নমস্কাৰ, সুপ্ৰভাত শ্ৰোতাসকল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 16 তাৰিখ, 1948 শকাব্দৰ 10 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 31 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 41 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহ, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে দ্বিতীয়ৰ মত দেৱকুমাৰ সিং আৰু কৰিশ্মা মহন্ত, নিয়ন্ত্ৰণ কক্ষত লক্ষ্মীতা শইকীয়া, বিবেক শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত পপী চন্দা, দ্বিতীয়ৰ মত সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ বন্দনা।

কৃষ্ণ হে রাম পাণ্ডৱ বুদ্ধি মেলাগি যত বুদ্ধি কইলা কৃষ্ণৰ প্ৰসাদ হব ভ্ৰমে ভূস্মিত হইলা দুৰ্যোধনৰ ৰজা পাছে সমস্ত হেৰাইলা এই ভীম

বন্দনা শুনিলে। আজি অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে গোলাপ শইকীয়াৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, জুবলী সম্ৰাট কণ্ঠৰ লোকগীত, বীৰেণ বৰা আৰু সংগীবৃন্দৰ কণ্ঠৰ দেহবিচাৰ গীত, নৃপেন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ টুকাৰে গীত আৰু শেষত পল্লৱী বৰাৰ কণ্ঠৰ মীৰা ভজন শুনিলে।

0: দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে। কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালি হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ চেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালী হাতুৰি, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ মহেশ্বৰ নয়গৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি বাংলা ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত, গীতিকাৰ পুৰুষোত্তম দাস।

শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠগীতটি শুনিলে। এইবাৰ এয়া নলিনী চৌধুৰী, গীতৰ কথা জনি জোছেফৰ।

0: ও বন্ধু, ও বন্ধু দিলে হার মা।
1: কাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল নলিনী চৌধুৰী। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ পৰবীন চুলতানৰ কণ্ঠৰীতি গীত, গীতিকাৰ পদ্ম বৰকটকী।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 134 সংখ্যক খণ্ড। ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

পুৱা 10:30 বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত ৰূপম বৰুৱাৰ কথিকা বন্দে মাতৰমৰ ইতিহাস আৰু চেমনীয়াসকলৰ গীত মাত। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত ধপাত সেৱনৰ অপকাৰিতা আৰু দাঁতৰ যতন, এই বিষয়ে ডাক্তৰ দীপ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। বিয়লি 5:25ৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত ধূমপানৰ ফলত হোৱা ৰোগ প্ৰতিকাৰ আৰু বাগিচা অঞ্চলত সজাগতা, এই বিষয়ে ডক্টৰ জ্যোতিৰ্ময় চৌধুৰী আৰু ৰেণু গোৱালাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ নিপা গোৱালাৰ।

পুৱা ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, সাত বজাত নিয়োগ বাতৰি, সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, চাৰে আঠ বজাৰ গীতিমালিকাত মিনু বৰুৱা, বৈকুণ্ঠনাথ গগৈ, ৰুমি অঞ্জনা চৌধুৰী, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা আৰু জুবিন চুলতানৰ কণ্ঠগীত শুনিবলৈ পাব।

পুৱা 9:15 অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অনুষ্ঠান, লগতে সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু।

দিনৰ 12:30 বজাৰ আদ্ৰ বুলনিত এখনি আলেখ্য নিৰ্মল প্ৰজ্ঞাৰ প্ৰথম খণ্ড ৰচনা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইৰ প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিপা নিশা বৰুৱাৰ দিনৰ 1:10 বজাত অখিল হাজৰিকা ৰচিত নাট কলিং বেল নাটখনিৰ প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ।

দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান, আঢ়ৈ বজাত পাশ্চাত্য সংগীত অনুষ্ঠান, 3:05 আধুনিক গীত অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত বর্ষাকালীন মাহজাতীয় শস্যৰ কৃষি ব্যৱস্থাপনা, এই বিষয়ে আলোচনা কৰিব ডক্টৰ পল্লৱী ডেকা, জুৰি তালুকদাৰ আৰু ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 বীণা হাজৰিকাৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:00 ডক্টৰ গৌলোক চন্দ্ৰ গোস্বামীৰ কথিকা, ভাষা শিক্ষাত অভিধানৰ ভূমিকা। 7:20 নলিনী মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ নাম। 7:35 পূবালীৰ সুৰত দ্বিজেন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। নিশা 8:30 আধুনিক গীত অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 এখনি আলেখ্য, ৰসময় মাগহু ভকতি, ৰচনা ৰমেন দাসৰ, প্ৰযোজনা অবনিৰঞ্জন পাঠক আৰু নন্দিতা শৰ্মাৰ। আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ এন ৰাজামৰ বেহলাবাদন ৰাগ দেশী শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: 8
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব ধপাত বিরোধী দিবস বিশ্ব স্বাস্থ্য সংস্থাৰ আহ্বানক্ৰমে প্ৰতি বছৰে 31 মেৰ দিনটো বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। ধপাতত থকা প্ৰধান উপাদানবিধ হ'ল নিকোটিন। নিকোটিন এক প্ৰকাৰৰ বিষ। উল্লেখযোগ্য যে 10 গ্ৰাম চিগাৰেটত প্ৰায় 45 মিলিগ্ৰাম নিকোটিন থাকে। ধপাতত থকা অন্য কেইটিমান পদাৰ্থ হ'ল হাইড্ৰচাইনিক এচিড, পলনিয়াম 210, নিকেল, আৰ্চেনিক, তেজস্ক্ৰিয় পটাছিয়াম ইত্যাদি। অৱশ্যে এইবিলাক পদাৰ্থ সামান্য পৰিমাণেহে ধপাতত থাকে। চিগাৰেটটো জ্বলাই দিলে ধপাতত থকা নিকোটিনখিনি জ্বলি ধোঁৱাৰ লগত মিলি যায়। যেতিয়া চিগাৰেটটো হোপা হয় তেতিয়া অলপ নিকোটিন ধোঁৱাৰ লগত উৰি যায় আৰু অলপ ধোঁৱাৰ লগত শ্বাহতন্ত্ৰ বা হাওঁফালৈ যায়। এই শ্বাহতন্ত্ৰলৈ যোৱাখিনিৰ পৰাই ই তেজত সোমাই পৰে। বাহিৰলৈ যোৱা ধোঁৱাখিনিত থকা নিকোটিনে অন্য মানুহকো ক্ষতিগ্ৰস্ত কৰে। তেওঁ উশাহত এই ধোঁৱা গ্ৰহণ কৰি নিজকে পৰোক্ষ ধূমপায়ীত পৰিণত কৰে। গতিকে চিগাৰেট হোপা মানুহৰ পৰা আঁতৰি থকাটো প্ৰয়োজন। মন

ক'ব লগা কথাটো হ'ল যে বিশ্বত কৰ্কট ৰোগত যিমান লোকৰ মৃত্যু হয় তাৰ অধিকাংশই শ্বাসতন্ত্ৰৰ কৰ্কট ৰোগত মৃত্যু হয়, আৰু এই শ্বাসতন্ত্ৰৰ কৰ্কট ৰোগ হোৱাসকলৰ ভিতৰত অধিকাংশৰে এই ৰোগ চিগাৰেট সেৱন কৰাৰ ফলতে হয়। তদুপৰি চিগাৰেটৰ ধোঁৱাখিনি জীৱৰ কলাৰ সংস্পৰ্শলৈ আহে, সেই সকলোবোৰতে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। চিগাৰেটৰ ধোঁৱাই আনকি মুখ, ফেৰিংছ, টেটু, চাহনলী, ব্ৰংকি আৰু সূক্ষ্ম বায়ুৰ মোনাবোৰতো উত্তেজনাৰ সৃষ্টি কৰে। চিগাৰেট সেৱনৰ ফলত কেৱল যে শ্বাসতন্ত্ৰৰ বা চাহনলীৰ কৰ্কট ৰোগে হয় তেনে কথা নহয়, ইয়াৰ ফলত খাদ্যনলীতো কৰ্কট ৰোগ হ'ব পাৰে। চিকিৎসা বিজ্ঞানে ইয়াৰ কাৰণ হিচাপে লেলাউতিত লাগি থকা ধপাতৰ কিছুমান উপাদানকে দায়ী কৰে। সেইবোৰ লেলাউতিৰ লগত গিলোতে পেটলৈ সোমাই যায়। গৱেষণাৰ দ্বাৰা আৰু এটা কথা প্ৰমাণ হৈছে যে চিগাৰেট নোখোৱাসকলতকৈ চিগাৰেট খোৱাসকলৰ মাজত প্ৰস্ৰাৱৰ মোনাত হোৱা কৰ্কট ৰোগৰ সংখ্যা বেছি। ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে যে যিহেতু ধপাতৰ ধোঁৱাৰ লগত থকা উপাদানবোৰ তেজলৈ যায় আৰু কিডনীয়ে তাক শোধন কৰোঁতে কিছুমান উপাদান তাত থাকি যায় আৰু ইয়ে কৰ্কট ৰোগৰ সৃষ্টি কৰে। এইটো নহয় যে চিগাৰেট সেৱন কৰাৰ ফলত কেৱল শ্বাস প্ৰশ্বাস, খাদ্যনলী আদিৰ বিভিন্ন ৰোগ সৃষ্টি কৰে, ই মানুহৰ হৃদৰোগৰো কাৰণ। চাহনলীৰ কৰ্কট ৰোগত যিমান মানুহৰ মৃত্যু হয় তাতোকৈ তিনিগুণ বেছি হৃদৰোগীৰ সৃষ্টিৰ মূলতে হ'ল এই চিগাৰেট সেৱন। সঞ্চিত ব্ৰংকাইটিছ, হাঁপানী, পাচনতন্ত্ৰৰ কৰ্কট ৰোগ, চকুৰ ৰোগ ইত্যাদিতো এই চিগাৰেট সেৱনে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হয়। বেছিকৈ চিগাৰেট খোৱা মানুহে আনকি দৃষ্টিশক্তি হেৰুৱাব পাৰে। চিকিৎসা বিজ্ঞানৰ তথ্যমতে চিগাৰেট নোখোৱা লোকতকৈ চিগাৰেট খোৱা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা প্ৰায় 50 গুণ বেছি। চিগাৰেট সেৱীসকলৰ মাজত কৰোনাৰী ধমনীৰ ৰোগ বেছি হোৱা দেখা যায়। চিগাৰেট সেৱনে ৰক্তচাপৰ ওপৰতো প্ৰভাৱ পেলায়। ধপাতত থকা নিকটিনে শিৰা, ধমনী আদিৰ ওপৰত ক্ৰিয়া কৰে আৰু ফলত ৰক্তচাপ বৃদ্ধি হয় আৰু হৃদযন্ত্ৰ দুৰ্বল হৈ পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে সমগ্ৰ বিশ্বতে অতিমাত্ৰা চিগাৰেট সেৱন কৰা মহিলাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা চিগাৰেট নোখোৱা মহিলাতকৈ 21 গুণ হ্ৰাস পায়। গৰ্ভৱতী মহিলাই চিগাৰেট সেৱন কৰিলে গৰ্ভতে সন্তানৰ মৃত্যু হোৱা বা জন্মৰ পিছতে মৃত্যু হোৱাৰ সম্ভাৱনাও থাকে। চিগাৰেট খোৱা মহিলাসকলৰ মাজত অষ্টিঅ'পৰোছিছ ৰোগ বেছিকৈ হোৱা দেখা যায়। চিগাৰেট খোৱাৰ বাবে ইমানবোৰ যে মাৰাত্মক ৰোগৰ সৃষ্টি হ'ব পাৰে তাক কিছুমানে জানে আৰু কিছুমানে হয়তো নাজানে। কিন্তু এইটো কথা নিশ্চয় সকলোৱে জানে যে চিগাৰেট খালে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে যি অভ্যাসে মানুহৰ শৰীৰত কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে তেনে অভ্যাসৰ পৰা বিৰত থকাই ভাল।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতে আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ

vehicle, wireman, tractor mechanic, armature and coil winder, mechanic diesel, heat engine, turner, machinist, refrigeration and air conditioning mechanic, ইয়াৰ যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতীয় নৌ সেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌ সেনাবাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইনে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। সাত্বিক সাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় নৌ সেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌ সেনাবাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কালি নৌ সেনা শৌৰ্য বাটিকা শীৰ্ষক নৌ সংগ্ৰহালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে নৌ সেনাবাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানক চাপত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে এই

অভিযানৰ সময়ত আৰব সাগৰত নৌসেনা বাহিনীক পূৰ্ণ প্ৰস্তুতি আৰু সামৰ্থ্যৰ সৈতে নিয়োগ কৰা হৈছিল আৰু ইয়াৰ ফলত পাকিস্তান নিৰন্তৰ চাপৰ সন্মুখীন হৈছিল। উল্লেখযোগ্য যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে 2025 চনৰ 7 মেত অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হৈছিল। এই অভিযানৰ সময়ত ভাৰতীয় বাহিনীসমূহে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ বিভিন্ন ঠাইত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি নিখুঁত আক্ৰমণ চলাইছিল। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি ভ্ৰমণসূচীৰ অংশ হিচাপে বিহাৰৰ বুদ্ধগয়াত উপস্থিত হয়। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ব প্ৰসিদ্ধ মহাবুদ্ধি মন্দিৰ আৰু ঐতিহাসিক সুজাতা মন্দিৰত প্ৰাৰ্থনা জনায়। তেওঁ বুদ্ধগয়াত থকা ম্যানমাৰৰ বিভিন্ন বৌদ্ধ মঠ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু বৌদ্ধ প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো উপস্থিত আছিল। ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকী আজি ভাৰত ম্যানমাৰ বাণিজ্যিক সন্মিলনত উপস্থিত থাকিব। কাইলৈ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ ঐতিহাসিক আৰু সভ্যতাৰ সৈতে জড়িত সম্পৰ্ক তথা শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ'ব। ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি 2 জুনত বাণিজ্য তথা উদ্যোগ খণ্ডৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে মুম্বাই ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি উ মিন আং লাইঙৰ এই 5 দিনীয়া ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধৰ ঐতিহাসিক বান্ধোন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে লগতে দুই দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাত গতি প্ৰদান কৰিব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে নিজৰ পৰিকাঠামো আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন দিল্লীত কালি ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰামৰ্শদাতা 2026ৰ ৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰে। সন্মিলনখন উদ্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে নিৰপেক্ষ ভূমিকাৰ ফলত নিৰপেক্ষ নিৰ্বাচন হয়। তেওঁ বুথ পৰ্যায়ৰ বিষয়া আৰু এজেণ্টসকলক নিৰ্বাচনী তালিকা ব্যৱস্থাপনাৰ পদাতিক সৈনিক বুলিও প্ৰশংসা কৰে। শেহতীয়াকৈ অসম, কেৰলম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ সময়ত হোৱা উচ্চ পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাৰ ওপৰতো তেওঁ আলোকপাত কৰে। এই সন্মিলনত উচ্চতম ন্যায়ালয় আৰু দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ সন্মুখত আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলৰ লগতে আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে কালি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ভেলাডেমকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে 2024 চনৰ মে'ত থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত জয়লাভ কৰাৰ পাছৰে পৰা কোনো খিতাপ দখল কৰিবলৈ সমৰ্থ হোৱা নাই। সাত্বিক ছাইৰাজ আৰু চিৰাগে কালি ছেমি ফাইনেলত বিশ্বৰ 1 নম্বৰ স্থানৰ দক্ষিণ কোৰিয়াৰ চিঅ চিয়াং জে আৰু কিম ৱন হোৰ যুটীটোক 21-19, 21-18 গেমত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে কিম আৰু চিঅ'ৰ একেৰাহে 34খন খেলত জয়লাভৰ ধাৰা ভংগ কৰে। প্ৰতিযোগিতাৰ আনখন ছেমি ফাইনেলত মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানৰ যুটীটোৱে চীনৰ লিয়াং ৱে কেং আৰু ৱাং চাঙক 23-21, 21-4 গেমত পৰাস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।
গুজৰাট টাইটানছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেট

0: উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। নাগালেণ্ডৰ উচ্চ শিক্ষা আন্তঃগাঁথনি সুদৃঢ়কৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ডিমাপুৰ চৰকাৰী মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান চমুকৈ PM উচাৰ অধীনৰ পুঁজিৰে ৰূপায়িত 3টা গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰা হয়। নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত মহাবিদ্যালয় সুদৃঢ়কৰণ অনুদানৰ অধীনত নিৰ্মাণ কৰা অত্যাধুনিক শৈক্ষিক ভৱন, নিয়োগ আৰু উদ্যমিতা প্ৰসাৰৰ লক্ষ্যৰে স্থাপন কৰা এটা ইনকিউবেচন তথা দক্ষতা বিকাশ কেন্দ্ৰ আৰু PM উচাৰ অধীনৰ লিংগ অন্তৰ্ভুক্তি তথা ক্ষমতা উদ্যমৰ অন্তৰ্গত নিৰ্মাণ কৰা ছাত্ৰীনিবাস অন্যতম। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী টেমজেন ইমনা আলঙে এই প্ৰকল্পসমূহক ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডৰ অগ্ৰগতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰিৱৰ্তনশীল অৰ্থনীতিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক শিক্ষাৰ্থীসকলৰ মাজত ব্যৱহাৰিক দক্ষতা আৰু উদ্ভাৱনমূলক মানসিকতাই বিকশাই তুলিবলৈ আহান জনায়। তেওঁ লগতে কয় যে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ পৰা অকল শৈক্ষিক যোগ্যতাৰ সৈতে নহয় বৰং কৰ্মসংস্থাপন আৰু নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ সৈতে ওলাই যোৱা উচিত। ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলে যোৱা নিশা ব্ৰিষ্টলত অনুষ্ঠিত 3খনীয়া T20 শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 26 ৰাণত পৰাস্ত কৰি শৃংখলাত 1-1 ফলাফলেৰে সমতা স্থাপন কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰাণ কৰে। ইংলেণ্ডৰ হৈ ফ্ৰেয়া কেম্পে 13টা বলত 39 ৰাণ কৰে। ভাৰতৰ হৈ বাওঁহতীয়া স্পিনাৰ শ্ৰী চৰ্ণীয়ে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 142 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ য়ষ্টিকা ভাটিয়াই সৰ্বাধিক 33 ৰাণ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক চেৰলট ডিনে 2টা উইকেট দখল কৰে। ইংলেণ্ডৰ ফ্ৰেয়া কেম্পক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ টনটনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতীয় নৌসেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনা বাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইনে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। সাত্বিক সাইৰাজ, ৰাংকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 16 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 31 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি পূৰ্ণিমা। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:50 আৰু আজি সূৰ্যাস্ত সময় বেলি 6:04:46।

যি বন্ধুত্ব কেৱল কোনো লক্ষ্যলৈ গঢ়ি উঠে সেই বন্ধুত্ব শেষলৈ বৰ্তি নাথাকে, কথাষাৰ কৈছিল পুলিৎজাৰে। প্ৰতি বছৰে মে মাহৰ 31 তাৰিখে বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হ'ল ধপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানা ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা। উল্লেখযোগ্য যে ধপাত সেৱনৰ ফলত প্ৰতি বছৰে পৃথিৱীত প্ৰায় 8 মিলিয়ন লোকৰ মৃত্যু হয়, ধপাত সেৱন কৰি 7 মিলিয়ন লোকৰ আৰু ধপাতৰ সংস্পৰ্শলৈ আহি 1.2 মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে 1987 চনত এই দিৱসটোৰ উদযাপনৰ আৰম্ভণি কৰে। বিশ্ব ধপাত বিৰোধী দিৱসৰ এই অভিযানৰ উদ্দেশ্যই হৈছে ধপাতৰ বিপদ আৰু স্বাস্থ্য

প্ৰতি নেতিবাচক প্ৰভাৱৰ সম্পৰ্কে জনসাধাৰণক সজাগ কৰা। ইয়াৰ লক্ষ্য হৈছে ধপাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। বিশ্ব স্বাস্থ্য সংস্থাই ধপাত সেৱনৰ ফলত প্ৰতি বছৰে 8 নিযুত লোকৰ মৃত্যু হোৱাৰ প্ৰতিবেদন দিছে। ধপাতৰ ফলত হোৱা প্ৰায় 80% মৃত্যু নিম্ন আৰু মধ্য আয়ৰ দেশবোৰতে হয়, অৰ্থাৎ আটাইতকৈ দৰিদ্ৰ লোকসকল আটাইতকৈ নেতিবাচকভাৱে প্ৰভাৱিত হয়। আসক্তিৰ বাবে শিক্ষা, খাদ্য বা স্বাস্থ্য সেৱাত ব্যৱহাৰ কৰিব পৰা ধন ধপাতলৈ যায়। পৰোক্ষ ধূমপানৰ ধোঁৱাৰ ফলত বছৰত প্ৰায় 6 লাখৰো অধিক লোকৰ মৃত্যু হয়। ভুক্তভোগীসকল প্ৰায় 28% শিশু। বহুতো চহৰ আৰু ৰাজহুৱা স্থানত ইতিমধ্যে ধূমপান নিষিদ্ধ কৰা হৈছে। প্ৰশ্ৰোতা, বিভিন্ন কাৰণত এই বদ অভ্যাস আপোনাৰ আছে, তেতিয়াহ'লে এই অভ্যাস আজি ত্যাগ কৰক, ধপাত সেৱনৰ পৰা মুক্ত হৈ থাকক, জীৱনটো সুন্দৰকৈ উপভোগ কৰক। সংগীত শিল্পী কে কেৰ সম্পূৰ্ণ নামটো আছিল কৃষ্ণ কুমাৰ কুন্নাথ। কে কে বিশেষকৈ হিন্দী, তেলেগু, তামিল, কানাড়া ভাষাৰ গীতৰ ৰেকৰ্ডিং কৰিছিল আৰু 2টা স্ক্ৰীণ এৱাৰ্ডকে ধৰি কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল। 6টা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল কে কে। বিজ্ঞাপনত গীত গাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কে কে। 1996 চনত চলচ্চিত্ৰত গীত গাই অভিষেক ঘটায়। 1999 চনত প্ৰথম এলবাম পাল মুকলি কৰে। পাল আৰু ইয়াৰণৰ গীতসমূহ জনপ্ৰিয় হয়। 1999 চনত হম দিল দে চুকে শনম ছবিত তৰপ তৰপ কে গীতটোৱে প্ৰথমবাৰৰ বাবে পুৰুষৰ শ্ৰেষ্ঠ নেপথ্য গীতৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। কে কেৰ জনপ্ৰিয় গীতসমূহ হ'ল দিল চাহতা হে, কোই কহে কেহতা ৰহে, সাথিয়া, দোলা, লম্হে, তুহি মেৰি শব হে, ওম শান্তি ওম, জন্নত, আশিকি, তুজে মিলে ইত্যাদি। কে কেৰ জন্ম হৈছিল 1968 চনৰ 23 আগষ্টত দিল্লীত, নতুন দিল্লীত ডাঙৰ দীঘল হৈছিল। কে কে দিল্লীৰ মাউণ্ট ছেইণ্ট মেৰিজ স্কুল আৰু কিৰোৰী মাল কলেজ দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বাণিজ্য শাখাত ডিগ্ৰী লাভ কৰাৰ পিছত কে কে সংগীতৰ প্ৰতি থকা প্ৰেমৰ পাছতো ছমাহ মাৰ্কেটিং এক্সিকিউটিভ হিচাপে কাম কৰিছিল। প্ৰতিযোগিতামূলক ৰেকৰ্ডিং উদ্যোগত নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেখেতে সংগ্ৰাম কৰিছিল। হোটেলত গান গাই জীৱন নিৰ্বাহ কৰিছিল। 1994 চনত কে কে মুম্বাইলৈ গুচি আহে। কে কে কিংবদন্তী গায়ক কিশোৰ কুমাৰক নিজৰ প্ৰেৰণা বুলি অভিহিত কৰি আহিছিল। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাৰ সন্দৰ্ভত কে কে কয় যে, আৰম্ভণিৰ পৰাই মই কেৱল শুনি গীত এটা শিকিব পাৰিছিলো। ই এনেকুৱা এটা কথা যিটোৰ বাবে মই নিজকে ধন্যবাদ দিওঁ। 2022 চনৰ 31 মে'ত দক্ষিণ কলকাতাৰ নজৰুল মঞ্চত অনুষ্ঠিত হোৱা কলেজৰ মহোৎসৱত কে কে সংগীত পৰিৱেশন কৰি আহিছিল। পৰৱৰ্তী সময়ত তেখেতে অসুস্থ অনুভৱ কৰে আৰু ততাতৈয়াকৈ তেখেতক হস্পিটেলত ভৰ্তি কৰা হয়। নিশা প্ৰায় 10:30 বজাত কলিকতা মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটলৈ লৈ যোৱা হয় আৰু ইয়াতেই কে কেক মৃত বুলি ঘোষণা কৰা হয়। মৃত্যুৰ সময়ত কে কেৰ বয়স আছিল 53 বছৰ। মালায়ালামত চুটি গল্প আৰু আত্মকথা লিখি জনপ্ৰিয় হৈছিল কমলা দাস। কমলা দাসে ইংৰাজী ভাষাতো কবিতা লিখিছিল। বিভিন্ন কাকতত নাৰী, শিশু, ৰাজনীতি বিষয়ক বিভিন্ন প্ৰবন্ধ লিখি এগৰাকী জনপ্ৰিয় স্তম্ভ লেখক ৰূপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেখেতৰ প্ৰজন্মৰ লোকসকলৰ মাজত কমলা দাসক নাৰী মুক্তি আন্দোলনৰ অন্যতম বাটকটীয়া হিচাপে চিহ্নিত কৰা হয়। কেৰালাৰ মালবাৰ জিলাত 1934 চনৰ 31 মাৰ্চৰ দিনাখন কমলা দাসৰ জন্ম হৈছিল। এইখিনি সময় আছিল ইংৰাজ শাসনৰ সময়। কমলা দাসৰ দেউতাক ভি এম নায়াৰ আছিল ব্যাপকভাৱে প্ৰচাৰিত এখন মালায়ালম দৈনিক কাকতৰ পৰিচালক সম্পাদক আৰু মাক নাৰাপাট বালামণি আম্মা এগৰাকী প্ৰখ্যাত মালায়ালী কবি আছিল। দেউতাকৰ চাকৰি সূত্ৰে কমলাৰ শৈশৱ পাৰ হৈছিল কলকাতাত। মাকৰ দৰে কমলা লেখামেলাত পাৰ্গত আছিল। সৰুকালতে খুৰাক প্ৰসিদ্ধ লেখক নাৰাপাট নাৰায়ণ মেননৰ দ্বাৰা প্ৰভাৱিত হৈ কমলাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে কমলা দাসে বহুকেইটা স্বীকৃতি লাভ কৰিছিল। সেই সময়ৰ ভিতৰত কেৰালা সাহিত্য একাডেমী বঁটা আগবঢ়াইছিল 1968 চনত, সাহিত্যৰ নবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল 1984 চনত, ইংৰাজী সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1985 চনত, শ্ৰেষ্ঠ কাহিনীৰ বাবে কেৰালাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আগবঢ়াইছিল 1988 চনত। 2009 চনৰ 31 মে'ত পুনেৰ এখন চিকিৎসালয়ত কমলা দাসৰ পৰলোকপ্ৰাপ্তি হয়। আধুনিক উৰিয়া কবিসকলৰ ভিতৰত অন্যতম এগৰাকী আছিল ব্ৰজনাথ ৰথ। 1936 চনত উৰিষ্যাৰ বালেশ্বৰ জিলাৰ সুনহুট নামেৰে ঠাইত ব্ৰজনাথ ৰথৰ জন্ম হৈছিল। ব্ৰজনাথ ৰথে দেশ, জাতি আৰু সাধাৰণ লোকক লৈ কবিতাসমূহ ৰচনা কৰিছিল। তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত আৰু বিশ্ব কল্যাণ, সহযোগিতা আৰু সেৱাৰ অৱদানৰ বাবে গ্ল'বেল কৰ্পৰেশ্যন ছ'চাইটি ইণ্টাৰনেশ্যনেল, ছিঅল, ৰিপাব্লিক অৱ কোৰিয়াৰ পৰা উৰিষ্যা সাহিত্য একাডেমী বঁটা, বিষুৱ বঁটা, গুৱাৰণিকা বঁটা, প্ৰথম শুদ্ৰমণি সাহিত্য বঁটা আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ দ্বাৰা সন্মানিত বহুতো সন্মানীয় বঁটাৰে বিভূষিত হৈছিল। প্ৰগতিশীল, ব্যংগ আৰু দাৰ্শনিক
এই তিনি প্রকার কবিতা সন্দেহ

0: অগষ্টত সময়ৰ অসামান্য কবিতা সংকলনৰ বাবে ৰাথাই 2010 চনত ঠাকুৰ সাহিত্য বঁটাৰে সন্মানিত হৈছিল। 1947 চনত ভাৰতৰ স্বাধীনতাক আদৰণি জনাই তেখেতে লিখা কবিতা মনাৰা মানচিত্ৰৰ বাবে উৰিষ্যা সাহিত্য একাডেমী বঁটাৰ পৰা প্ৰজাতন্ত্ৰ প্ৰচাৰ সমিতি কটকৰ কবিতাৰ বাবে ৰূপালী জয়ন্তী বঁটালৈকে সৰ্বোচ্চ সন্মান লাভ কৰিছে। 2014 চনৰ 31 মে'ত ব্ৰজনাথ ৰথৰ পৰলোক প্ৰাপ্তি হয়। ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হালকাৰ ৰাণী আছিল মহাৰাণী আহল্যাবাই হালকাৰ। তেওঁ তেখেতৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰত মহেশ্বৰত স্থাপন কৰিছিল। 1754 চনত কুম্ভেৰৰ যুদ্ধত অহল্যাবাইৰ স্বামী খণ্ডেৰকাও হালকাৰৰ নিহত হয়। 12 বছৰৰ পিছত তেখেতৰ শহুৰ মল্লাওৰাও হালকাৰৰ মৃত্যু হয়। 13 বছৰৰ পিছত তেখেতে মালৱা ৰাজ্যৰ ৰাণী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ আক্ৰমণকাৰী অগ্ৰাসন আৰু লুটপাতৰ পৰা ৰাজ্য ৰক্ষাৰ চেষ্টা কৰিছিল। তেখেতে ব্যক্তিগতভাৱে যুদ্ধৰ সেনাবাহিনীক নেতৃত্ব দিছিল। তেখেতে টুকুজিৰাও হালকাৰক সেনাপ্ৰধান হিচাপে নিযুক্তি দিছিল। ৰাণী অহল্যাবাই এগৰাকী মহান আৰু অগ্ৰণী মন্দিৰ নিৰ্মাতা আছিল। গোটেই ভাৰতত শত শত মন্দিৰ আৰু ধৰমশালা নিৰ্মাণ কৰিছিল। 1725 চনৰ 31 মে'ত অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চন্দীত জন্মগ্ৰহণ কৰিছিল। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ক্লক টাৱাৰৰ বিগ বিং নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল 1859 চনত। পেৰিছৰ আইফেল টাৱাৰ উদ্বোধন কৰা হৈছিল 1879 চনত। উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত RMS টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল 1911 চনত। ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল 1952 চনত। চীনা আমেৰিকান পদাৰ্থ বিজ্ঞানী চিয়েন চিয়ঙৰ জন্ম হৈছিল 1912 চনত। তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। কবি প্ৰবন্ধকাৰ আৰু সাংবাদিক ৱাল্ট হুইটমেনৰ জন্ম হৈছিল 1918 চনত। জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ ষ্টিভ ৱাগনাৰৰ জন্ম হৈছিল 1946 চনত। ফৰাচী গণিতজ্ঞ এভাৰিষ্ট গেলোৱাৰ মৃত্যু হৈছিল 1832 চনত। ইটালিয়ান উদ্ভাৱক এঞ্জেলো মৰিয়েণ্ডোৰ মৃত্যু হৈছিল 1914 চনত। জিলা ঐতিহ্যত আজি ক'বলৈ লৈছোঁ গড়মূৰ সত্ৰ সম্পৰ্কে। গড়মূৰ সত্ৰ অসমৰ চাৰিৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। এই সত্ৰখনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয় হৰিদেৱ। প্ৰথমতে গড়মূৰ সত্ৰ দুখন আছিল, এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। প্ৰতাপ সিংহই বন্ধুৱা সেৱাতল গড়ৰ মূৰতে স্থাপন কৰাৰ বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজসত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্তন কৰিবলগীয়া হোৱা নাই। আগতে গড়মূৰ সত্ৰত অতুল ঐশ্বৰ্য সম্পত্তি আছিল। 1836 চনত ডেভিড স্কটৰ স্থাহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ 24,000 পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিবলগীয়া হয়। এই ঘটনা চলা জনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। গড়মূৰ সত্ৰ প্ৰায় 17শ শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। এই সত্ৰৰ সৈতে মহাপুৰুষীয় বৈষ্ণৱ ধৰ্মৰ গভীৰ সম্পৰ্ক আছে। আহোম যুগত এই সত্ৰৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছিল। এই সত্ৰৰ নামঘৰ আৰু কীৰ্তনঘৰ অত্যন্ত সুন্দৰ কাঠৰ শিল্পকৰ্মৰে সজোৱা। ভাওনা, সত্ৰীয় নৃত্য, নাম প্ৰসংগ নিয়মিতভাৱে অনুষ্ঠিত কৰা হয়। ৰাস উৎসৱ আৰু জন্মাষ্টমীৰ সময়ত বহু ভক্ত আৰু পৰ্যটক আহে। সত্ৰখনত বহু পুৰণি পুথি, মুখাশিল্প আৰু ধৰ্মীয় সামগ্ৰী সংৰক্ষিত হৈ আছে। গড়মূৰ সত্ৰ কেৱল ধৰ্মস্থানেই নহয়, ই হৈছে অসমীয়া ঐতিহ্য, সাহিত্য, সংগীত আৰু সত্ৰীয় সংস্কৃতিৰ এক জীৱন্ত প্ৰতীক।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।

মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাৰ ছদিনীয়া ভ্রমণসূচীৰে ৰাজধানী নতুন দিল্লীলৈ মুখ্যমন্ত্রী বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, পাঁচ বছৰত 1000 কোটি কেলেংকাৰী, পুনৰ 16 জন অস্থায়ী কৰ্মচাৰীক অব্যাহতি। বৰপেটাত কলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে, বিধানসভাৰ সচিবালয়ে বিত্তীয় অনিয়মৰ তদন্তৰ বাবে উচিৰে গঠন হ'ব সমিতি। ইন্ধনৰ মূল্যবৃদ্ধি, শীঘ্ৰে বাঢ়িব বাছৰ ভাড়া, 150 টকা পৰ্যন্ত দূৰণিবতীয়া বাছৰ ভাড়া বৃদ্ধি, ইতিমধ্যে বন্ধ কৰিলে টিকেটৰ ৰেহাই মূল্য। ধনদাবীৰ গোচৰত ৰজি কলিতাৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়াৰ নিৰ্দেশ আদালতৰ, তদন্তকাৰী বিষয়াক চৰকাৰ কৰ্তৃপক্ষৰ যাৱতীয় অনুমতি ল'বলৈ আদেশ। আনহাতে নিৰ্বাচনত ধন আত্মসাত কৰাৰ অভিযোগত ACS ডঃ সংগীতা বৰঠাকুৰক জেৰা। জ্বলন্ত অগ্নিকোটত পৰিণত হ'ব ৰাজধানী দিল্লী। দিল্লীৰ ভূপৃষ্ঠৰ তাপমাত্ৰা পাৰ কৰিব 60 ডিগ্ৰী চেলছিয়াছ, তীব্ৰ খৰাঙে দহিব দেশ, এনলেনৰ প্ৰভাৱ, ভাৰতীয় বতৰ বিজ্ঞানৰ সতৰ্কবাণী। চলিত বাৰিষাত অভাৱনীয় হাৰত হ্ৰাস পাব বৰষুণ, ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হ'ব কৃষিখণ্ড। জুন হ'ব আটাইতকৈ গৰম মাহ, কেৱল উত্তৰ পূৰ্ব ৰাজ্যসমূহতে হ'ব স্বাভাৱিক বৰষুণ। জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল, মহানগৰীক পৰিষ্কাৰ কৰাৰ লক্ষ্যৰে স্বচ্ছতা প্ৰতিযোগিতা, জাবৰ সংগ্ৰহ, কাইলৈৰ পৰা মাহিলী আদায় দিব লাগিব 30 টকা, নিয়োগ কৰা হ'ব 1000 স্বচ্ছ সখী। মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, বুজন পৰিমাণৰ ভাং ড্ৰাগছসহ 26 জনক গ্ৰেপ্তাৰ। দীপৰ বিলৰ গছ কাটি ৰেল লাইন নিৰ্মাণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত গোচৰ, পৰিৱেশ মন্ত্ৰালয়, অসম চৰকাৰ, PCCF, ৰেলৱেসহ কেইবাটাও চৰকাৰী পক্ষলৈ জাননী। পুনৰ কটাৰ বাবে 200 জোপা গছ চিহ্নিত, ইতিমধ্যে কাটিছে 100 জোপা গছ। ছেটেলাইটৰ ছবিত ধৰা পৰিছে ড্ৰেগনৰ বিশাল সামৰিক ঘাটি, চিন্তিত বিশ্ব। চীনৰ মৰুভূমিত সাজু 80টা পাৰমাণৱিক মিছাইল। চিকেন লীগৰ সুৰক্ষা বেষ্টনিকলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ, বংগৰ চৰকাৰী ভূমি হস্তান্তৰৰ পিছতে শিলিগুৰি কৰিডৰত তীব্ৰ সামৰিক প্ৰস্তুতি। দক্ষিণবংগত কাল ধুমুহাৰ সংহাৰ, কলকাতাত 7 জন লোকৰ মৃত্যু, ব্যাহত বিমান ৰেল সেৱা। 10 দিনীয়া শ্বাসৰোধকৰ অভিযানৰ অন্তত 5 জনক জীৱন্তে উদ্ধাৰ, লাওছত মৃত্যুগৰ্ভত পৰিণত হৈছে সোণৰ খনি। মাৰ্কিন ঘাটিত মিছাইল আক্ৰমণ ইৰাণৰ। লেংৰামত অত্যাধিক পৰিমাণৰ জীৱাণুৰ উপস্থিতি, ভাৰতৰ আমৰ আমদানি নিষিদ্ধ কৰিছে জাপানে। খেলৰ পিছত গুজৰাট টাইটানছৰ বিপক্ষে ফেভাৰিট ডিফেণ্ডিং চেম্পিয়ন RCB, IPLত আহমেদাবাদত আজি ফাইনেল খেল অনুষ্ঠিত হ'ব। চলিত বছৰতে ভাৰতীয় জাৰ্চিত দেখিবলৈ পোৱা যাব বৈভৱ সূৰ্যবংশীক। এছিয়ান গেমছত ভাৰতীয় সম্ভাব্য দলত স্থান লাভ বৈভৱৰ। ফ্ৰেন্স অপেনত সংঘটিত হৈছে আন এক বৃহৎ সংঘটন, তৃতীয় ৰাউণ্ডৰ পৰা বাহিৰ নোভাক জকোভিচ। ছেমিফাইনেলত পৰাস্ত হৈ স্বপ্নভংগ, এছিয়ান গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হৈছে ভিনেছ ফোগাট। ছিংগাপুৰ অপেন বেডমিণ্টনৰ ফাইনেলত প্ৰৱেশ কৰিছে স্বাত্বিক আৰু চিৰাগ। প্ৰশ্নটো আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে, হিমালতা সামৰিছো, নমস্কাৰ।

0: সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছো নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি
1: দন্তৰোগ চিকিৎসক ডাক্টৰ দীপ শৰ্মা। নমস্কাৰ ডক্টৰ শৰ্মা।
2: নমস্কাৰ।
1: আৰু আমি পাতিবলৈ লোৱা বিষয়টো হ'ল ধপাত সেৱনৰ অপকাৰিতা আৰু দাঁতৰ যতন। আচলতে ধপাত সেৱন কৰাৰ পিছত দাঁতৰ যত্ন ল'বলগীয়া কথা প্ৰায় নাথাকে নিচিনাই ক'ব পাৰি। ইতিমধ্যে প্ৰায় দাঁত বা মুখগহ্বৰত বিভিন্ন ধৰণৰ অনিষ্ট হয়, কিন্তু চিকিৎসা শাস্ত্ৰত তেনে অনিষ্ট হ'লেও সেই অনিষ্ট প্ৰতিৰোধ কৰিব পাৰি আৰু অনিষ্ট আগলৈকে নহ'বলৈ কেনেকৈনো ধপাত সেৱন বাদ দিব পৰা যায় সেইটো বিষয়ে বিভিন্ন দিহা আছে। আমি কথাষাৰি সেইকাৰণেই আৰম্ভ কৰিব বিচাৰিছোঁ যে ধপাত সেৱন আচলতে কৰিব নালাগে।
2: নালাগে
1: যদি বাধ্যত পৰি কিবা কাৰণে অকণমান মানসিক যিটো স্থিৰতা সেইটো যদি সঠিক ৰূপত ৰাখিব পৰা নাযায় তেতিয়া কেতিয়াবা কিছুমান বদ অভ্যাস

0: দেহৰ বশৱৰ্তী হ'বলগীয়া হয় আৰু সেই বশৱৰ্তী হোৱাৰ পিছত এৰাৰো দিহা আছে আৰু অপকাৰিতাখিনি যদি সৰুৰে পৰা বা আমি আলোচনা বিভিন্ন মাধ্যমেৰে কৰি থাকোঁ তেতিয়াহ'লে সেই পন্থা নোলোৱাকৈও থাকিব পাৰি। এতিয়া আমি অপকাৰীনো কি কি হ'ব পাৰে ধপাত সেৱন কৰিলে সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। তাৰ আগতে ধপাত সেৱনৰ কেইবাটাও পন্থা আছে, সেই পন্থাকেইটা জানিব বিচাৰিছোঁ। ধূমপানেই কওক, গুটখাই কওক,
1: মানে আপোনাৰ ধপাত যিবিলাক আছে সেইবিলাক হয়তো আপোনাৰ পাউডাৰ জাতীয় বস্তু হ'ব পাৰে বা আপোনাৰ স্মোক যিটো ধোঁৱা ওলাই পেলাই কৰে বা গুটকা এনেকুৱা ধৰণৰ বস্তুবিলাক আছে। চ' সেইবিলাকৰ পৰা আপোনাৰ বহুত ধৰণৰ মানে দাঁতৰ বুলি অকল নহয় মুখৰ বুলি অকল নহয় গোটেই শৰীৰতো বহুতখিনি অনিষ্ট হয়। সেইবোৰ ৰোধ কৰাৰ কাৰণেও আজিকালি বহুতখিনি বেলেগ বেলেগ প্ৰটেক্টিভ আছে আৰু কিন্তু তাৰ আগতে আমি যদি এইখিনিৰ অপকাৰিতাখিনি যদি আমি জনা হয় যে কি খালে কিয় হয় কিবা কি খালে কেনেকুৱা হয় তেতিয়াহ'লে এইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে এটা সুবিধা হয়। সেইকাৰণে এনেকুৱা ধৰণৰ আলোচনাবিলাক হৈ থাকিলে চবৰ কাৰণে এটা সুবিধাও হয়।
0: এতিয়া আমি কথা প্ৰসংগত ক'লো এই ধপাত গুটখা জাতীয় হ'ব পাৰে, বিভিন্ন মছলাৰ লগত ধপাত মিহলি কৰি বনোৱা হয়, ধূমপান হ'ব পাৰে, বিড়ি হ'ব পাৰে, খৈনি হ'ব পাৰে আৰু তামোলৰ লগত খোৱা ধপাত হ'ব পাৰে, একেধৰণে অপকাৰ কৰে। এতিয়া প্ৰথম আমি গুটখাৰ কথা আলোচনা কৰোঁ। গুটখা এটা সাংঘাতিক ধৰণে প্ৰচলিত ধপাত সেৱন ব্যৱস্থা, এই গুটখাই কি কি অপকাৰ কৰিব পাৰে?
1: গুটখাত যিখিনি কিছুমান ৰাসায়নিক বস্তু তাতে দিয়া থাকে যিটোৰ কাৰণে ধপাতত যিখিনি থাকে তাৰ ওপৰতো ৰাসায়নিক বস্তু কিছুমান থাকে, সেইকাৰণে সেইটো মানে এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবৰ কাৰণে বডিয়ে মানে শৰীৰে নিজে বিচাৰি থাকে। যেতিয়া সেই মাত্ৰাটো ব্লাড এবাৰ খোৱাৰ পিছত সেইখিনি আপোনাৰ বডিত যায়, বডিত যোৱা মানে আপোনাৰ ব্লাডত যায়, ৰক্তত যায়, সেই ৰক্তত যেতিয়া সেই পৰিমাণটো কমি যাব এবাৰ খোৱাৰ পিছত পৰিমাণটো বাঢ়ি যায় নিকটিন যিটো কয়, তো সেই পৰিমাণটো যেতিয়া আকৌ কমি যাব তেতিয়া বডিয়ে বিচাৰে, যেনেকৈ আপোনাৰ ভোক লগা টোপনি লগা তেনেকুৱা যিটো চাৰ্কেল আছে এইটো এটা চাৰ্কেলৰ হিচাপে বনি যায় হৈ যায়, যিটোৰ কাৰণে আপোনাৰ এনেকুৱা হয় যে সেইটো এটা টাইমৰ পিছত আকৌ লগা হয়। দ্বিতীয়টো হ'ল যে এইটো এটা হেবিট টাইপ হৈ যায় যে সেইটো পেকেটটো খুলি মুখত লৈ খাম, চুবাই থাকিম, চুবাই থাকিলেহে মই কামটো কৰিব পাৰিম, তেনেকুৱা ধৰণৰ এটা আকৰ্ষণ হয়। আৰু এইবোৰ খোৱাৰ পিছত আপোনাৰ
0: আৰু অকণমান খৰচটোও কম,
1: নাই আজিকালিতো দাম আছে কিন্তু বাকী কিছুমানতকৈ বহুতখিনি কম
0: হয় আৰু অকণমান লুকুৱাই খাবলৈ অসুবিধা কম,
1: অসুবিধা কম কাৰণ এইটো আপোনাৰ য'তে ত'তে পায় যোনে তোনে কিনিব পাৰে, কিন্তু আজিকালি বয়স বান্ধি দিয়া হৈছে যে ইমান বয়সৰ তলত নিদিয়ে ধপাত, আপোনাৰ যিকোনো পাণ দোকানত নিদিয়ে, স্কুলৰ পৰা কিমান ৰেডিয়াছ বা এডুকেশ্যন ইনষ্টিটিউটৰ পৰা কিমান এটা ৰেডিয়াছৰ দূৰলৈ ৰাখে, কিন্তু আপোনাৰ কিনিবৰ কাৰণে একো অসুবিধা নাই, হেবিট হৈ যায় আৰু আপোনাৰ ব্লাডত যেতিয়া বস্তুটো কমি যাব নিকটিনটো কমি যাব তেতিয়া আকৌ আগ্ৰহটো আহে খাবৰ কাৰণে আৰু ইজিলি এভেইলেবল কাৰণে খাবৰ কাৰণে সুবিধা হয়।
0: এতিয়া এই ঘনে ঘনে যদি খাই থাকে কি হ'ব পাৰে?
1: প্ৰথমতেতো আপোনাৰ যিটো আৰ্জ যিটো মানে খাবৰ কাৰণে মন যায় সেইটো এটা হেবিচুৱেল ফৰ্ম কৰি দিয়ে, যিটো কাৰণে তেওঁ সেইটো এৰিবৰ কাৰণে এটা বহুত প্ৰব্লেমেটিক, এনেকুৱা নহয় যে কালি পা মই নাখাওঁ এৰি দিব পাৰিম, সেইটো এৰিব নোৱাৰা হৈ যায়, সেইটো এটা ডাঙৰ প্ৰব্লেম। ছেকেণ্ড প্ৰব্লেম মুখৰ যিবিলাক ইলাষ্টিচিটি থাকে, মুখখন আঁ কৰিব পাৰোঁ আমি, যিটো মুখত পূৰা ঘূৰি মেলিব পাৰোঁ, আমাৰ থ্ৰী ফিংগাৰ তিনিটা আঙুলি পূৰা মুখত সোমাব লাগে, যেতিয়া এইবোৰ খাই থাকে তেতিয়া ভিতৰৰ যিটো ফাইবাৰাছ বেণ্ড বুলি কয় গালত যিটো ইলাষ্টিচিটি থাকে আ কৰি দিব পাৰি, পুৰা মুখখন বহলকৈ মেলিব পাৰি, সেই বহলকৈ মেলাটো লাহে লাহে লাহে লাহে লাহে কমি আহি থাকে, কাৰণ সেই ইলাষ্টিচিটিবিলাক যিটো আছিলে সেইবিলাক ফাইবাৰাছ বেণ্ড টাইপ হৈ যায়, সেই যিটো ইলাষ্টিচিটি থাকে সেই ইলাষ্টিচিটিটো বেয়া হৈ যায়, এইফালে ৰছী টাইপ হৈ যায়, টান টান হৈ যায় মুখখন, গালৰ দুই চাইডে আঙুলি দি পেলাই এনেকৈ টানি চালে আপোনাৰ সেই বেণ্ডছবিলাক ৰছীৰ নিচিনা আ জাতীয় চাপ পোৱা যায়, সেইটো যেতিয়া আপোনাৰ সদায় মুখখন চাব লাগে যে আপোনাৰ তিনিটা আঙুলি মুখৰ ভিতৰত আৰামত সোমাই যাব লাগে মুখখন আ কৰিলে, এনেকুৱা গুটকা ধৰণৰ এইবিলাক বস্তু খাই থাকিলে আপোনাৰ সেই মুখৰ যিটো মেলাৰ যিটো কেপাচিটি থাকে যিমানখিনি মেলিব লাগে সেইটো লাহে লাহে কমি আহে, কমি এনেকুৱা পৰ্যায়লৈ আহে য'ত মানুহ মুখখন এটা আঙুলি সোমাব নোৱাৰে, আৰু এইটো এনেকুৱা নহয় যে আপুনি অপাৰেশ্যন কৰি দিব পাৰে।
0: গালৰ ভিতৰৰ ফালে কিবা দাগ দাগ বহিব নেকি?
1: ভিতৰটো দাগ বহিবই, গালৰ প্ৰথমটো মেইন কিন্তু মুখখন বন্ধ হৈ গ'লে খোৱাটো মানুহৰ অসুবিধা হৈ যায় আৰু সেইটো অপাৰেশ্যনটো আপোনাৰ অকল লেজাৰ দি হ'ব, কাৰণ সেইখিনি কাটি দিলে ফালি যাই থাকিব, চ' অপাৰেশ্যনটো ইমান ইজি নহয়, চ' সেইটোৰ কাৰণে আপোনাৰ এইটো খাব নালাগে। তাৰ ওপৰত আপোনাৰ দাঁতবিলাক যিবিলাক আছে দাঁত আৰু গাম যিটো ওপৰত আলুটো থাকে সেই আলুৰ ভিতৰত এই গুটকাৰ সৰু সৰু টুকুৰাবিলাক সোমাই যায় থাকে, তো মুখৰ পৰা এটা বেড স্মেল আহে, লাহে লাহে দাঁতবোৰত ষ্টেইন পৰে, ব্ৰাউন কালাৰ ষ্টেইন এটা পৰি যায়, ৰং ধৰি যায়, পাথৰ জমা হোৱা বুলি কয় দাঁতৰ তলৰ ছাইডত পিছৰ পিনে, যিটো গুটকাত যিটো কেলছিয়াম থাকে সেই কেলছিয়ামটো ডিপজিট হৈ যায় থাকে, ডিপজিট হৈ যোৱাৰ কাৰণে দাঁতবোৰৰ

0: মানে যিটো শ্বেপ থাকে সেইবিলাক পিছৰ দিনে একদম পুৰা এটা লেয়াৰ এটা হৈ যায়, সেই লেয়াৰটো আকৌ চাফা কৰিব লাগে। আৰু যেতিয়া সেই লেয়াৰটো থাকিব আৰু আলুবিলাকৰ ভিতৰত লেতেৰাবোৰ সোমাই যাব, দাঁতবোৰ লাহে লাহে লৰিব ধৰে, দাঁতবোৰৰ পৰা স্মেল আহিব, স্মেল অহাৰ পিছত আপোনাৰ বোৰৰ পৰা তেজ ওলাব ধৰিব, ডায়েৰিয়া যিটো হয় সেইটো হ'ব, দাঁতবোৰ লৰি যাব। আৰু সেইবোৰ এবাৰ দাঁতবোৰ লৰি যোৱা মানে দাঁতবোৰ আকৌ ঠিক কৰাটো ইমান সহজ নহয়,
1: চিকিৎসকৰ কাৰণে কঠিন হয়,
0: কঠিন হয়।
1: তাৰপিছতে এইটো কেঞ্চাৰলৈকে যাব পাৰে, এইখিনি হ'ল কেঞ্চাৰ নোহোৱাৰ আগৰ বেমাৰ।
0: এইখিনি প্ৰি, এবাৰ যেতিয়া বেঞ্চবিলাক আহি যায়, মুখত বগা চামনি পৰিব ধৰিব, এনেই বগা চামনি প্ৰি কেঞ্চাৰাছ লিজেন, কেঞ্চাৰ হোৱাৰ আগৰ লিজেনটো। আৰু এইবোৰেই যাই যাই যাই যাই আপোনাৰ গ্ৰ'থ হয়, গ্ৰ'থ হৈ পেলাই কেঞ্চাৰ হ'ব পাৰে। বহুতে কয় যে চুনে ডাকিছে।
1: আমি দ্বিতীয় বিধ একেধৰণৰ খৈনী খুব সাধাৰণতে ব্যৱহাৰ কৰা দেখা যায়, শৈশৱতে শিকিবলৈ আৰম্ভ কৰে, খৈনীৰ পৰাও একেধৰণৰ অপকাৰ হ'ব পাৰে।
0: গুটকাত কি হয়, আপোনাৰ গোটেই মুখখনো যেনেকুৱা হয়, খৈ যিটো চাধা বুলি কৈছে, খৈনী যিটো আছে সেইটো এটা স্পেচিফিক পজিশ্যনত থয়,
1: নিৰ্দিষ্ট জেগা,
0: নিৰ্দিষ্ট জেগাত থয়। সেই জেগাটোত কি হয়, আপোনাৰ এটা যিটো নৰ্মেল স্কিন থাকে, সেই নৰ্মেল স্কিনটোৰ ওপৰতো কাটি দিয়ে, তো কাটি দিয়াৰ পিছত সেইখিনি বিৰাট ডাঠ টাইপ হৈ যায়, টান ধৰণৰ, অলপ মানে বাকী স্কিনখিনি লাৰি আৰু সেইখিনি স্কিন লাৰিলে ডিফাৰেঞ্চ এটা হয়। লাহে লাহে তাতে বেঞ্চ কিছুমান মানে ডাক মানে এনেকুৱা আঁহ জাতীয় পৰে, তাৰপিছত হোৱাইট চামনি পৰে, তাৰপিছত সেইখিনি জেগা যদি তাৰপিছতো তাতেই খাই থাকে, সেই জেগাখিনি পিছলৈ কি হয় মানে বিষ নোহোৱা হৈ যায়, কাৰণ সেই ধপাত আপোনাৰ খৈনী বা চাধা যিটো আছে সেইটো সেইখিনি জেগাত থৈ থাকে, বিষটো নোহোৱা হৈ যায়,
1: মানে স্নায়ুখিনি তাৰ দুৰ্বল হৈ যায়,
0: দুৰ্বল হৈ যায়, দুৰ্বল হৈ তাতে গ্ৰ'থ হোৱাটো চান্সেছ বেছি থাকে।
1: হয়, বহুত সময়ত দেখা যায় যে সেইফালে কিবা এটা অসুবিধা হ'ল, অন্যফালে
0: ৰাখি দিব,
1: অন্যফালে
0: এইপিনে অলপ প্ৰথম অৱস্থাত দিগদাৰ পায়, আকৌ অন্যফালে লাগিলে, আকৌ সেই চাইডে দিগদাৰ পালে, মানে চাৰিটা জেগাত বেচিকেলি ঘূৰাই থাকে মানুহে। চ' সেই জেগাখিনি আপোনাৰ মানে একো নাখাই আহিলেও আপুনি মুখখন মেলি চালে সেই জেগাখিনি ডিফাৰেঞ্চিয়েট মানে নৰ্মেল মানুহ এজনো দেখিলে গম পাব পাৰে যে সেইখিনি জেগাত কিবা এটা ডিফাৰেঞ্চ হৈছে বাকী এৰিয়াৰ পৰা। চ' সেইখিনি জেগা
1: তাৰ পৰা গৈ দাঁতত অপকাৰ কৰিব,
0: দাঁতত যেতিয়া আপোনাৰ যিকোনো এনেকুৱা ধৰণৰ বস্তুবিলাক হয় তো আল্টিমেটলি যাই পেলাই আপোনাৰ পায়েৰিয়া যিটো কয় সেইটো হয়, সেইটো হৈ পেলাই দাঁতবিলাক লুজ হৈ যায়, মুখৰ পৰা স্মেল আহে, দাঁতৰ পৰা তেজ ওলায়, পুজ ওলায়, লাহে লাহে দাঁতবোৰ লৰি যায়, আকৌ সেই
1: পায়েৰিয়াখিনিয়ে হ'ব গুটখাৰ লগত, গুটখাৰ গোটেই মুখমণ্ডলত হোৱাৰ সম্ভাৱনা থাকে, আৰু ইয়াত নিৰ্দিষ্ট জেগাত সমস্যাখিনি
0: জেগাত কেঞ্চাৰাছ পজিশ্যনটো হোৱাটো বেছি দেখা যায়। আৰু বাকী জেনেৰেলাইজ যিখিনি মুখৰ আপোনাৰ জিঞ্জাইভেটিছ বা আপোনাৰ পায়েৰিয়া বুলি কয় সেইটো আপোনাৰ যিকোনো ধৰণৰ ধপাত ইউজ কৰিলে হয়।
1: এতিয়া ধপাতখনৰ অন্য এটা ব্যৱস্থা হ'ল চিগাৰেট,
0: চিগাৰেট
1: চিগাৰেটে মুখমণ্ডল বা দাঁতৰ কি কি সমস্যা আনিব পাৰে?
0: চিগাৰেটেতো প্ৰথমটো এইটোৱে কথা যে চিগাৰেট যোনে খায় তেওঁৰো এফেক্ট হৈ আছে, আৰু যোনে নাখায় তেওঁৰো এফেক্ট হৈ আছে,
1: প্ৰত্যক্ষ পৰোক্ষ
0: দুটাই এফেক্ট হৈ আছে। কিন্তু যোনে খাই আছে তেওঁলোকৰ আৰু এটা হেৰি যে আপোনাৰ যিটো ইনহেল কৰে, টবেকটো যিটো ইনহেল কৰে সেইটো আপোনাৰ আৰু গৰম হিট এটা আপুনি ইনহেল কৰি আছে। চ' মুখৰ ভিতৰত যিটো টেম্পাৰেচাৰ থাকিব লাগে, নৰ্মেল টেম্পাৰেচাৰ, নৰ্মেল পি এইচ লেভেল যিখিনি থাকিব লাগে, সেই নৰ্মেল টেম্পাৰেচাৰটোতকৈ বাঢ়ি যাই থাকে। চ' আপোনাৰ মুখৰ ভিতৰত কিছুমান বেক্টেৰিয়া যিবিলাক দৰকাৰ আছে সেইবিলাকো মাৰি দিয়ে, মুখৰ টেম্পাৰেচাৰটো ৰেইজ কৰে, ধোৱাটো যিটো ভিতৰলৈ যায় আছে
1: সেইটো
0: লাংচত যাব, লাংচত সেই কলা দাঁতটো যিটো দাঁতৰ ভিতৰত আপোনাৰ যি দাঁতৰ আগত যিটো দেখিছে সেই একেখিনি বস্তু আপোনাৰ বুকুৰ ভিতৰত লাংচত
1: একেধৰণে গুটখা আৰু খৈনী খালে যিখিনি পিক গৈ থাকে পেটলৈ সেইখিনিওতো অপকাৰ কৰে,
0: সেইটো আপোনাৰ ছিষ্টেমিক প্ৰব্লেমটো থাকিবই, কাৰণ সেইটোৰ পৰা আপোনাৰ ব্লাডত গৈছে,
1: মানে মুখৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংশলৈকে,
0: মুখৰ ভিতৰত আপুনি যি নিয়ে মুখৰ ভিতৰত এবাৰ সোমোৱাৰ পিছত ভিতৰত যোৱাৰ পিছত সি ব্লাডত লৈয়ে যাব আৰু গোটেই অভাৰঅল চাৰ্কুলেট কৰে।
1: গতিকে সেইখিনি কথা আচলতে আমাৰ শ্ৰোতাই আৰু যিখিনি অভ্যাসবোৰ কৰি আছে সেইখিনি এই অভ্যাসবিলাক এৰিবলৈ অলপমান হ'লেও চিন্তা কৰিব হয়। এতিয়া আমি শেষৰটো আহিছোঁ, খুব আমাৰ সমাজত প্ৰচলিত ব্যৱস্থা হ'ল পাণ তামোল, এই দুটাই মুখৰ কি কি অপকাৰ কৰিব পাৰে, দাঁতৰ কি কি অপকাৰ কৰিব?
0: বেছিকেলি পাণ তামোলটো আপোনাৰ এনেকুৱা নহয় যে সি কেঞ্চাৰাছ একেবাৰতে কৰি দিব বা হেৰি হয়, কিন্তু সেইটো এটা লিমিটত যদি তেতিয়াহ'লে মানে কেঞ্চাৰ এনেকুৱা নহয় যে পাণ তামোল খোৱা মানুহে কেঞ্চাৰ হয়, পাণ তামোল নোখোৱা মানুহৰো কেঞ্চাৰ হয়, আৰু এইটো নহয় যে পাণ তামোল খালে কেঞ্চাৰাছ হ'বই, সেইটো একো কথা নাই। কিন্তু আপোনাৰ নিকটিন যিবিলাক চূণ দিয়ে সেইবিলাকৰ পৰা বেছি এফেক্ট কৰে,
1: বহুতে জৰ্দাৰ লগত খায়,
0: জৰ্দাৰ লগত খায়। তো যেনেকৈ চাধা, খৈনী, আপোনাৰ চিগাৰেট, গুটকা এইবিলাকত কেমিকেল ইউজ করা যায়, তো এইবিলাকর চান্সেসটা বহুত বেশি বাড়ি যায়। ক্যান্সার সেবিল নোখা মানুষরও হয়, এই বহুতে কয় যে নোখা মানুষরও হয়েছে, খাওয়া মানুষরও নাই হওয়া, কিন্তু

0: নোখোৱা মানুহ এজনৰ যিমান চান্স থাকে, যিমান পাৰ্চেণ্টেজ হয়, তাতকৈ খোৱা মানুহজনৰ পাৰ্চেণ্টেজটো বাঢ়ি যায়।
1: আচলতে ধূমপানে বা ধপাত সেৱনে কৰ্কট ৰোগ কৰে এইটো প্ৰমাণিত, আৰু সেইকাৰণে এইটো প্ৰতিৰোধ কৰি ৰাখিব পাৰিলে আমি এই ৰোগৰ পৰা বাচি থাকিব পৰা বহুত ৰাস্তা থাকে। আৰু তাৰ বাহিৰেও বহুতখিনি কাৰণ আছে, যিখিনি কাৰণ কৰ্কট ৰোগৰ কাৰণে এতিয়াও বিজ্ঞানীসকলে বিভিন্ন প্ৰচেষ্টাৰে জানিবলৈ চেষ্টা কৰি আছে, নহয় জানো?
0: পান তামোলত কি হয়, তামোল যেতিয়া বা চুপাৰিটো যেতিয়া চুপাই থাকে, তেতিয়া সৰু সৰু গুড়া হৈ যায়, এইবোৰ দাঁতৰ ফাঁকৰ মাজত সোমাই যায়, আলুৰ মাজত সোমাই যায়, সেই আকৌ একেই কথা,
1: একেই ধৰণৰ সমস্যা,
0: আপোনাৰ পায়েৰিয়া যিটো প্ৰব্লেম আহিব পাৰে সেইটো আহে,
1: আকৌ সেই তামোলৰ পিক পেটলৈ গ'ল,
0: আকৌ পেটলৈ গ'ল, আকৌ তাৰ ওপৰত পানৰ লগত আকৌ চূণো দিয়ে, চূণ আকৌ বেছিকৈ দিয়ে, তাৰপিছত আপোনাৰ চাধাও দিয়ে, বেলেগ বেলেগ কিবা মছলাও দিয়ে, চ' সেইবিলাকে আৰু বেছি মানে অপকাৰটো বেছি কৰে। আৰু মুখৰ ভিতৰত কিবা হ'লে, পান তামোল খাই মুখৰ ভিতৰত কিবা হ'লে চূণে ডাকিছে, এটা মানে খুব হেৰি হয়, নাই একো হোৱা নাই, চূণে ডাকিছে ঠিক হৈ যাব। চ' মুখৰ ভিতৰত ঘাঁহ হ'লে মানে এই মুখৰ ভিতৰত আপোনাৰ যিটো তেজৰ চলাচলটো আছে খুব বেছি, চ' মুখৰ ভিতৰত আপোনাৰ কিমান বেক্টেৰিয়া বা কিমান আমি হাতেৰে লেতেৰা বা মুখৰ ভিতৰত যায়, চ' মুখৰ এই চেলাইভা আৰু ব্লাড চাপ্লাইটো ইমান বেছি, সি নিজে কণ্ট্ৰল কৰিব পাৰে, মানুহজনক পুৰুকে বেমাৰ হ'ব নিদিয়ে। কিন্তু এই যে চূণে কাটে বুলি কয়, চূণে কাটে এনেকুৱা নহয়, চূণে ডাকে বুলি কয় যিটো, তাৰমানে কি হয়, ওপৰৰ লেয়াৰটো গুচি যায়, চ' বডিয়ে সেইটো ৰিপেয়াৰ কৰে। কিন্তু এইটো নহয় যে সেইটো যদি আপোনাৰ যে যিকোনো ঘাঁহ এটা হৈছে বা কাটিছে বা ডাকিছে, যেতিয়া আপোনাৰ সাতদিনৰ ভিতৰত শুকোৱা নাই, বডিয়ে নিজে নিজে তাক কভাৰ কৰা ঠিক কৰিব পৰা নাই, সাতদিনৰ পিছত আপুনি ডক্টৰৰ পৰামৰ্শ লোৱাটো
1: বাঞ্ছনীয়। এতিয়া আমি আহিব বিচাৰিছোঁ, আমি সমস্যাৰ কথা পাতিলোঁ বহুতখিনি, ধপাত সেৱনৰ উপকাৰিতা সম্পৰ্কে, তামোল পাণৰ উপকাৰিতা কথা পাতিলোঁ। এতিয়া নোখোৱাকৈ থাকিবলৈ হ'লে কি কি কৰা উচিত?
0: নোখোৱাটো প্ৰথমটো হ'ল আপোনাৰ নিজৰ যিটো উইল পাৱাৰটো আপুনি বঢ়াব লাগিব,
1: মনৰ শক্তি বঢ়াব লাগিব।
0: কিয় খাব নালাগে এই বস্তুবোৰ আপুনি,
1: এতিয়া বেয়াখিনি আমি যথেষ্ট পাতিলোঁ, এইখিনিৰ পৰা অপকাৰ বুলি আমি জানিলোঁ, উপকাৰ অকণমানো নাই,
0: নাই। তো সেই বস্তুখিনি আপুনি নিজক প্ৰথমতে ঠিক কৰিব লাগিব, বাকী আপোনাৰ যিখিনি আছে সেইখিনি বাৰু মই ক'ম। প্ৰথমতে আপোনাৰ নিজৰ উইল পাৱাৰটো নানিলে কোনো ঠিক কৰিব নোৱাৰে। প্ৰথমতে এই বস্তুখিনি, আজিকালি হাতে হাতে মোবাইল চবৰে থাকে, আৰু যেতিয়া আপোনালোকে ইউটিউবতো চাব পাৰে বা এইবিলাকৰ পৰা ছাইড এফেক্টটো কি আছে, মোবাইলততো চব বিচাৰি পেলাই পায়ে, তো আপোনাৰ এনেকুৱা ধৰণৰ বহুত ভিডিঅ'জ আছে, লাংছত কেনেকৈ যায়, মুখত কি হয়, আৰু ইভেন আপোনাৰ চিগাৰেটৰ পেকেটত আজিকালি 80% 70% এৰিয়াটো দেখাই দিয়ে যে মানে কি হ'ব পাৰে এইটো খালে, তাৰপিছততো মানুহে ইগনোৰ কৰে। চ' এইখিনি যদি চাই অলপ ষ্টাডি কৰে, পঢ়ে, ভিডিঅ' চাই, মানুহৰ কেনেকুৱা কি হৈছে, হোৱাৰ পিছত যিবিলাকৰ ভাল হৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ হেৰি কৰিছে, বা অপাৰেশ্যন হোৱাৰ পিছত মুখখনৰ শ্বেপ বদলি যায়, কাৰণ বোনটো কাটি দিব লগা হয়, তো মুখৰ দেখাটো বেয়া হৈ যায়, তো এইবোৰ গোটেইখিনি চাই নিজৰ এটা উইল পাৱাৰ বনাব লাগিব যে মই এৰিব বিচাৰিছোঁ, তেতিয়াহে আপুনি যিখিনি ছাপোৰ্ট আছে সেইখিনি তেতিয়াহে কাম কৰিব। যেতিয়া আপোনাৰ উইল পাৱাৰটোৱে নাই, আপোনাৰ ছাপোৰ্টত একো নহ'ব। প্ৰথমটো আপোনাৰ আজিকালি নিকটিন টেবলেটছ বহুত আছে, নিকটিন পেটছ আছে, তো সেইবিলাক ইউজ কৰিব পাৰে। ছেকেণ্ড, আপোনাৰ কাউন্সিলিং কৰা হয়, কাউন্সিলিং কৰিব লাগে, আৰু প্লেচিবো চিগাৰেট কিছুমান ইউজ হৈছিলে মাজতে, এতিয়া বেন হৈছে আকৌ, কিন্তু সেইটোৱে আকৌ এটা হেবিট ফৰ্মেশ্যন, তো হেবিটবিলাক আপোনাৰ বন্ধ কৰিব লাগিব, যে মানে পেকেটটো খুলি খোৱা সেইটো এটা মানুহৰ হেবিট, চিগাৰেটটো হাতত লৈ কথা পাতা, টেনশ্যন হ'লে চিগাৰেটটো খাম, ভাল লাগিলে চিগাৰেটটো খাম, তো হেবিট ফৰ্মেশ্যনখিনি আপুনি গুচাব লাগিব। আপুনি কাউন্সিলৰ তাতে যাব লাগিব, কাউন্সিলৰত যাই পেলাই আপোনাৰ কাউন্সিলিং কৰিব লাগিব প্ৰথম, কিন্তু আপোনাৰ যিয়ে কৰক আপোনাৰ বাকী
1: লাগিব,
0: কাৰণ নিকটিন পেটছবিলাকে কি কৰে, আপোনাৰ বডিত নিকটিন যিটো লাগে সেই নিকটিনটো ছাপ্লাই কৰি থাকে, আপোনাৰ হেবিটটো ব্ৰেক কৰি দিয়ে, আপোনাক বডিত নিকটিন দিয়ে আছে, কাৰণ আপোনাৰ আৰ্চ আহে এটা
1: ডিমাণ্ড
0: এটা আহে যে মোৰ নিকটিন লাগে, চ' নিকটিন টেবলেটটো খাই দিলে সেই নিকটিন বডিৰ আৰ্চটো গুচি যায়, সেইটোত আপোনাৰ হেবিটটো ব্ৰেক কৰে,
1: প্ৰথম সেইটো সদায় অভ্যাস কৰিলে সেইটোৰ পৰা আকৌ উপকাৰ হ'ব,
0: সেইটো আকৌ হেবিটুৱেট হৈ যাব পাৰে। সেইকাৰণে আজিকালি পেটছ আহে, নিকটিন পেটছ বডিত লগাই দিয়ে, তো তাৰ পৰা অলপ অলপকৈ নিকটিন যাই থাকে, চ' সেইটোৱে আপোনাক হেবিট ব্ৰেকিং কৰে। বাকী আপোনাৰ যিটো মনৰ ভিতৰত আছে সেই উইল পাৱাৰটো বনাবৰ কাৰণে নিজে অলপ ষ্টাডি কৰিব লাগিব, লগত কাউন্সিলৰ লাগিব, তো এনেকুৱা
1: যোগা প্ৰাণায়াম এইবিলাক চাগে নিশ্চয়
0: সহায় কৰিব
1: মনৰ জোৰ পৰা
0: আৰু সেই টাইমটো আপোনাক এভইড কৰি দিয়া যায়, সেইটো টাইমত এটা বেলেগ এটা চিটুৱেশ্যনত থকা যায়, তো সেনেকুৱা ধৰণৰ আৰু লগ বন্ধুৰ লগত, তেনেকুৱা লগ বন্ধুৰ লগত কৰিব লাগিব,
1: অলপ আঁতৰি আহিব লাগিব,
0: চ' আল্টিমেট মানে যেনেকুৱাই যি কৰক আপোনাৰ

0: আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষ ঘোষিকাৰ লিখিত পৰীক্ষা আজি দিনৰ 10 বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলৰ নাম আমাৰ ফেচবুক পেজত ইতিমধ্যে উল্লেখ কৰা হৈছে। এটা কথা মন কৰিব, ৰুম নম্বৰ 001ৰ প্ৰাৰ্থীসকলে ৰুম নম্বৰ 003ত বহিব। লগতে যিসকলৰ নাম পেজত দিয়া তালিকাত আছে কিন্তু কল লেটাৰ মেইলত পোৱা নাই, তেওঁলোকে সোনকালে আহি নিউ একাডেমিক বিল্ডিঙৰ ৰুম নম্বৰ 002ত আকাশবাণী গুৱাহাটীৰ বিষয়াসকলক লগ কৰিব। মোবাইল ফোন পৰীক্ষা হললৈ আনিব নোৱাৰিব। কল লেটাৰৰ সৈতে নিজৰ এখন ফটো পৰিচয় পত্ৰ আনিব লাগিব।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই
1: সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
5: বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
8: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
6: হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি?
8: RBI কয়, জানি লওক, সতৰ্ক হওক।

0: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত,

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 স্তম্ভৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেগুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলিও শ্ৰীশৰণীয়া সংবাদমেলত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। এয়া হৈছে ডঃ শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰথম আনুষ্ঠানিক মত বিনিময়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অসমৰ নৱগঠিত NDA চৰকাৰৰ প্ৰাথমিক অগ্ৰগতি আৰু অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ অবিৰত সমৰ্থন আৰু নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ বাবে তেওঁৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ বিচাৰে। এই বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কালি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে

0: কেইবাজনো লোকৰ দেহত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
1: দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকল তেখেতসকলেও তিতাবৰ চিভিল এছ ডিঅ'ত গোটেইখিনিয়ে গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা তেনেকুৱা ধৰণৰ এণ্টি ড্ৰাগ কেম্পেইন কৰা হৈছে আৰু ভিলেজবিলাকতো কৰা হৈছে। এতিয়া যোৱাকালি পুলিচ প্ৰশাসনৰ সহযোগত তেনেকে তিতাবৰ বহলা অঞ্চলত কৰা হৈছে। এইটো এটা বৃহৎ পদক্ষেপ। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত
0: জিলাখনত আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট তথা নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক আজি প্ৰথমে শুনাবলৈ লৈছোঁ মিনু বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নগেন বৰা, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

মিৰুবোৰৰ কণ্ঠত নগেন বৰা ৰচিত আৰু হীৰেণ গোহাঁই প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া বৈকুণ্ঠনাথ গগৈ, গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা ৰাজেন গোহাঁইৰ।

0: বৈকুণ্ঠনাথ গগৈৰ কণ্ঠকীৰ্তি শুনিলে। গীতৰ কথা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা আছিল ৰাজেন গোহাঁইৰ। আকাশবাণী গুৱাহাটীৰ অংশকালীন খোখো খোকিকাৰ লিখিত পৰীক্ষা আজি দিনৰ 10 বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলৰ নাম আমাৰ ফেচবুক পেজত ইতিমধ্যে উল্লেখ কৰা হৈছে। এটা কথা মন কৰিব, ৰুম নম্বৰ 001ৰ প্ৰাৰ্থীসকলে ৰুম নম্বৰ 003ত বহিব। লগতে যিসকলৰ নাম পেজত দিয়া তালিকাত আছে কিন্তু কল লেটাৰ মেইলত পোৱা নাই, তেওঁলোকে সোনকালে আহি নিউ একাডেমিক বিল্ডিঙৰ ৰুম নম্বৰ 002ত আকাশবাণী গুৱাহাটীৰ বিষয়াসকলক লগ কৰিব। মোবাইল ফোন পৰীক্ষা হললৈ আনিব নোৱাৰিব। কল লেটাৰৰ সৈতে নিজৰ এখন ফটো পৰিচয় পত্ৰ আনিব লাগিব।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠৰেটি গীত, গীতিকাৰ বেদানন্দ দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বেদানন্দ দাসৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাত ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনাবলৈ লৈছোঁ জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জুবিন চুলতানৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠন কৰাৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। ইয়াৰ উপৰি ডঃ শৰ্মাই অসমত NDA চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰে। পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে তেওঁলোকে 1300 কিলোমিটাৰৰ অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰীৰ সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সেনাবাহিনী বৃহৎ অভিযানৰ বাবে সাজু হৈ আছে আৰু পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ প্ৰস্তুত বুলি সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ পুণেত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ এটা অনুষ্ঠানত অংশ লৈ জেনেৰেল দ্বিবেদীয়ে কালি কয় যে অপাৰেচন সিন্দুৰে সুৰক্ষাৰ ক্ষেত্ৰত আহি পৰা যিকোনো ধৰণৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ ভাৰতৰ যে সামৰিক যোগ্যতা আছে সেই কথাকে প্ৰতিপন্ন কৰিলে। অপাৰেচন সিন্দুৰৰ জৰিয়তে দেশবাসীৰ সেনাবাহিনীৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰতীয়মান কৰিলে বুলিও শ্ৰীদ্বিবেদী কয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখনৰ পৰা স্নাতক হোৱা শিক্ষাৰ্থীসকলক দেশপ্ৰেম, নেতৃত্বৰ গুণ আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
1: As far as Operation Sindoor is concerned, firstly, it is still

0: continuing. There is temporary cessation of hostility. So the Indian Army or all the three services are preparing well for Operation Sindoor 2.0 if it takes place. Presently, we are looking at enhancing our synergy within the three services. We are looking at equipping ourselves for the next warfare. As I have told you, the next warfare will not be limited to the land, maritime and air alone. The new entries, that is the space, cyber and cognitive warfare, will play a very important role.
1: ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতি বছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.2 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকা বাবে বা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধপাত বিৰোধী সমদল সভা সমিতিৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোনো কোনো ঠাইত বাটৰ নাটৰো আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে মহানগৰীখনত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই কমেও 26 জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ ৰেলাৰক্ষীৰ সহযোগত চলোৱা অভিযানত লোকসকলৰ পৰা 29 গ্ৰাম হেৰইন আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযানকালত ৰেলপথৰ কাষৰ অবৈধ ভাং খেতিও নষ্ট কৰা হয়। পাণবজাৰ থানাত আয়োজিত এখন সংবাদমেলত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে এই অভিযান সন্দৰ্ভত সদৰি কৰি কয় যে ৰেল কৰিডৰসমূহত সংঘটিত অপৰাধমূলক আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অভিযান চলোৱা হয়। মাদক দ্ৰব্য বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰেল বিভাগৰ মাটিত অবৈধ দখল উচ্ছেদ অভিযানো চলোৱা হৈছে বুলি তেওঁ কয়।
2: অলপ দিন আগৰ পৰাই আমি দেখিছো কি ছচিয়েল মিডিয়াত ৰেলৱে ট্ৰেইনৰ পৰা মানুহবিলাকে এনেকে ভিডিঅ' পোষ্ট কৰিছে যি জেগা ৰেলৱে ট্ৰেকত বহুত খিনি ড্ৰাগ পেডলাৰ ইয়াৰ ড্ৰাগ এডিক্ট বিলাক ঘূৰি আছে আৰু অপেনলি দিনতে এইটো ড্ৰাগ সেৱন কৰিছে। আপুনি এনেকে জানে কি আমাৰ গুৱাহাটী পুলিচে কণ্টিনিউৱাছলি ড্ৰাইভ এগেইনষ্ট ড্ৰাগ চলাই থাকে আৰু প্ৰত্যেক বছৰে যোৱা 3 বছৰৰ পৰা আমাৰ কণ্টিনিউৱাছলি কেছ ৰেজিষ্ট্ৰেচনে বঢ়িছে আৰু ড্ৰাগ প্লেডাৰ বিলাকৰ নম্বৰ যোন এৰেষ্ট হৈছে এইটোৱেই বঢ়িছে। মাজতে পুনে যি আমাৰ ইলেকশ্যন আৰু বেলেগ এক্টিভিটিৰ কাৰণে অলপ আমাৰ পুলিচ ৰিচোৰ্চেছ পুলিচ পাৰ্চনেল বেলেগ জেগা জড়িত হৈ গল, এই কাৰণে অলপ ড্ৰাগ পেডলাৰ বিলাকে পুনে এইটো যোন চাৰ্ফেচ হৈছে আৰু এইটো সব কুচক্ৰ যোন আছে পুনে চলাইছে। এই বস্তুক লৈ আজি আমি অনাৰেবল চিপি চৰৰ নেতৃত্বত 4টা জইণ্ট টীম পুলিচ আৰু GRP টীম বনাই আৰু চিভিল ক্লথ দি এনেকে ৰেলৱে ট্ৰেকত গুৱাহাটীৰ পৰা কামাখ্যাৰ মাজত আমি এটা কোঅৰ্ডিনেটেড অপাৰেচন চলাইছো এগেইনষ্ট ড্ৰাগছ।
1: যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত HIVৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
3: দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকল তেখেতসকলেও তিতাবৰ চিভিল এছডিঅ'ত গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা কেম্পেইন কৰা হৈছে। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত পেডলাৰ তেনেকৈ ধৰা পৰিছে, ড্ৰাগছো ধৰা পৰিছে আপোনালোকে দেখিছে। আৰু সেইটো যিটো সক্ৰিয় ভূমিকা দুইটা ধৰণে হৈছে, মই ভাবো অনাগত দিনত আমি অলপ কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম।
1: যোৰহাট আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ৰাজ্যত ঘৰুৱা হিংসা 16% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ বাবে বৃহৎ পদক্ষেপ হিচাপে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ডঃ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰং ৰাজ্যৰ অৰ্থনীতিটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰং নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবদ বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলে আজি পবিত্ৰ বাইশ উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইশ উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে গ্ৰহণ কৰি আহিছে। কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল

0: হোৱাৰ লগতে কীট পতংগই যাতে শস্যৰ অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইখো থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি এখন সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুন পৰ্যন্ত নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰকৈ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ লোৱা বুলি শ্ৰীশৰণীয়াই সংবাদমেলত জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ, ৰাজ্যত দূৰণিবতীয়া যাত্ৰাৰ বাছ ভাড়া বৃদ্ধি, অসম বিধানসভাৰ বিত্তীয় কেলেংকাৰী, অসমৰ পৰা কেইবা হাজাৰ বাংলাদেশীক বিতাৰণৰ সম্ভাৱনা আদি খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সাক্ষাৎ তথা দুয়োৰে মাজত হোৱা আলোচনা সন্দৰ্ভত একোটা বাতৰি আজি অসমে প্ৰতিদিন কাকতে অৱগত কৰিলে ৰাজ্যৰ বিকাশৰ ৰূপৰেখা প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ, আৰু দ্য আছাম ট্ৰিবিউন কাকতে চি এম মিটছ পি এম ছিক্স গাইডেন্স ফৰ এন ডি এ 3.0 গভৰ্ণমেণ্ট শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতেও বাতৰিটো CM Sharma briefs PM Modi on priorities of NDA 3.0 in Assam হীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰাৰ বাতৰিটো কেইবাখনো কাকতত স্থান পাইছে। অসম বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালত সংঘটিত হাজাৰ কোটি টকীয়া কেলেংকাৰীক লৈ সৃষ্টি হোৱা চাঞ্চল্য আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ তদন্তৰ বাবে সমিতি গঠনৰ ঘোষণা কৰাৰ বাতৰিটো আজিৰ কেইবাখনো কাকতত বিশেষ গুৰুত্ব লাভ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক বিধানসভাৰ তদানীন্তন সচিব দুলাল বেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, 5 বছৰত 1,000 কোটিৰ কেলেংকাৰী। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শিৰোনাম বিশ্বজিৎ দৈমাৰীৰ আমোলৰ দুৰ্নীতিৰ বাবে হ'ব তদন্ত, মুঠ 47 জন বিষয়া কৰ্মচাৰী শ্ৰমিকক অব্যাহতি। ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে আন্তঃজিলা বাছ বৃদ্ধিৰ এটা খবৰকো আজিৰ কাকতসমূহে প্ৰাধান্য প্ৰদান কৰিছে। বাতৰিটো ৰাজ্যত বাছ ভাড়া প্ৰতি আসনত 100 টকা পৰ্যন্ত বৃদ্ধি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে, আৰু গুৱাহাটীৰ পৰা তিনিচুকীয়া জিলালৈ ভাড়া 1,100 টকা পৰ্যন্ত, বাছ ভাড়া বাঢ়িল 15% শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত অসমত কৰায়ত্ত হোৱা 2,000ৰো অধিক সন্দেহজনক বাংলাদেশীক বিতাৰণৰ বাবে চলা তৎপৰতা সন্দৰ্ভত এটা বাতৰি অসমীয়া খবৰ কাকতে, কঠোৰ কেন্দ্ৰ সত্যতা নিৰূপণৰ বাবে ঢাকালৈ তালিকা প্ৰেৰণ, শুভ সংবাদৰ আশাত অসম আৰক্ষী, অসমৰ পৰা বহিষ্কাৰ হ'ব 2,680 বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ আশাব্যঞ্জক তথ্য, অৰুণোদয় হ্ৰাস কৰিছে ঘৰুৱা হিংসা শিৰোনামেৰে এটা বাতৰি আগস্থান দিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতো।
0: ধন্যবাদ দেৱী। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী

চেলসিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত, পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ, আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন, গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটানছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ জনাই মই মামনি বাইদেৱে আজিৰ মেল মুকলি কৰিবলৈ লৈছো। আহা, তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: মোৰ নাম কহিনুৰ অলংকৃত ভৰালী।
0: তুমি কৰ পৰা আহিছা?
1: মই পাব্লিক হেল্থ চাৰিআলিৰ পৰা আহিছো।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
1: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত শুনাম।
0: গোৱা।
1: বলবল।

হঠৌ ৰসৌ চৌপাশে ৰয় ধনী

0: খ মারিন যে গোল, হাল কোটা হাতুরি লই রণ লই যাও বল, আগবাড়ি যাও বল, আগবাড়ি যাও বল, ও বনুয়া সমনীয়া আগবাড়ি যাও বল, বল বল বল বল কৃষক শক্তি দল। তই খুৱাও বিশ্ববাসীক মাটি ফালি ধান, তই যোগাও ধনী শ্ৰেণীক অস্ত্ৰ শক্তিমান, কাৰখানাখন তোৰেই ছিজন পথাৰ শুব হল, নাঙল কাছে হাতুৰি দল যাদু কৰিবলৈ যাদু কৰিবল, নাঙল কাছে হাতুৰি দল যাদু কৰিবলৈ যাদু কৰিবল, জগত জোৰা শকতি যাৰ সেই শকতিৰ দল, ৰঙা তেজনী শান্তি লৈ আগবাঢ়ি যাও বল, আগবাঢ়ি যাও বল, আগবাঢ়ি যাও বল, ও বনুৱা সমনীয়া আগবাঢ়ি যাও বল, বল বল বল বল কৃষক শক্তি দল।
1: অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: উৎকৰ্ষা।
1: উৎকৰ্ষা, অ' নামটো কাৰ লগত নিমিলে যে মই সেইকাৰণে প্ৰথমতে বুজি পোৱা নাছিলোঁ। উৎকৰ্ষা ক'ৰ পৰা আহিছা?
2: ৰাম মঞ্জুৰীৰ পৰা।
1: ৰাম মঞ্জুৰীখন ক'ত আছে?
2: গুৱাহাটীত।
1: গুৱাহাটীত আছে, খুব ভাল কথা। এতিয়া আমাক উৎকৰ্ষাই কি শুনাব মেলত? গান গাবা নে কবিতা আবৃত্তি কৰিবা?
2: গান গাম।
1: গান গাবা, গোৱা।
2: পৰমম পম পৰমম পম পম পম পম পম পৰমম পম পৰমম পম পম পম পম পম পৰমম পম পৰমম পম পম পম পম পম পৰমম পম পৰমম পম পম পম পম পম মুকুতা মুকুতা আমাৰে মন, কবিতা কবিতা এই জীৱন, পোহৰ বিহাৰী আমাৰে মন, যাওঁতি যোগীয়া আমি এমন।
1: হৈ গ'ল, আৰু
2: মনত নাই?
1: পাহৰি গ'লা? ঠিক আছে বাৰু, আগৰবাৰ মেললৈ আহিলে সম্পূৰ্ণকৈ মনত পেলাই গাবা, হ'বনে? বাৰু এতিয়া আমি উৎকৰ্ষাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। ৰঙা ধুনীয়া ফুলা চোলা এটা পিন্ধি আহিছে অকণমানি ভণ্টি, কি নাম তোমাৰ?
3: নমস্কাৰ, মোৰ নাম শ্ৰী লিয়ানা কাশ্যপ।
1: লিয়ানা ক'ৰ পৰা আহিছা?
3: নিউ গুৱাহাটী গণেশ মন্দিৰ পথ।
1: নিউ গুৱাহাটী গণেশ মন্দিৰ পথ, খুব সুন্দৰ। আজি আমাক মেলত কি শুনাবা?
3: জিলিকা পাখিৰে গানটো
1: গোৱা।
3: জিলিকা

0: ধন্যবাদ
1: হৈ গ'ল। এতিয়া আমি ইমান সুন্দৰ গীতৰ কাৰণে কি কৰিব লাগিব, ডাঙৰকৈ হাত চাপৰিব জানিব লাগিব। অকণমানি ভণ্টি, কি নাম তোমাৰ?
0: ভানবী কাশ্যপ।
1: তুমি ক'ৰ পৰা আহিছা?
0: নিউ গুৱাহাটী তিনিআলি।
1: আজি মেলত কি শুনাবা?
0: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
0: মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু তেলেকা তিলিকা তিলিকা পিলিকা পিলিকা জখিনী ছোৱালী, এটা ক'লা এটা বগা, নাঙত পিঙত ভূত কথা পাতে তাকুত থাকুত কুত, এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত, মা দেখি

0: ভাল ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ। ধন্যবাদ।
1: খুব সুন্দৰ হৈছে ভূত পোৱালিৰ কবিতা। এবাৰ আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। একেবাৰে অকণমানি ভণ্টি এজনী, ইমান বা ৰঙা সেউজীয়া নীলা ক্লিপ মাৰি আহিছে, কোনে মাৰিলে? মায়ে দিছে। বাৰু তোমাৰ নামটো কোৱাচোন।
2: চাম্বি পাঠক।
1: চাম্বি ক'ৰ পৰা আহিছা?
2: নুনমাটিৰ পৰা।
1: এইহে দেখিবলৈ অকণমানি ছোৱালীজনী কথা কিমান ধুনীয়াকৈ কৈছে, দেখিছা? ডাঙৰকে স্পষ্টকৈ। এতিয়া চাম্বিয়ে মেলত আগতে আহিছিলানে? আহিছিল? নাই অহা। বাৰু আজি মেলত কি শুনাবা আমাক?
2: গান।
1: গান গাবা? গোৱা।

0: হৈ গ'ল, অকণমানি চানবিয়ে যিখিনি মনত আছে সেইখিনি গালে ন, আগলৈ আহিলে আৰু ভালকৈ বেছিকৈ গাবা হ'বনে? এতিয়া চানবিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম পাবিকা ৰবি।
0: তুমি কি শুনাবা মেলত আজি?
1: কমানে ককা,
0: কমানে ককা গীত গাবা, গোৱা।

0: কথা আৰু নাই
1: হৈ গ'ল আৰু নাই বাৰু ঠিক আছে এতিয়া পাবিকা ক'ৰ পৰা আহিছা সেইটো নকলা
0: নহয়
1: খুব সুন্দৰ এতিয়া আমি পাবিকাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম অকণমানি ভাইটি কি নাম তোমাৰ
2: নমস্কাৰ মোৰ নাম গৌৰৱ হাজৰিকা
1: গৌৰৱ ক'ৰ পৰা আহিছা
2: গণেশ মন্দিৰ
1: আজি আমাক কি শুনাবা কবিতা আবৃত্তি কৰিবা নে গান গাবা
2: কবিতা আবৃত্তি
1: কৰা
2: আম খাম জাম খাম আৰু খাম কল তে আমি পাম বোলে তেজ আৰু বল বেল গছ পকা বেল গুণ্ড গিজে বাল খাম দে গাখীৰৰে ৰঙা হ'ব গাল
1: সুন্দৰ এতিয়া আমি কি কৰিম সুন্দৰ কবিতাটি কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম তোমাৰ নামটো কোৱা
3: মোৰ নাম প্ৰিয়াংশী শৰ্মা
1: প্ৰিয়াংশী ক'ৰ পৰা আহিছা
3: নুনমাটি কল্যাণগঞ্জৰ পৰা
1: আজি আমাক মেলত কি শুনাবা
3: এটা কবিতা
1: কবিতা আবৃত্তি কৰিবা কৰা
3: মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু তেলেকা তিলিকা তিলিকা পিলিকা পিলিকা জখিনী ছোৱালী এটা ক'লা এটা বগা নাঙত পিঙত ভূত কথা পাতে তাকুত থাকুত কুত এটাই ক'লে পুত পুত পুত এইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত মা দেখিবলৈ এনে ভাল ফুট পোৱালীৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে খোজ খাচ খাচ ধন্যবাদ
1: খুব সুন্দৰ প্ৰিয়াংশী কবিতাটি কাৰণে আমি কি ডাঙৰকৈ হাত চাপৰি বজাই দিম এইবাৰ অকণমানি ভণ্টি কি নাম তোমাৰ
4: মোৰ নাম বেদাংগী ডেকা
1: বেদাংগী ক'ৰ পৰা আহিছা
4: আঞ্জাবাৰী বাঘৰপৰি চানেকী পথ
1: আৰু আজি মেলত আমাক কি শুনাবা

জাগবো তাহে পাহে পাহে মাধুই মালতি দিলে দুলায় জাগবো তাহে।

0: হয়, দুষ্ট কৰি থাকিলে খং খাব ভয়, সঁচা কথা ক'লে যে নাই কোনো ভয়। চাই চাই গামা পা ধানি চা চা চানি চানি ধাপা মা গাড়ি চা, ক্ৰিকেট বল জুডুকে চবে ভাল পায়, গধূলি বেলি খেলিব নাপায়।
1: আগৰবাৰ মেললৈ আহিলে আৰু ধুনীয়াকৈ গীত টিকা বা হ'ব। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম।
2: ভগৱানীহঁত, সাধু শুনিবৰ সময় হ'ল। আজি মই তোমালোকক এটি সাধু ক'ম। সাধুটিৰ নাম হৈছে বুদ্ধিমানৰ কাহিনী। এটা পুখুৰীত বহুতো মাছ আৰু কাছ আছিল। তাৰে দুটা বৰ ডাঙৰ ৰৌ মাছ আছিল। সিহঁতৰ এটাৰ নাম আছিল সহস্ৰ বুদ্ধি আৰু আনটোৰ নাম আছিল শতবুদ্ধি। পুখুৰীৰ পানীৰ ওচৰতে এটা গাঁতত এটা ভেকুলীয়ে বাস কৰিছিল। তাৰ নাম আছিল একবুদ্ধি। বহুদিন ধৰি সিহঁতে সেই বিলত বাস কৰিছিল, ফলত সিহঁতৰ মাজত বৰ বন্ধুত্ব গঢ়ি উঠিছিল। সিহঁতে সুবিধা পালেই নিজৰ সুখ দুখৰ কথা পাতিছিল। এনেদৰে কথা পাতি থাকোঁতে এদিন তেওঁলোকে কেইজনমান মাছমৰীয়াৰ কথা শুনিবলৈ পালে। সেই মাছমৰীয়াবিলাকে কথা পাতি গৈছিল যে অহা কাইলৈ এই পুখুৰীত তেওঁলোকে জাল পেলাই মাছ ধৰিবহি। এতিয়া আমি কি কৰা উচিত তাকে শুনি সহস্ৰ বুদ্ধিয়ে ক'লে, ইমান বেছি চিন্তা কৰাৰ কোনো কাৰণ নাই। আমাক ধৰা ইমান সহজ নহয়, আমাক ধৰিলে তেওঁলোকৰ জালেই ফাটি যাব। এই কথা শুনি শতবুদ্ধিয়ে ক'লে, তুমি ঠিক কথাই কৈছা সহস্ৰ বুদ্ধি। তেওঁলোকৰ কথা আৰু কামৰ মাজত বহুতো পাৰ্থক্য আছে। আগতে তেওঁলোকে জাল আনকচোন বাৰু, তাৰপিছত ভাবিম কি কৰিব লাগিব। এইবোৰ কথা শুনি একবুদ্ধি মানে ভেকুলীটোৱে ক'লে, ভাই তোমালোকৰ বহুত বুদ্ধি আছে, গতিকে তোমালোকৰ একো চিন্তা নাই। কিন্তু মোৰ হলে মাত্ৰ এটাই বুদ্ধি আছে, আৰু দৈৱৰ কথাটো কোনেও ক'ব নোৱাৰে। গতিকে বিপদ আহিবলগীয়া থাকিলে আগতে সাৱধান হৈ থকাই ভাল। আৰু মোৰ বুদ্ধিয়ে মোক কৈছে, ইয়াৰ সময় থাকোঁতে পলুৱাই মংগল। এই পুখুৰীৰ কাষত এটা নলা আছে, সেই নলাৰে গৈ ওচৰৰ পুখুৰী এটালৈ যাব পাৰি। মই ভাবিছো আজি ৰাতিয়ে পৰিয়ালসহ তালৈকে গুচি যাম, তোমালোকেও মোৰ সৈতে বলা। তাৰপিছত বিপদ আঁতৰি গ'লে আমি আকৌ ইয়ালৈ উভতি আহিম। একবুদ্ধিৰ কথা শুনি সহস্ৰ বুদ্ধি আৰু শতবুদ্ধিয়ে একবুদ্ধিক মানে ভেকুলীটোক বহুত অভয় দিলে। ক'লে যে ইমান চিন্তা কৰিব নালাগে। তাৰপিছত ইটো সিটো কথা পাতি দুয়ো গভীৰ পানীত ডুব মাৰিলে। একবুদ্ধিয়ে সিহঁতৰ কথাত একো ভৰসা নাপালে। সি মাজৰাতি নিজৰ পৰিয়াললৈ সেই নলাৰে গৈ অন্য এটা পুখুৰী পালেগৈ। ইফালে ৰাতিপুৱা হোৱাৰ লগে লগে মাছমৰীয়াহঁতে হাতে হাতে জাল জুলুকি লৈ পুখুৰীৰ পাৰত উপস্থিত হ'ল। তাৰপিছত মাছ ধৰিবলৈ আটায়ে পুখুৰীৰ পানীত নামি জাল টানিবলৈ ধৰিলে। লগে লগে পানীৰ তলত মাছবোৰৰ মাজত হাহাকাৰ লাগিল। তাকে দেখি মাছমৰীয়াহঁতৰ মনত বৰ আনন্দ লাগিল। সহস্ৰ বুদ্ধি আৰু শতবুদ্ধিয়ে নানা কৌশলেৰে জাল ফালি ওলাই যাবলৈ চেষ্টা কৰিলে, কিন্তু কোনো পধ্যে জালৰ ঘেৰৰ পৰা ওলাব নোৱাৰিলে। ভালেমান কৌশল জানিছিল বাবে সিহঁতে কিছু সময় আত্মৰক্ষা কৰিছিল, যদিও শেষ ৰক্ষা নহ'ল। সিহঁতে মাছমৰীয়াৰ হাতত ধৰা পৰিলে। দুপৰীয়া হোৱাত সিহঁতে জাল জগাই সামৰি সৰু ডাঙৰ নানা ধৰণৰ মাছ কাছ কেঁকুৰা আৰু ভেকুলীৰ লগতে মস্ত ডাঙৰ ৰৌ মাছ দুটা পাই মাছমৰীয়াহঁতৰ ওলাহে নধৰা হ'ল। সিহঁতে পুখুৰীত ৰখা মস্ত মস্ত পাচিবোৰত মাছ কাছ এইবোৰ ভৰালে। পাছত সহস্ৰ বুদ্ধি আৰু শতবুদ্ধিৰ মুখত ৰছী সুমাই বান্ধি দুজনে মাছ দুটাক পিঠিত তুলি কেঁকু জেকুকৈ যাবলৈ ধৰিলে। মাছমৰীয়াহঁতে কান্ধত মাছৰ ভাৰ লৈ পুখুৰীৰ পাৰে পাৰে গৈ আছিল। সেই সময়ত একবুদ্ধি ঘৈণীয়েক আৰু ল'ৰা ছোৱালীহালে পুখুৰীৰ পানীত সাঁতুৰি নাদুৰি খেলি আছিল।

হঠাৎ মাছমৰীয়াহঁতক দেখি ঘৈণীয়েকে একপুথিক মাতি কলে, হেৰি চাওকচোন চাওক। একপুথিয়ে এটা বিষণ্ণ হাঁহি মাৰি কলে, কি আৰু চাম কোৱা, মই আগতেই এই কথা জানিছিলো। চোৱা, কেৱল বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিলে সকলো সময়তে কামত নাহে, বন্ধুৰ পৰামৰ্শও শুনিব লাগে। তাকে নকৰিলে বাবে আজি শতবুদ্ধি আৰু সহস্ৰ বুদ্ধিৰ এই অৱস্থা হ'ল। ইফালে মই একবুদ্ধিয়ে পৰিয়ালসহ পানীত খেলি আছো। গতিকে যদি আমি সময় থাকোঁতেই আমাৰ বিপদৰ আগজননী পোৱাৰ আগতেই যদি আমি বিপদৰ হাতৰ ব্যৱস্থা কৰোঁ, তেনেহ'লে আমি সদায় বিপদৰ পৰা নিজকে ৰক্ষা কৰি ৰাখিব পাৰিম। যেনেকৈ একবুদ্ধিয়ে তেওঁৰ পৰিয়ালটোক লৈ বিপদৰ আগতেই অন্য এটা পুখুৰীলৈ গুচি গৈ নিৰাপদে থাকিব পাৰিলে। কনিহত, সাধুটো নিশ্চয় ভাল লাগিল। আহা, এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো।

0: নুনমাটি কল্যাণ কেন্দ্ৰৰ অকমানিহঁতে গোৱা সমবেত গীতটি শুনিলা। তোমালোকৰ নাম কেতি কৈ দিয়া।
1: মোৰ নাম প্ৰাঞ্চি শৰ্মা।
2: মোৰ নাম জাগৃতি দেৱী।
3: মোৰ নাম ৰিচা কাকতি।
4: মোৰ নাম গৌৰৱ হাজৰিকা।
5: নমস্কাৰ, মোৰ নাম পূৰৱজ্যোতি শৰ্মা।
6: নমস্কাৰ, মোৰ নাম ৰাজকৃতি
7: শৰ্মা। নমস্কাৰ, মোৰ নাম শ্ৰী কাকুস্মিতা ৰয়।
8: মোৰ নাম মন্দীপ বৰুৱা।
9: মোৰ নাম জয়সিংহা।
10: মোৰ নাম ভাগ্যশ্ৰী ৰয়।
11: শ্ৰী সৃষ্টি কলিতা।
12: মোৰ নাম হাৰ্দিক দাস।
13: মোৰ নাম পাবিকা ৰবি।
14: মোৰ নাম অভিষেক ৰয়।
15: মোৰ নাম নেহা দাস।
16: নমস্কাৰ, মোৰ নাম জ্ঞানা কাশ্যপ।
17: মোৰ নাম ইয়ান কাশ্যপ।
18: মোৰ নাম ভানবী কাশ্যপ।
19: চাম্বি পাঠক।
3: ৰিয়ানশ্ৰী কলিতা।
15: নীতুমণি ডেকা।
14: কাৰণ জিজ্ঞাসা কলিতা।
0: অকমানি ভাইটি, কি নাম তোমাৰ?
11: জনক গায়ন।
0: তুমি ক'ৰ পৰা আহিছা?
11: চামাৰী।
0: কি শুনাবা আজি আমাক? ক মানে ককা গাবা বাৰু গোৱা।
11: ক মানে ককা, ক মানে খেলা, ককা মানুহ খেলা কৰি কি যে মজা। এক মানে এটা, দুই মানে দুটা, এটা দুটা মিলি হওঁ বহুত কথা। চা চাৰে চাৰে গা মা পা পানী চা, চা চাৰে চাৰে গা মা মা গৰে চা, চা চাৰে চাৰে গা মা পা পানী চা, চা চাৰে চাৰে গা মা মা গৰে চা। কৈ মানে পিট পট নুচি ধাৰে নাই, মিছা কথা নক'বা থেংকছ উতি হয়।
0: আৰু মিছা কথা ক'লে থেংকছ উতি হয়। আৰু পাহৰি গ'লা? আৰু মনত পৰা নাই? অহাবাৰ মেলাত আহিলে ভালকৈ শিকি আহিবা দেই। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
14: শ্ৰী সৃষ্টি কৰি।

0: হিবিলাই দিলে হিবিলাই
1: আকো গসে গসে

0: সৃষ্টিয়ে গীত দি অকণ অকণ পাহৰি গৈছে নহয়নে? অহাবাৰ মেলত আহিলে ভালকৈ শিকি আহিবা আৰু আমাক ভালকৈ শুনাবা, হ'বনে? এতিয়া আমি সৃষ্টিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী কাকুস্মিতা ৰয়।
0: কাকুস্মিতা, ক'ৰ পৰা আহিছা?
1: মই বিজয়নগৰৰ পৰা আহিছোঁ।
0: বাৰু, আজি আমাক মেলত কি শুনাবা?
1: গান।
0: আজি মেলত প্ৰথমবাৰ আহিছা? অকণ ইমান শুনা নে নুশুনা?
1: কেতিয়াবা শুনো আৰু
0: কেতিয়াবা শুনা। এতিয়া তুমি জেগাবা শুনিবা নে নুশুনা?
1: শুনি
0: শুনিবা, অকণ ইমান শুনিব লাগে। বাৰু, এতিয়া কাকুস্মিতা গীতটি গাই দিয়া।

0: কি?
1: সুন্দৰ হৈছে। কাকস্মিতাৰ কাৰণে আমি এতিয়া কি কম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত, আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটাইয়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজিৰ মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছো তমাচা ছবিৰ কেইটিমান গীত। প্ৰথমে এয়া অলকা য়াগ্নিক আৰু অৰিজিত সিং, গীতিকাৰ ইৰ্ছাদ কামিল, সংগীত এ আৰ ৰেহমানৰ।

লাকি আলীৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনক তমাচা ছবিৰ আন এটি গীত। গীতটি গাইছে সুখবিন্দৰ সিং, হৰিচৰণ আৰু হৰিপ্ৰিয়ায়।

0: তমাশা ছবিত সেয়া আছিল সুখবিন্দৰ সিং, হৰিচৰণ আৰু হৰিপ্ৰিয়া। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ।

0: হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দীতিমণি ভট্টাচাৰ্যৰ সৈতে। বিয়াৰ পাছত তেখেত হৈছিল দীতিমণি বৰুৱা। বাইদেউৰ সৈতে আমি তিনিটা খণ্ডত তেখেতৰ সংগীত জীৱনৰ কথা আমি সকলোখিনি পাতিবলৈ প্ৰয়াস কৰিছিলো, কিন্তু কিছু কথা ৰৈ গ'ল। আমি চতুৰ্থটি খণ্ডত আকৌ এবাৰ বাইদেউৰ সৈতে একেলগে কথা পাতিবলৈ বহিছো। বাইদেউ, আপোনাক আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: তিনিটা খণ্ডত আপোনাৰ জীৱনটো বহুখিনি কথা পাতিলো, সংগীত জীৱনৰ কথা, আৰু কিছু কথা আছে যিখিনি পাতিবলগীয়া আছে, বহুকেইটা গানৰ কথা পাতিবলগীয়া আছে। কিন্তু যোৱা খণ্ড আমি সামৰিছিলো, সূৰ্য গোস্বামীদেৱে এটা কথা কৈছিল যে সদৌ অসম শিল্পীসকলৰ সন্মিলন হৈছিলে, নহয় জানো, আৰ্টিষ্ট মিট হৈছিলে, সেই বিষয়ে অকণমান কওকচোন।
1: মই তেতিয়া কিজানি ছিক্স মানত নে কিহত পঢ়িছিলো, মোৰ ইমান মনত নাই কিহত পঢ়ি আছিলো। ফ্ৰক পিন্ধা অৱস্থাত মই মাৰ লগত গৈছিলো লখিমপুৰলৈ। তাত মই চবকে লগ পাইছিলো, সূৰ্যদা, ৰিদীপ দা, মুনিন দা, বিৰিঞ্চিত দা, ইন্দ্ৰদা বৌ, ইন্দ্ৰদা বৌ, মিনু বৌ, বহুত আৰ্টিষ্টত লগ পাইছিলো। আৰু ইমান ভাল লাগিছিল প্ৰগ্ৰেম কৰি। তেতিয়া ষ্টেজত যেতিয়া প্ৰগ্ৰেম কৰিছোঁ, ছাইডলৈ চাওঁ, ইফালে হয় ৰিদীপ দাই হাঁহি আছে, ইটো ছাইডলৈ চাওঁ মুনিন দাই হাঁহি আছে। খুব সুন্দৰ পৰিৱেশ, সূৰ্যদাই বজাইছিলে, খুব ভাল লাগিছিলে পৰিৱেশটো।
0: তেখেতে সেই কথাটো উল্লেখ কৰিছে, তেখেতে এতিয়া শুনি নিশ্চয় ভাল পাব। আৰু এটা কথা পাতিব বিচাৰিছো যে উৎপল কুমাৰ দাসে তেখেতে কিছু কথা কৈছিল আপোনাক খুব ভাল পাই, তেখেতে সেই কথাটো উল্লেখ কৰিছে। কিন্তু তেখেতে কৈছিলে স্বাধীন প্ৰতিদিন গোষ্ঠীত আপুনি বিজ্ঞাপন শাখাত যেতিয়া যোগদান কৰিছিল, তাৰ পাছত তেখেতে যেতিয়া গম পালে যে আপুনিয়েই সেইগৰাকী দীতিমণি বৰুৱা যাৰ গান তেখেতে শুনিছিলে আকাশবাণী ডিব্ৰুগড়, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, এতিয়া বিজ্ঞাপন শাখাত আপুনি কাম কৰিছে। গতিকে এই যে সংগীতৰ সাধনাৰ মাজতে বিজ্ঞাপন শাখাত যে চাকৰি কৰিলে, সেই বিষয়ে, সেই অভিজ্ঞতাৰ কথা কিছু কওকচোন।
1: মই স্বাধীন প্ৰতিদিনত বহুত দিনেই কাম কৰিলোঁ, প্ৰায় 18-19 বছৰে হ'ল নেকি কাম কৰা। মোৰ বৰ ভাল লাগিছিলে কাম কৰি।
0: কেনেকৈ আৰম্ভ হৈছিলে চাকৰি জীৱনটো?
1: চাকৰি জীৱনটো তাৰমানে মোৰ এজন সম্বন্ধীয় দাদা হয়, তেওঁ এদিন মোক লগ পালে। লগ পাই পেলাই এনেই মই কিবা কামৰ কথা কওঁতে তেতিয়া মোক ক'লে যে তই কৰিবি নেকি কাম। মই বোলো কৰিম। তেতিয়াহ'লে তই এটা কাম কৰচোন, তই কাইলৈ প্ৰতিদিন অফিচলৈ যাবি, মই জয়ন্ত বৰুৱাক ক'ম এনেকৈ হেৰি কৰি। তাৰপিছতে জয়ন্ত বৰুৱা হৈছে মোৰ দেউতাৰ বন্ধুৱেকৰ ল'ৰা, সেই হিচাপে মই গ'লোঁ। গৈ পেলাই লগ পাওঁতেই ক'লোঁ কথাখিনি, কওঁতেই একো নাই, একদম মানে ইজিলি জয়ন্তই ক'লে যে ঠিক আছে বাইদেউ আপুনি কাইলৈ পৰা আহিব বুলি। একোৱেই নাই অন্য, পিছত কি কাগজ চাগজ লাগে সেইবোৰ পিছত দিছো আৰু। কিন্তু মই প্ৰথম দিনা গৈছো আৰু নেক্সট ডে মই জইন কৰিছো।
0: এফালে সংগীতৰ সাধনা, আনফালে বিজ্ঞাপনৰ জগত, এই দুটা কাম। তাতে বহুতে হয়তো পাছত গম পালে যে আপুনি সেইগৰাকী কণ্ঠশিল্পী। সেই কথাটো জনাৰ পাছত আপোনাৰ সহকৰ্মীসকলৰ মাজৰ যিটো প্ৰতিক্ৰিয়া, সেই বিষয়ে কওকচোন।
1: মই ৰেডিঅ'ত গান গাওঁ বুলি, ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত গান গাওঁ বুলিয়ে চবে জানিছিলে। মই গুৱাহাটীত গাইছো বুলি পেলাই তেতিয়ালৈকে গম পোৱা নাছিলে নেকি। তাৰপিছতে তেওঁলোকেও সেই কিবা এটা অনুষ্ঠান কৰিলে বা কিবা এটা পাতিলে তেতিয়া মোক গান গাবলৈ কয়। তাতে মঞ্জিত মহন্তইও কাম কৰিছিলে। মঞ্জিত মহন্তৰ কিন্তু গানৰ প্ৰতি খুব বেছি ৰাপ আছিলে। তেওঁ ভূপেন হাজৰিকাৰ গানবোৰ এইবোৰ গায়, মাজে মাজে মোক মাতি নিয়ে, মাতি নি পেলাই কয় বাইদেউ গান এটা গাওকচোন, তেনেকৈ পেলাই কিবা এটা গান উলিয়াই লৈ লৈ পেলাই গায়। তেওঁ কিন্তু খুব গানৰ প্ৰতি খুব বেছি মানে আগ্ৰহী আছিল আৰু গান লিখে, এতিয়া গান লিখে। সুৰ মণি মহন্ত আছে, মানসী বায়ন আছে, মানসী বায়নে খুব সুন্দৰ গান লিখে। মই সেই মণি মহন্তৰ সুৰ কৰা গানো এটা গাইছিলোঁ, সেইটো পিছত মনোজ্যোৎস্নাইও গাইছে।

0: মই গাইছিলোঁ টিভিত, মানে অকণমান কিবা অনুষ্ঠান এটা হৈছিলে টিভিত, এইটো থওঁতে মানে মানুহে লিখা এইটো গানটো আৰু মণিমহন্তই সুৰ কৰা, মানে মনোজ্যোৎস্নাই গাইছে গানটো, ৰেকৰ্ড কৰিছে, সুন্দৰ গান, মোৰ খালি ভালকে মনত নাই এতিয়া।
1: যোৱা তিনিটা খণ্ডত আমি কথা পাতিছো, গানৰ কথা ওলাওঁতে পৰাগ কুমাৰ ভট্টাচাৰ্যৰ কথাও আমি পাতিছো, তেখেতে লিখা আৰু এটা গান আপুনি গাইছে,
0: আকাশ হৈ ৰম মই তোমাৰ বাটে বাটে, গানটো অতি সুন্দৰ গান, মই তাৰে দুটামান লাইন গাই দিছো। আকাশ হৈ ৰম মই তোমাৰ বাটে বাটে,

0: আপুনি বহুতো গীতিকাৰৰ গীতত কণ্ঠ নিগৰাইছে, তফজুল আলী দেৱৰ গীততো আপুনি কণ্ঠ নিগৰাইছে।
1: অঁ হয়, তেখেতৰ গীতটো মই গাইছোঁ, ৰিণিকী ৰিণিকী শুকান পাতত মৰমৰ ধ্বনি শুনিলোঁ। এই গীতটো সুৰ কৰিছিলে অনিল দত্ত। অনিল দত্ত হৈছে তেওঁৰ শিৱসাগৰৰে এজন যুৱক। তেওঁ নিজেও খুব ভাল গান গাইছিলে আৰু তেওঁ ভায়েকেও তাবলা বজাইছিলে মোৰ লগত। আৰু কিন্তু তেওঁ অতি সোনকালে মানে এই পৃথিৱীত যাবলগীয়া হ'ল সৰু অৱস্থাতেই। কিন্তু তেওঁ বৰ সুন্দৰ সুৰ কৰিছিলে। গানটো মই দুটামান লাইন গাই দিছো। ৰিণিকী শুকান পাতৰ মৰমৰ ধ্বনি শুনিলো, ৰিণিকী ৰিণিকী শুকান পাতৰ মৰমৰ ধ্বনি শুনিলো, দূৰৰ বনৰ

0: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আপুনি প্ৰশান্ত বৰদলৈকো লগ পাইছে, তেখেতৰ গীতত কণ্ঠ নিগৰাইছে, নলিনী ৰঞ্জন বৰঠাকুৰৰ গীততো আপুনি কণ্ঠ নিগৰাইছে, সেই বিষয়ে কওকচোন বাইদেউ।
1: মই প্ৰশান্ত দাক বহুত সৰুৰে পৰা পাইছো, প্ৰশান্ত দাক মানে কিমান সৰুৰে পৰা পাইছো সেইটো মানে কিজানি, মই 5-6 মানত থাকোঁতেই তেতিয়াই মই প্ৰশান্ত দাক পাইছিলো, আৰু তাৰপিছতে প্ৰশান্ত দাৰ ঘৰত গৈও ডিব্ৰুগড়ত মই গান শিকিছো, আৰু প্ৰশান্ত দাও আহিছে আমাৰ ঘৰত আহি গান শিকাইছে। মই বাৰু প্ৰশান্ত দাৰে এটা গানৰ দুটামান লাইন গাই দিছো। ফুলনি মনৰে ফুলৰে পাহি ৰদ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে ফুলনি মনৰে ফুলৰে পাহি ৰদ আহিলেও বতাহ বলিলেও তুমি জানো নাহিলে ফুল ফুলে ফুলনি মনৰে

0: গীতিমণি বৰুৱাৰ সৈতে। তেখেতৰ বিষয়ে লোকনাথ গোস্বামীদেৱে কিছু কথা কৈছে, তেখেতৰ সংগীতৰ বিষয়ে। সেই বিষয়ে আহক আমি সকলোৱে শুনি লওঁ।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই সাধক সুন্দৰ অনুষ্ঠানটো মোৰ বৰ প্ৰিয়। মই প্ৰায়ে অনুষ্ঠানটো মই শুনো, এইকাৰণেই যে তাত শিল্পীসকলৰ অকল গানৰেই নহয়, নাটকৰে গানৰ বা চিনেমাৰ ৰেকৰ্ডৰ শিল্পীসকলৰ যি বৰ্ণিল বা বহুতৰ সংগাতময় জীৱন যাত্ৰাৰ বিষয়ে জানি খুবেই ভাল লাগে। শেহতীয়াকে মোৰ অতি প্ৰিয় শিল্পী এগৰাকী পৰিচিত গীতিমণি ভট্টাচাৰ্য, বিবাহ সূত্ৰে পিছত গীতিমণি বৰুৱা হয়। গীতিমণি ভট্টাচাৰ্যৰ অনুষ্ঠানটো মই শুনি খুব ভাল লাগিছে। তেওঁ সাধাৰণতে মই ডিব্ৰুগড়ৰ পৰা মোৰ যেতিয়া যিহেতু অনুষ্ঠান মই কৰিছিলো গুৱাহাটী আকাশবাণী অনুষ্ঠান, তেতিয়া ডিব্ৰুগড়ৰ শিল্পীসকলৰ লগত স্বাভাৱিকতে এটা মোৰ আত্মীয়তা গঢ়ি উঠিছিল। সেই সূত্ৰে গীতিমণি ভট্টাচাৰ্যৰ লগত এটা সম্পৰ্ক হৈছিল। তেওঁলোকৰ ঘৰখন সংস্কৃতিবান ঘৰখন শিৱসাগৰ, অসমৰ সৈতেও কৰিছিল। তেওঁ কেইটামান গান বৰ ভাল লাগে, বিশেষকৈ তেওঁ কণ্ঠটো এটা সুকীয়া আবেদন আছিল, অকণমান সৰু ছোৱালীৰ নিচিনা মৰম লগা কণ্ঠটো। এই মুনীন দত্তৰ গান এটা, হীৰেণ ভট্টাচাৰ্যৰ গান, তেনেকে নিমল প্ৰভাৱৰ গান, মই সেই গানকেইটা মানে শুনিলেই গম পাওঁ এয়া গীতিমণি ভট্টাচাৰ্যৰ গান হবই আৰু। অনুষ্ঠানটো শুনি ভাল পাইছো আৰু তেওঁ চৰ্চাটোৰ মাজতে বাদ দিয়া বুলিয়ে গম পাইছো। অলপমান ছোৱালীও গোৱা গান শুনিলো মই, চৰ্চাটো ৰাখিব লাগে আচলতে, বয়সৰ কোনো কথা নাই গানৰ চৰ্চাৰ ক্ষেত্ৰত, বয়সটো এটা ফেক্টৰ নহয়। আমাৰো অকমান বয়স হৈছে, আমিতো গাই আছো, গতিকে মোৰ এটা অনুৰোধ গীতিমণিয়ে গান গাওক, ছোৱালীকো গান গাই থাকিবলৈ কওক আৰু ভৱিষ্যতটো ভাল হওক তাৰে কামনা কৰিলো।
0: আমি সকলোৱে কথাখিনি শুনিলো বাইদেউ, আপুনিও শুনিলে তেখেতে কি কলে।
2: তেখেতলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল। মই তেখেতক বহুত দিনৰ আগৰ পৰাই জানো, লগ পাওঁ, মাজতে মোৰ কিছুমান মোৰ নিজৰ কাৰণেও মানে গানটো অকণমান গোৱাটো তল পৰি গৈছিল, তথাপিতো এতিয়াও মাজে মাজে গাওঁ, একদম নোগোৱা নহয়, গাওঁ। আৰু কোনোবা পালে, লগ চক পালে, তেনেকে ঘৰুৱা পৰিৱেশতো আমাৰ গানটো গোৱা হয়, আচৰ হয়, তেনেকে গাই আছো। ছোৱালী তাইক মই কৈছো যে তুমি আকৌ গান গোৱা, তুমিতো স্কুলতেই গাইছিলা, গোৱা নাই। তাই কৈছে যে মা মোৰ সময়েই নাপাওঁ, অকণমান তোমাৰ নিচিনাকে কিবা এটা কৰিবলৈ বুলিবলৈ সময় নহয়গে। তাই দুজনীকে ছোৱালী চাই, নিজে চাকৰি কৰি ঘৰ সংসাৰ চলাই সময় নাপায়। মই তোমালোকক আৰু এটা কথা কোৱা নাই, পাহৰি গৈছিলো, মই এখন চিনেমা কৰিছিলো।
0: সেই বিষয়েটো পাতিব লাগিব।
2: মই চিনেমা কৰিছিলো তেতিয়া মই ক্লাছ 7-8 আছিলো। মই শাড়ী পিন্ধিব নাজানো তেতিয়া। চিনেমাখনৰ নাম আছিলে ৰশ্মি ৰেখা। তাত মোক ইলা কাকতিৰ বন্ধু হ'ব দিছিলে। ইলা বাইদেউটোতো বহুত চিনেমা টিনেমা কৰা, হেৰি মোৰ সিমান অভিজ্ঞতা নাছিল। মই তাৰমানে শিৱসাগৰত মই নাটক চাটক কৰিছিলো, কলেজত কৰিছিলো বা পূজা চূজা এনেকে কৰিছিলো। তেতিয়া তাতে আমাৰ শ্ৰদ্ধাৰ ভৰত বৰুৱা বুলি এজন নাট্যকাৰ আছিলে, তেখেতে মানে মোক দেখিছিলে মই নাটক কৰা। তাৰপিছতে তেখেতে মোক মানে ৰশ্মি ৰেখা কৰিবলৈ মানে যোগাযোগ কৰিছিলে প্ৰফুল্ল বৰুৱা ছাৰৰ লগত, কৰি পেলাই সেই ৰশ্মি ৰেখা কৰিছিলো। সেইটো এটা মোৰ মানে বেলেগ অভিজ্ঞতা।
0: আমি যদি তিনিটা খণ্ডতে সামৰি থলোহেঁতেন তেতিয়াহ'লে এই কথাটো আমি গম নাপালোহেঁতেন। আৰু হয়তো কিছু কথা আমি জানিবলগীয়া আছে, যিখিনি কথা এতিয়া আমাৰ এই কথোপকথনৰ মাজত ওলাই পৰিব। গীতিমণি বাইদেউ, আমি নলিনী ৰঞ্জন বৰঠাকুৰৰ কথাও পাতিছিলো, কিন্তু সেই কথাটো আধৰুৱা হৈ থাকিল।
2: নলিনী ৰঞ্জন বৰঠাকুৰক মই বহুত সৰুৰে পৰা পাইছোঁ। তেখেতৰ বায়েক এগৰাকী আমাৰ শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছিলে, তেখেতৰ ঘৰত তালৈ আহে, আহোঁতে মোক গান শিকায়, বা মই ডিব্ৰুগড়ত গৈ তেখেতৰ ঘৰতো মানে গান শিকিছোঁ। মই মাৰ লগত গৈছিলোঁ, গৈ তেখেতৰ গান গাইছোঁ, মই তেখেতৰ কেইবাটাও গান গাইছোঁ, বৰ সুন্দৰ গান, সুৰো বৰ সুন্দৰ কৰে। তাৰে মই এটা গানৰ দুটামান লাইন গাই দিছোঁ বাৰু। এনে সপোনৰ শিখনাৰ, এনে কল্পনাৰ পাৰনাৰ, জীৱন নদী লহৰে লহৰে

0: আপোনাৰ সংগীত জীৱনটোৰ আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ বহুখিনি কথাই বাইদেউ পাতিলোঁ। কিছুমান কথা হয়তো পাতিবলৈ ৰৈ গ'ল। আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি শুনামতে আপুনি ৰাছিয়ান গানো গাইছিল।
1: ৰাছিয়ান গান মই গাইছিলোঁ, মানে আমাৰ শিৱসাগৰত আমাৰ ঘৰটোত ৰাছিয়ান ভাড়া আছিলে আৰু সেইটো সময়ত আমি সৰু ক্লাছ 1-2 এনেকুৱাতো পঢ়িছিলোঁ নেকি, তেনেকুৱাই সৰু আছিলোঁ। তাৰপিছতে তেওঁলোকৰ পৰা ৰাছিয়ান কথা শিকিছিলোঁ, ৰাছিয়ান গান গাবলৈ শিকিছিলোঁ। তাৰপিছতে এবাৰ শিৱসাগৰ নাট্য মন্দিৰত ৰাছিয়ান মানুহ আহোঁতে কিবা এটা অনুষ্ঠান হৈছিলে, মোৰ সিমানটো এটা মনত নাই। মই তেতিয়া ৰাছিয়ান গান গাওঁতে মোক তেতিয়া লেনিনৰ এটা ডাষ্টবিন মোক তেওঁলোকে প্ৰেজেণ্ট দিছিলে, সেইটো লেনিনৰ আছিলে। সেইখিনি মোৰ ওচৰত অৱশ্যে এতিয়াও সংৰক্ষণ আছে সেইবোৰ বস্তু। আৰু আমাৰ ভাড়াঘৰত যিখিনি মানুহ আছিল তেওঁলোকে মোক মানে ৰাছিয়ান গান শিকাইছিলে।
0: আজি অলপ শুনাব নেকি শ্ৰোতাসকলক?
1: কিন্তু শব্দবোৰ মই বহুতখিনি পাহৰি গৈছোঁ, তথাপিতো মই গাই দিব পাৰোঁ। মই দুটা গান শিকিছিলোঁ তেওঁলোকৰ পৰা, তাৰে এটা বাৰু গাই দিওঁ। কিন্তু মই আপোনালোকক এতিয়া অৰ্থখিনিয়ে বুজাই দিব নোৱাৰিম, আৰু আপোনালোকে হয়তো ভাবিব মই ভুলেই গাইছোঁ নে শুদ্ধ গাইছোঁ। মই ভুল নাগাওঁ, মই শুদ্ধকেই গাম, কিন্তু মই আপোনালোকক ভাঙি পেলাই তাৰ অৰ্থখিনিহে এতিয়া কৈ দিব নোৱাৰিম। ৰুল্লা কিৰুল্লা কিৰুল্লা কিৰুল্লা ৰুল্লা তেৰুল্লা তেৰুল্লা লাল্লা য়েস্নী নিবেস্তা ওখোজিম দুগমু তনি নিবেস্না কামু পাই বিজলো ইরুল্লা তেরুল্লা তেরুল্লা তেরুল্লা রুল্লা তেরুল্লা তেরুল্লা লাল্লা।
0: খুব ভাল লাগিল বাইদেউ, আপোনাৰ লগত যেন কথা পাতিয়েই থাকিম তেনেকুৱা লাগিছে। কিন্তু আমাৰ সময় নিৰ্ধাৰিত, আমি অনুষ্ঠান সামৰিব লাগিব। শেষত আপুনি শ্ৰোতাসকলক কি ক'ব? এতিয়াও আপোনাক খুব মৰম কৰে শ্ৰোতাসকলে, অনুষ্ঠান শুনি ইমান ভাল পাইছে। আপুনি তেওঁলোকৰ পৰা পোৱা বাৰ্তাসমূহৰ পৰাই গম পাইছে যে কিমান ভাল পাইছে। গতিকে সেই শ্ৰোতাসকলক কি ক'ব, আৰু নতুন প্ৰজন্মৰ যিসকলে সংগীত সাধনা কৰি আছে তেওঁলোকক আপুনি কি ক'ব?
1: মোৰ অনুষ্ঠান শুনি যিসকলে ভাল পাইছে, যিসকলৰ ভাল লাগিছে, সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ সকলোৱে মোক যে এতিয়াও ইমান ভাল পায় সেইটো কথা জানি মোৰ নিজৰে মানে খুব ভাল লাগিছে মনটো। আৰু আজি আমিতোটো বহুত পুৰণা গান গোৱা মানুহ, আজি যিসকল নতুন প্ৰজন্ম উঠি আহিছে মই তেওঁলোককো কওঁ, যিমান পাৰি সিমান সংগীত সাধনা কৰিব লাগে, ৰিয়াজ কৰিব লাগে। অৱশ্যে মই ৰিয়াজ কৰা কথাটো কৈছোঁ হয়, মোৰ নিজৰে কিন্তু সিমান নহয় ৰিয়াজ কৰা, আৰু অকলে অকলে কিছুমান কাম কৰিব মন নাযায় অকলে অকলে থাকি, কিন্তু ৰিয়াজ কৰিব লাগে। আৰু শাস্ত্ৰীয় সংগীতটো যিমান পাৰি সিমান আয়ত্ব কৰিব লাগে। প্ৰথমতে শাস্ত্ৰীয় সংগীতটো আয়ত্ব কৰিলেহে বাকীবোৰ গানৰ কাৰণে মানে মিলাব পাৰি বাকীবোৰ গান, আধুনিকেই হওক বা যেনে

0: কোৱাই হওক, শাস্ত্ৰীয় সংগীতটো শিকিবই লাগে সকলোৱে। সেইকাৰণে মোৰ অনুৰোধ সকলোৰ কাৰণে, যিসকলে সংগীত সাধনা কৰি আছে, শিকি আছে, তেওঁলোকে যেন সুন্দৰভাৱে প্ৰথমতে শাস্ত্ৰীয় সংগীত আয়ত্ত কৰি তাৰপিছতে আধুনিক গীত বা অন্য অন্য গীত গাবলৈ চেষ্টা কৰে যেন।
1: বাইদেউ, এতিয়া আপোনাৰ প্ৰায় 3.5 বছৰ আৰু এতিয়াও শ্ৰোতাসকল বাইদেউ খুব ধুনীয়া হৈ আছে, আৰু আপোনালোকক মই এতিয়া ৰেডিঅ' ছেটৰ মাজেৰে দেখুৱাব নোৱাৰোঁ, কিন্তু বাইদেউ খুব ধুনীয়া হৈ আছে, এতিয়াও তেওঁ গান গায়, যদিও অকলশৰীয়াকৈ থাকিব লাগে, তথাপিও তেওঁ গানৰ মাজতে থাকে, আৰু আপোনালোকে যিদৰে তেখেতক মৰম দিছে, তেখেতৰ খুব মনটো ভাল লাগিছে, গতিকে আপোনালোকে তেখেতক এনেদৰে মৰম আদৰ কৰি থাকিব, আৰু এইসকল শিল্পীক শ্ৰদ্ধা সহকাৰে তেখেতসকলক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ সৈতে কথা পাতোঁ, আপোনালোকেও মৰম আদৰ কৰিব, আমিও তেখেতসকলক শ্ৰদ্ধা কৰোঁ সকলোৱে। দীতিমণি বাইদেউৰ সৈতে আমি তেখেতৰ সংগীত জীৱনৰ বহুখিনি কথাই পাতিলোঁ, বহুতো হয়তো ৰৈ গ'ল, কিন্তু আমাৰ ভাল লাগিল যে বাইদেৱে এইখিনি সময় দিলে। আপোনাক ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠান ইয়াতে সামৰিব বিচাৰিছোঁ। নগেন বৰাদেৱে লিখা এটি গান, যিটো আপুনি কণ্ঠ নিগৰাইছিল, সেই গানটোৰে আমি অনুষ্ঠান সামৰিম।
0: ধন্যবাদ। মই নগেন বৰাৰ গানটো দুটামান লাইন গাই দিছোঁ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: টিম্বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো চেমনীয়াৰ চৰা।

মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈকে বহুতো মৰম জনাই মই ৰুণা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক আটাই কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামচা গাঁৱৰ পৰিধি ডেকাই পৰিৱেশন কৰা এটি বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত। আহাচোন শুনো।

বিছো তোমালোক আটাই কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চৰাৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামচা গাঁৱৰ পৰিধি ডেকাই পৰিৱেশন কৰা এটি বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত। আহাচোন শুনো।

ভাইটি ভণ্টিহঁত, পৰিধি ডেকাই পৰিৱেশন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীতটি শুনিলা। এইবাৰ শুনোচোন আহা তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ ভাইটি ৰূপজ্যোতি শৰণীয়াৰ ঢোলবাদন।

সেয়া আছিল ৰূপজ্যোতি হৰণীয়া। ভাইটি ভণ্টিহঁত, এইবাৰ শুনাবলৈ লৈছো আমাৰ জানো আহা শিতানত ৰূপম বৰুৱাই তোমালোকলৈ বুলি লিখি পঠিওৱা এটি কথিকা, বন্দে মাতৰমৰ ইতিহাস। পাঠ কৰিছে পৰিণীতা শইকীয়াই। আহাচোন শুনো।

চেমনীয়া ভাইটি ভণ্টিহঁত, বন্দে মাতৰম গীতটো আমাৰ দেশৰ অন্যতম জাতীয় সংগীত আৰু এই গীতৰ আৰম্ভণিতে থকা বন্দে মাতৰম শব্দ দুটা ধ্বনিৰ ৰূপত প্ৰতিজন দেশপ্ৰেমিক ভাৰতীয়ৰ বাবে মন্ত্ৰৰ দৰে। এই কথা তোমালোকে নিশ্চয় জানা। বন্দে মাতৰমৰ মূল অৰ্থ হ'ল, হে দেশমাতৃ, আমি তোমাক সেৱা কৰোঁ, পূজা কৰোঁ। তোমালোকে নিশ্চয় মন কৰিছা, আকাশবাণী গুৱাহাটীৰ প্ৰথম অধিৱেশনো ৰাতিপুৱা বন্দে মাতৰম গীতেৰে আৰম্ভ হয়। আনহাতে 15 আগষ্ট বা 26 জানুৱাৰীকে ধৰি সকলো জাতীয় অনুষ্ঠান, দেশপ্ৰেমমূলক সভা সমিতি, সমদল আদিত বন্দে মাতৰম ধ্বনি সকলোৰে মুখতে শুনা যায়। আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ প্ৰায় 4 দশকজুৰি এই বন্দে মাতৰম গীত আৰু ধ্বনি হিচাপে সকলো দেশপ্ৰেমিক ভাৰতীয়ৰ মুখে মুখে উচ্চাৰিত হৈছিল। বন্দে মাতৰম গীত গাই আৰু ধ্বনি দি ভাৰতৰ হেজাৰ বিজাৰ দেশপ্ৰেমিকে স্বাধীনতা ৰণত জঁপিয়াই পৰিছিল। তেওঁলোকে ব্ৰিটিছ পুলিচৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰি কাৰাগাৰৰ অন্ধকোঠৰীত সোমাইছিল। পুলিচৰ লাঠিৰ কোবকো নেওচি আগুৱাই গৈছিল, বন্দুকৰ গুলি বুকু পাতি লৈছিল আৰু ফাঁচীৰ জৰি হাঁহিমুখে ডিঙিত পিন্ধি লৈ শ্বহীদ হৈছিল। আমাৰ অসমৰো কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননি, তিলক ডেকা, কুশল কোঁৱৰৰ দৰে শ্বহীদে বন্দে মাতৰমৰ মুক্তি মন্ত্ৰেৰে অনুপ্ৰাণিত হৈ দেশজননীৰ স্বাধীনতাৰ বাবে প্ৰাণ বিসৰ্জন দিছিল। স্বাধীনতাৰ পিছত আমাৰ দেশৰ প্ৰধান জাতীয় সংগীত হিচাপে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন অধিনায়ক জয় হে এই গীতটি নিৰ্বাচন কৰা হয়, যদিও স্বাধীনতা সংগ্ৰামৰ দিনবোৰত বন্দে মাতৰমেই আছিল পৰাধীন ভাৰতবাসীৰ জাতীয় সংগীত। স্বয়ং ৰবীন্দ্ৰনাথ ঠাকুৰেই এই গীতত সুৰ সংযোজিত কৰিছিল আৰু 1906 চনত ভাৰতীয় জাতীয় কংগ্ৰেছেই বন্দে মাতৰমক জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰিছিল। সেই সময়ত আৰম্ভ হোৱা স্বদেশী আন্দোলনত যিদৰে বংগৰ কিশোৰ ক্ষুদিৰামে বন্দে মাতৰম ধ্বনি দি হাঁহিমুখে ফাঁচীৰ জৰীডাল ডিঙিত পিন্ধি লৈ শ্বহীদ হৈছিল, ঠিক একেদৰেই 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত অসমীয়া কিশোৰী কনকলতায়ো বন্দে মাতৰম ধ্বনি উচ্চাৰণ কৰি বন্দুকৰ গুলিকো অগ্ৰাহ্য কৰি জাতীয় পতাকাৰ সন্মান ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিছিল। গতিকে বন্দে মাতৰম কেনে এক মহামন্ত্ৰৰ দৰে দেশৰ ইমূৰ সিমূৰ জুৰি ৰাইজক অনুপ্ৰাণিত কৰিছিল, সেই কথা তোমালোকে আমাৰ দেশৰ স্বাধীনতা ৰণৰ ইতিহাস পঢ়িলেই ভালদৰে উপলব্ধি কৰিব পাৰিবা। এই মহামন্ত্ৰৰ স্ৰষ্টা আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। বন্দে মাতৰমৰ দৰে মন্ত্ৰৰ সৃষ্টি কৰিছিল বাবেই আজি দেশবাসীৰ ওচৰত তেওঁ ঋষি বংকিম চন্দ্ৰ ৰূপে বিখ্যাত হৈ আছে। বংকিম চন্দ্ৰ আছিল এগৰাকী মহান সাহিত্যিক, সেয়েহে সাহিত্য সম্ৰাট উপাধিৰেও তেওঁ বিভূষিত। 1838 চনত জন্মগ্ৰহণ কৰা

বঙ্কিম চন্দ্ৰ আছিল ভাৰতৰ প্ৰথম গ্ৰেজুৱেট। ব্ৰিটিছ চৰকাৰে তেওঁক ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেক্টৰৰ চাকৰি দিছিল। কিন্তু সেই সময়ত বহু ভাৰতীয় বিষয়াই যি ক্ষেত্ৰত ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা নাছিল, সেই ক্ষেত্ৰত বংকিম চন্দ্ৰই সৎসাহস আৰু আত্মমৰ্যাদা বজাই ৰাখিবলৈ ব্ৰিটিছ দাম্ভিকতাৰ প্ৰতিবাদ কৰি কেইবাজনো ব্ৰিটিছ ব্যৱসায়ী, বিষয়া, আনকি পুলিচ কৰ্মচাৰীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰৰ চকু কপালত তুলিছিল। 1894 চনত মাত্ৰ 56 বছৰ বয়সতে বংকিম চন্দ্ৰৰ মৃত্যু হৈছিল। বংকিম চন্দ্ৰ আছিল ভাৰতীয় ভাষাত উপন্যাস ৰচয়িতাসকলৰ অন্যতম বাটগতীয়া আৰু ভাৰতীয় ভাষাৰ প্ৰথম শক্তিশালী উপন্যাসিক। তেওঁৰ দুৰ্গেশ নন্দিনী, কপালকুণ্ডলা, দেৱী চৌধুৰাণী, আনন্দমঠ আদি কালজয়ী উপন্যাস। আনন্দমঠ এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় উপন্যাস। বাংলা ভাষাত ৰচিত এই উপন্যাসখন অন্যান্য বহু ভাৰতীয় ভাষাৰ উপৰিও ইংৰাজীকে ধৰি কেইবাটাও বিদেশী ভাষাত অনুদিত হৈছে। বন্দে মাতৰম প্ৰথমতে গীত বা কবিতা হিচাপে 1875 চনতে বংগদৰ্শন নামৰ আলোচনীত প্ৰকাশ পাইছিল, যদিও প্ৰায় 7 বছৰ পিছত 1882 চনত প্ৰকাশিত আনন্দমঠ উপন্যাসতো এই গীত অন্তৰ্ভুক্ত হয় আৰু দেশপ্ৰেমিকৰ ধ্বনি হিচাপে বন্দে মাতৰম শব্দ দুটাই এই উপন্যাসতেই প্ৰথমতে আত্মপ্ৰকাশ কৰে। আনন্দমঠ এখন দেশপ্ৰেমমূলক উপন্যাস। ইয়াৰ কাহিনীত এদল দেশপ্ৰেমিকে ঘৰ সংসাৰ, ধন সম্পদ সকলো এৰি দেশজননীৰ সেৱাত নিজকে উচৰ্গা কৰাৰ কথা বৰ্ণনা কৰা হৈছে। তেওঁলোক দেশমাতৃৰ সন্তান দলৰূপে পৰিচিত। তেওঁলোকেই গায় এই বন্দে মাতৰম গীতটো আৰু স্বাধীনতা ৰণত বন্দে মাতৰমেই তেওঁলোকৰ ৰণধ্বনি। 36 শাৰীৰ এই দীঘল গীতটিৰ প্ৰথম 10 শাৰীক স্বাধীনতাৰ পিছত জনগণ মনৰ লগতে দেশৰ অন্যতম জাতীয় সংগীত ৰূপে নিৰ্বাচিত কৰা হয়। আধুনিক ভাৰতীয় সাহিত্যত বংকিম চন্দ্ৰই প্ৰথমতে দেশ বা জন্মভূমিক মাতৃৰূপে প্ৰতিষ্ঠা কৰে আৰু এই দেশমাতৃৰ পূজাৰ মন্ত্ৰৰূপে সৃষ্টি কৰে বন্দে মাতৰম গীত আৰু ধ্বনি। কিন্তু বন্দে মাতৰমৰ প্ৰভাৱ বা প্ৰেৰণাই যে দেশমাতৃৰ পৰাধীনতাৰ শিকলি চিঙাৰ বাবে ভাৰতবৰ্ষৰ ইমূৰ সিমূৰ জুৰি অগণন নৰনাৰীক উদ্বাউল কৰি তুলিছিল, সেই দৃশ্য বংকিম চন্দ্ৰই চাই যাব পৰা নাছিল। তেওঁৰ মৃত্যুৰ এটা দশক পাৰ হৈ যোৱাৰ পিছতহে 1905 চনৰ পৰা আৰম্ভ হোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত বন্দে মাতৰমৰ অগ্নিমন্ত্ৰই দেশক আলোড়িত কৰি তোলে। তেতিয়াৰে পৰা 1947 চনত স্বাধীনতাৰ আগমুহূৰ্তলৈকে বন্দে মাতৰম আছিল স্বাধীনতা সংগ্ৰামী ৰাইজৰ মুখে মুখে। লোকমান্য তিলক, লালা ৰাজপথ ৰায়, বিপিন চন্দ্ৰপাল, শ্ৰী অৰবিন্দ, বীৰ সাভাৰকাৰকে ধৰি মহাত্মা গান্ধী, নেতাজী সুভাষ, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ আদি স্বাধীনতা সংগ্ৰামৰ মহান নেতাসকলৰ প্ৰত্যেকেই অনুপ্ৰাণিত হৈছিল বন্দে মাতৰমৰ দ্বাৰা। 1906 চনত জাতীয় কংগ্ৰেছে উত্তোলন কৰা ভাৰতৰ প্ৰথম তিৰংগ জাতীয় পতাকাখনতো লিখা হৈছিল বন্দে মাতৰম শব্দ দুটা। স্বদেশী আন্দোলনৰ সময়ত মহাবিপ্লৱী শ্ৰী অৰবিন্দই বন্দে মাতৰম নামেৰে এখন ইংৰাজী কাকত উলিয়াইছিল, যিখনে সমগ্ৰ দেশতে স্বদেশপ্ৰেমৰ জুই জ্বলাইছিল। একেদৰে প্ৰথম মহাসমৰৰ সময়ত ভাৰতৰ স্বাধীনতা ৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ চলাবলৈ ভাৰতীয় বিপ্লৱৰ মাতৃৰূপে খ্যাত মাডাম কামাই ফ্ৰান্সৰ পেৰিছৰ পৰা প্ৰকাশ কৰিছিল বন্দে মাতৰম নামৰ বাতৰি কাকত। এই বাতৰি কাকতক কেন্দ্ৰ কৰি ফ্ৰান্সত এটা বিপ্লৱী গোষ্ঠীৰ জন্ম হৈছিল। বন্দে মাতৰমে যেন অগ্নিবাণী ছটিয়াই দিছিল সমগ্ৰ ইউৰোপতে। সেই সময়ত ইউৰোপত নিৰ্বাসিত হৈ থকা ভাৰতীয় দেশপ্ৰেমিক আৰু বিপ্লৱীসকল উদ্বুদ্ধ হৈ উঠিছিল সেই কাকত পঢ়ি। এইদৰেই বন্দে মাতৰম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ভাৰতীয় বিপ্লৱ আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ সৈতে। স্বাধীনতাৰ পিছত 1950 চনত জনগণ মনৰ লগতে বন্দে মাতৰমকো স্বাধীন ভাৰতৰ অন্যতম জাতীয় সংগীতৰূপে সন্মান আৰু স্বীকৃতি দিয়া হয়।

বন্দে মাতৰম ৰচিত হৈছিল প্ৰায় 150 বছৰ পূৰ্বে, কিন্তু আজিও দেশপ্ৰেমিক ভাৰতীয় ৰাইজক সমানে অনুপ্ৰাণিত কৰে এই কালজয়ী অমৰ গীতে। আজিও স্বাধীনতা সংগ্ৰামৰ দিনবোৰৰ দৰেই সমানেই শক্তিশালী হৈ আছে বন্দে মাতৰম ধ্বনি।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, ইতিপূৰ্বে প্ৰচাৰিত ৰূপম ভূঞাৰ কথিকা বন্দে মাতৰমৰ ইতিহাস শুনিলা। কথিকাটি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়াই। চৰাত এবাৰ তোমালোকক শুনাবলৈ লৈছো এটি দিহানাম।
1: কৃষ্ণ কৃষ্ণ হৰি ঔ

0: চেমনিয়ৰ চৰা শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: কৈ কৈ ভাগৰি গলো, কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কৰেক্ট,
1: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিডবেক। আৰবিআই কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰবিআই অম্বুডছমেন।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী। কিছু সময় পাছতেই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
4: ইয়ে আকাশবাণী দিল্লী হে, কৃপয়া হামাৰে বিশেষ কাৰ্যক্ৰম কি প্ৰতীক্ষা কিজিয়ে। ইয়ে আকাশবাণী হে।
5: শ্ৰীমদ ভগৱত গীতা মে কহা গয়া হে, যদি ব্যক্তি কি বুদ্ধি শুদ্ধ হো तो अक्सर छोटे छोटे कर्मों की नैतिक योग्यता भी बड़े बड़े कर्म कर डालने में समर्थ होती है। बुद्धि तो एक तलवार के समान है। जीवन में जो कुछ भी इंसान के सामने आता है उसकी कांट छांट करना ही बुद्धि का काम है। इसके विपरीत जब बुद्धि शुद्ध ना हो तब किसी कर्म की नैतिक योग्यता का ज्ञान मनुष्य

0: आकाशवाणी दिल्ली के इंद्रप्रस्थ चैनल मीडियम वेव 366.3 मीटर अर्थात 819 किलोहर्ट्ज और एफएम गोल्ड 100.1 मेगाहर्ट्ज पर अभी किया जाएगा। मन की बात के क्षेत्रीय भाषाओं का पुनः प्रसारण आज रात 8 बजे आकाशवाणी के संबद्ध प्रादेशिक केंद्रों से और अंग्रेजी अनुवाद का प्रसारण एफएम रेनबो 102.6 मेगाहर्ट्ज पर किया जाएगा। यह कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া আগবঢ়াইছো মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
2: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে জড়িত হবলৈ পাই মই সুখী হৈছো। দেশৰ বিভিন্ন প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ, সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়া ক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 এথলিট ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে 4টা ভিন্ন প্ৰতিযোগিতাত 4টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰবীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰ। মই ভাবিলোঁ এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতোঁ। অনিমেষজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালোঁ, সত শ্ৰী আকাল। বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য, আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছো কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আপোনজনক। মই বিচাৰোঁ মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
3: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেষ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
2: আৰু গুৰিন্দৰবীৰজী কেনেকুৱা কওকচোন।
4: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছোঁ আৰু 10.1 বেৰিয়াৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে ট্ৰেক আৰু মোৰ পোচাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককা দেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তাক

0: কৈছিল যে মই খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গোবিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
1: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
0: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতাই ফুটবল খেলিছিল, ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিং যিয়ে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল, এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ, তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মোৰ দেউতাই সদায় কৈছিল গোবিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে, তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ।
1: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গোবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন।
0: হয় ছাৰ, মই গোবিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো উপজিছিল সঠিকভাৱে আগুৱাইছোনে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰৰ জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায়, আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
1: আনিমেশজী,
2: ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ নতুন ক্ষেত্ৰ এখনত ভৰি থলোৱেই যেতিয়া, মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়েই আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাণপতীয়াকৈ আগবাঢ়িব লাগিব, তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম। পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে ইয়াক কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে, আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
1: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহেও নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
2: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো

0: ছেমিফাইনেলত গোৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এই ভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰত আমি আগুৱাই নিব লাগিব। আমিয়ে সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গোৰিন্দৰ বীৰ, আপুনি কি ক'ব?
2: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শন উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুই মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈসুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈয়ে পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালোঁ।
3: আপোনাকো অশেষ ধন্যবাদ ছাৰ।
1: ধন্যবাদ, ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাচ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰবত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰবত, চোল কাঢ়ি। দক্ষিণ ভাৰতত পাৰ্কম, নিৰমূৰ, চাম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰবত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফঞ্চু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদা আম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগানপল্লী, তোতাপুৰী, নীলম আৰু মালগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়। আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছোঁ। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছোঁ যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়।

বন্ধুসকল, এয়া কোনো সাধু কথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালাম ৰাজ্যৰ আলোৱাত সাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ ছুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। সাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই সাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হলে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, সাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়, প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেডাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছোঁ। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে, সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধবিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত 3খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালি ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰ্ভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছ'চাইটি সম্পৰ্কে জানিব পাৰিছোঁ। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰো কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰ্ভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমী ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ

ই দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমি ক্লাবৰ সৈতে জড়িত হ'বলৈ অনুৰোধ কৰিছোঁ। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছোঁ। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিশ্যনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছোঁ। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হ'ল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুঃখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হ'ল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল, তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়্যা আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'লে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হ'লগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক। সমাজৰ উপকাৰ কৰাসকলৰ বিষয়ে

0: জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ। অসম মীন উন্নয়ন নিগমৰ কেইবাকোটি টকীয়া কেলেংকাৰীৰ অভিযোগত নিগমৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকা গ্ৰেপ্তাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অতুল বৰা, অজন্ত নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আমাৰ আগৰ বাতৰিটি কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠনৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰী

সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ড০ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰায়। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। তদুপৰি ড০ শৰ্মাই অসমত NDA চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰায়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ড০ শৰ্মাই কয় যে তেওঁলোকে 1,300 কিলোমিটাৰৰ অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰীৰ সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অসম মীন উন্নয়ন নিগমত সংঘটিত কেইবাকোটি টকীয়া কেলেংকাৰীৰ অভিযোগত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয় নিগমৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে। পলাতক অৱস্থাত থকা প্ৰাক্তন প্ৰকল্প সঞ্চালকজনক কালি ওড়িশাৰ পুৰীত গ্ৰেপ্তাৰ কৰি সঞ্চালকালয়ৰ দলে পুৰীৰ এখন আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত হাজৰিকাক গুৱাহাটীলৈ অনাৰ বাবে সঞ্চালকালয়ৰ দলটোক 4 দিনৰ ট্ৰেঞ্জিট জিম্মা প্ৰদান কৰে। অসম মীন উন্নয়ন নিগমত সংঘটিত এই কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে ইয়াৰ পূৰ্বে 8 বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ৰাজ্যত ঘৰুৱা হিংসা 16% হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ অৰ্থে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ড০ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰঞ্চ ৰাজ্যৰ অৰ্থনীতিতো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰঞ্চ নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান, মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈ 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবে বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ JN ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে কালি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱালাডমিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ড০ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগান শৰণীয়াই সংবাদমেলত কয় যে মহানগৰৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈ নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি প্ৰকাশ কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত

0: দহ নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে পঞ্চাশ নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে। মুঠ ছটা মণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত তিনিটাকৈ পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ হিচাপে তিনি লাখ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে দুই লাখ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে এক লাখ টকা থাকিব। পঞ্চাশ হাজাৰ টকাকৈ তিনিটা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক পাঁচ লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে এহেজাৰ স্বচ্ছ সুখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ ত্ৰিশ টকাকৈ আদায় লোৱা বুলি শ্ৰীশৰণীয়াই সংবাদমেলত প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত কালি নিশা বিধ্বংসী অগ্নিকাণ্ডত এটা কপাহৰ গুদামৰ লগতে কেইবাটাও ভাড়াঘৰ ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ সামগ্ৰী জাহ যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত এইবেলি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় স্বাভাৱিক বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ জাৰি কৰা দীৰ্ঘকালীন পূৰ্বানুমান অনুযায়ী জুনৰ পৰা ছেপ্টেম্বৰলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ মৌচুমী বতাহৰ আগমনৰ সময়ছোৱাত স্বাভাৱিকতকৈ এঘাৰ শতাংশ অধিক হাৰত বৰষুণ হৈছে। এই সময়ছোৱাত সাধাৰণতে চাৰিশ চৌৰানব্বৈ মিলিমিটাৰ বৰষুণ হয় যদিও এইবাৰ পহিলা মাৰ্চৰ পৰা পাঁচশ সাতচল্লিছ দশমিক তিনি মিলিমিটাৰ বৰষুণ হৈছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অবৈধভাৱে গঢ়ি উঠা দোকানসমূহ কালি ডিব্ৰুগড় পৌৰ নিগমে উচ্ছেদ কৰে। ফুটপাথৰ দোকান পোহাৰসমূহ উচ্ছেদ কৰি পথচাৰী আৰু যান বাহনৰ চলাচল সুচল কৰাৰ বাবে এই অভিযান চলোৱা হয়। উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য শিক্ষাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত অহা ছাব্বিছ আৰু সাতাইছ জুনত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চয়তা কোষ আৰু ইংৰাজী বিভাগৰ উদ্যোগত তথা জ্যোতি ললিতা কানৈ ফাউণ্ডেশ্যনৰ সহযোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আলোচনা চক্ৰখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ডঃ তাৰাপুৰীয়ে অনলাইনযোগে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। সমল ব্যক্তি হিচাপে হাৰিয়ানাৰ আৰ কে এছ ডি পি জি কলেজৰ অৰ্থনৈতিক বিভাগৰ সহকাৰী অধ্যাপক ডঃ সুৰুজ ৱালিয়া আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সুৰেন্দ্ৰ সিং উপস্থিত থাকিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক সাত উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক বিৰানব্বৈ ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অহা পাঁচ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ আৰু অসম মীন উন্নয়ন নিগমৰ কেইবাকোটি টকীয়া কেলেংকাৰীৰ অভিযোগত নিগমৰ প্ৰাক্তন প্ৰকল্প সঞ্চালক পদ্মকান্ত হাজৰিকা গ্ৰেপ্তাৰ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি এক বাজি চল্লিছ মিনিটত শুনিবলৈ পাব। নমস্কাৰ।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। হাজো কুলহাটীৰ পৰা অনামিকানাথ আৰু নিকুঞ্জনাথৰ অনুৰোধত প্ৰথমেই জুবলীৰ কণ্ঠৰ গীত এটি শুনাবলৈ লৈছো গান এলবামটিৰ পৰা, গীতিকাৰ পলাশ।

বশিষ্ঠৰ গণেশনগৰৰ পৰা কৃষ্ণ কলিতা, ধীমান বৈশ্য আৰু দীপাংকৰ বৈশ্যই অনুৰোধ কৰা গীত এটি শুনক। ৰামজানী চিনেমাখনৰ পৰা অভিজিত, সাধনা সৰগম, উদিত নাৰায়ণ আৰু সংগীতবৃন্দৰ কণ্ঠত।

অনুষ্ঠানৰ শেষত সেয়া আছিল পুলক বেনাৰ্জী। গীতটি শুনাবলৈ আমালৈ অনুৰোধ কৰি লিখিছিল নুনমাটিৰ পৰা ৰাজেন শৰ্মা, ভূমণি শৰ্মা আৰু তেওঁলোকৰ পৰিয়ালে। শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰুৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ বুলনী।

আইডু বুলনী সম শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিছো। আজিৰ বুলনীত আগবঢ়োৱা হৈছে এখনি সংগীতালেখ্য নিৰ্মল প্ৰজ্ঞা। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত আলেখ্যখনিৰ ৰচনা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইৰ, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশা বৰুৱাৰ, সংগীত উৎপল দাসৰ। এয়া নিৰ্মল প্ৰজ্ঞাৰ প্ৰথম খণ্ড।

0: প্ৰভু নাৰায়ণ,
1: আপুনি হুমুনিয়াহ কাঢ়িলে যে! মাধুনে ইমান সুন্দৰকৈ গীতাৰ শ্লোক মাতিছে, বৰমাকে ইমান সুললিতকৈ বৰগীত গাইছে, হুমুনিয়াহ পেলাবলৈ কি হ'ল ৰাতিপুৱাই পুৱাই?
0: ৰাতিপুৱা, গধূলি, দিন ৰাতি কি কথা আছে মুক্তা? কিয় জানো বাৰে বাৰে মাজনীৰ দুখৰ ছবিখন মনলৈ ভাহি আহে।
1: সেইবোৰ তাইৰ অতীত, অতীতৰ কথা আমিও ভাবিব নালাগে, মাধনকো ভাবিবলৈ আমি সুযোগ দিব নালাগে।
0: এৰা, ঠিকেই কৈছা তুমি, সেয়া আমাৰ সকলোৰে বাবে দুঃস্বপ্ন, সকলোৰে বাবে অতীত। তেনে দুৰ্যোগ মাজনীৰ জীৱনলৈ আৰু কেতিয়াও নাহে, দোষ মোৰেই। 11 বছৰ বয়সতে মই তাইক বিয়া দিব নালাগিছিল, মোৰ ভুলৰ বাবেই 13 বছৰ বয়সতে ফুল কোমলীয়া ছোৱালীজনীয়ে মাতৃত্বৰ বোজা বহন কৰিব লগা হ'ল।
1: আপুনি তেনেকৈ নাভাবিবচোন, সমাজৰ নিয়ম মানিহে আমি তেনে সিদ্ধান্ত লৈছিলোঁ, আৰু আমি এনেই সকলোৱে ছোৱালীক আগবিয়া দিয়ে।
0: সমাজ, এখন ৰক্ষণশীল সমাজৰ নিয়ম মানি মোৰ তেজ মঙহৰ সন্তানকো নিজেই আগবঢ়াই দিছিলোঁ অন্ধকাৰ ভৱিষ্যতলৈ। তাই শৈশৱৰ ৰং ৰহইচ আনন্দ উল্লাস ছাৰখাৰ কৰি দিছিলোঁ।
1: এতিয়াতো আপুনি তাইক সকলো দিবৰ বাবে সাজু হৈছে, পুৰণি কথা মনলৈ সমূলি নানিব, মাধনৰ আনন্দ ঘূৰি আহিবই।
0: মাধন সমাজৰ এগৰাকী লেখত ল'ব লগা মহিলা হ'ব। পঢ়াই শুনাই তাই ভাল, তাই মেধাৱী, একানপতীয়াকৈ যিকোনো কামত লাগিব পাৰে। তাইক মই পঢ়ুৱাম, তাই এদিন ডাঙৰ মানুহ হ'ব। জ্যোতিষী উমাকান্ত চাংকাকতিয়ে কৰা ভৱিষ্যৎবাণী আখৰে আখৰে ফলিয়াব।
2: হয়, এই ছোৱালীজনীয়ে এদিন মাক দেউতাকৰ আশা পূৰণ কৰিলে, সুশিক্ষিত হ'ল, অসমৰ বিদ্বত সমাজৰ এটি উজ্জ্বল নক্ষত্ৰ হ'ল, সুসাহিত্যিক হ'ল, স্ৰষ্টা হ'ল, বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হ'ল, বিদেশত আয়োজিত কলা সাহিত্য সংস্কৃতিৰ গৱেষণামূলক আলোচনা সন্মিলন আদিত ভাগ লৈ দেশৰ গৌৰৱ উজ্বলাব পৰা হ'ল, অসমীয়া জাতীয় জীৱনত এক সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ল। তেওঁই হ'ল নিৰ্মল প্ৰজ্ঞাৰ সাধক, নিৰ্মল প্ৰভাৱৰ দলৈ।
3: 1933 চনৰ 20 জুন তাৰিখে শিৱসাগৰত নিৰ্মল প্ৰভাৰ জন্ম হয়, পিতৃ ধৰ্মেশ্বৰ বৰদলৈ, মাতৃ মুক্তাবালা বৰদলৈ। জন্মৰ পৰাই নিৰ্মল প্ৰভাই পাইছিল ঘৰখনৰ স্বাচ্ছন্দ্য পৰিৱেশ, চাৰিওফালে নদন বদন পৰিৱেশ, আলহী অতিথি, লগুৱা লিকচৌৰে অনৰ পৰত ভৰি থকা ঘৰ। আহোম ৰজা গদাধৰ সিংহৰ

0: মাজপাত আরোহণৰ ভৱিষ্যতবাণী কৰা টঙা বৰদলৈৰ ঘৰ এইখন। স্বৰ্গদেউ গদাধৰ সিংহই খাট পাম দি প্ৰতিষ্ঠা কৰা জ্যোতিষী টঙা বৰদলৈৰ ঘৰ এইখন। নিৰ্মল প্ৰভা ধৰ্মেশ্বৰ বৰদলৈৰ প্ৰথম সন্তান। সেই আটাইৰে আলাসৰ লাৰু হৈ পৰিল নিৰ্মল প্ৰভা। মণি মামণি মাধন মাকণ কত যে নামেৰে মাতিছিল কণমানি নিৰ্মল প্ৰভা, তথাপিও যেন বুকুৰ মৰমখিনি প্ৰকাশ নহয়। পুৱাৰ বৰগীতত সাৰ পাই উঠিছিল নিৰ্মল প্ৰভা। ঘৰখনৰ পৰিৱেশে ছোৱালীজনীক ধৰ্মপ্ৰাণা সংস্কৃত মনা কৰি বহল হৃদয়েৰে গঢ়ি তোলা প্ৰেৰণা যোগালে।
1: নিৰ্মল প্ৰভাই যি সময়ত জন্মগ্ৰহণ কৰিছিল সেই 40-50 দশকৰ অসমীয়া সমাজ আজিৰ দৰে উন্মুক্ত নাছিল। সামন্তীয় ধ্যান ধাৰণাৰে সমাজ পৰিচালিত হৈছিল। ৰক্ষণশীলতাই কঠোৰভাৱে বান্ধি ৰাখিছিল সমাজ আৰু পৰিয়ালৰ বন্ধন। আধুনিক শিক্ষাৰ গতি আছিল চালুকীয়া অৱস্থাৰ। এনে অৱস্থাত স্ত্ৰী শিক্ষাৰ কথা ভাবিবলৈ বহুতে মনোবল গোটাবই নোৱাৰিছিল। কিন্তু দূৰদৰ্শী আৰু সংস্কৃতিবান ধৰ্মেশ্বৰ বৰদলৈয়ে নিৰ্মল প্ৰভাক আধুনিক শিক্ষাৰে শিক্ষিতা কৰি তুলিবলৈ বদ্ধপৰিকৰ আছিল। সৰুৰে পৰাই পঢ়া শুনাত নিৰ্মল প্ৰভা আছিল অত্যন্ত মেধাৱী। গীত গোৱা, খেলা ধূলা, তৰ্ক, বক্তৃতা সকলো ক্ষেত্ৰতেই সৰুৰে পৰাই পাৰদৰ্শিতা দেখুৱাইছিল তেওঁ। চতুৰ্থ শ্ৰেণীতে মন্দিৰ নামৰ সুন্দৰ কবিতা লিখি দেউতাকক দেখুৱাওঁতে দেউতাকে কৈছিল,
2: মোৰ মাজনী আগলৈ সৰজনী নাইদেউ হ'ব।
0: সৰুতেই প্ৰতিভাৰ চিনাকি দিয়া ছোৱালীজনী, চঞ্চলা পখিলাৰ দৰে ঘূৰি ফুৰা কণমানি ছোৱালীজনী, কিতাপ পঢ়ি ভাল পোৱা, বাৰীৰ ফুল শাক পাচলি চাই, পুখুৰীত চৰি থকা হাঁহ চাই, পাৰ গৰু ছাগলী পোৱালি খেদি ফুৰি ভাল পোৱা ছোৱালীজনী, বেঙুনীয়া টেঙেচি ফুল আৰু জীয়া বিচাৰি পিন পিনাই ফুৰা ছোৱালীজনী ৰক্ষণশীল সমাজৰ বলি হৈ পৰিল। সমাজৰ নিষ্ঠুৰ নিৰ্মম নিয়মৰ ওচৰত নতশিৰ কৰিলে দেউতাকে, সন্মতি দিলে বিয়াৰ। 11 বয়সতে কণমানি ছোৱালীজনী বিয়া দিয়া হ'ল 31 বয়সীয়া ডেকা এজনৰ সৈতে। পুতলাৰে দৰা কইনা সাজি খেলা কৰা অবুজ শিশুটি নিজেই কইনা হৈ পৰিল অকস্মাতে।

0: বাল্য বিবাহ হলেও মেট্ৰিক পাছ কৰাৰ পাছতহে দৰাৰ ঘৰলৈ পঠোৱাৰ বাবে সন্মত হৈছিল দেউতাক। দেউতাকৰ কোমল অন্তৰ, মানৱীয় গুণৰ অমিয়া চেনেহৰ বিপৰীতে নিৰ্মল প্ৰভাই তেওঁক বিয়া দিয়া মানুহজনত কিন্তু পুৰুষৰ অত্যাচাৰী ৰূপৰ ছবি এখন দেখিছিল। সেয়া আছিল যেন নিৰ্মল প্ৰভাৰ জীৱনৰ এক দুঃস্বপ্ন। সেই দুঃস্বপ্নৰ কথা তেওঁ পিছত এনেদৰেই বৰ্ণনা দিছিল।
1: আমাৰ ঘৰত তেনেই আচহুৱা যেন লগা এই মানুহজনৰ কথা কাণ্ডই সমগ্ৰ পুৰুষ জাতিটোৰে প্ৰতি মোৰ মনৰ মাজত ভয় ঘৃণাৰ ভাৱে যেন বাহ ল'বলৈ আৰম্ভ কৰিছিল। পুৰুষৰ অত্যাচাৰী ৰূপৰ এখন ছবি মই মানুহজনক দেখিলে দেখিবলৈ পোৱা হ'লোঁ। পৰাপক্ষত মই সেই মানুহজনৰ কাষ চপা নাছিলোঁ। এখন দুৱাৰেদি তেওঁ সোমালে আনখন দুৱাৰেদি মই ওলাই গৈছিলোঁ। কোনো দিনেই মৰমৰ মাতেৰে মোক কাষলৈ মতা নাছিল মানুহজনে। মানুহজনৰ মনৰ মাজত অনবৰতে মোক দমন কৰাৰ ভাৱ এটা পুহি ৰখা যেন তেওঁক দেখিলেই মই অনুমান কৰিছিলোঁ। অথচ সেইবোৰৰ প্ৰতিবাদ কৰিবলৈ তেতিয়া মই সাহ কৰিব পৰা নাছিলোঁ। ইমান ঘৃণা, বিদ্বেষ, ভয়, শংকা, ভাগ্যৰ কি প্ৰশাসন! তাৰে মাজত মই মাক হ'বলৈ আগবাঢ়িলোঁ।
2: এই ঘটনাই গোটেই ঘৰখনক মৰ্মাহত কৰি তুলিলে। আচৰিত খবৰটোৱে দেউতাক ধৰ্মেশ্বৰ বৰদলৈক যথেষ্ট ক্ৰোধান্বিত কৰি তুলিলে। বৰমাকে খং আৰু হতাশাত চিঠি লিখিলে,
3: তুমি ছোৱালীক পঢ়ুৱাব খোজা কথাটোত সন্মত হৈছিলা, তাৰ পাছত এনেকুৱা নিষ্ঠুৰ কাৰ্যটো কিয় কৰিলা?

0: শিক্ষাতিৰে উত্তীৰ্ণ হ'ল নিৰ্মল প্ৰভা। তাৰ পাছত তেওঁ ৰৈ থকা নাছিল, শিৱসাগৰ কলেজৰ পৰা আই এ আৰু গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা বি এ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰিলে। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ তত্বাৱধানত গৱেষণা কৰি অসমীয়া সাহিত্যত ডক্টৰেট ডিগ্ৰী লোৱা নিৰ্মল প্ৰভা বৰদলৈ হ'ল অসমৰ প্ৰথমগৰাকী মহিলা ডক্টৰেট। সেয়া আছিল 1972 চন।
1: কৰ্ম প্ৰেৰণাৰে নিৰ্মল প্ৰভা বৰদলৈৰ কৰ্মক্ষেত্ৰ আছিল বৈচিত্ৰময়। আকাশবাণী আৰু ছপা মাধ্যমৰ সংবাদ হেবিৰূপে আন্তৰিকতাৰে কাৰ্য সম্পাদন কৰিছিল। তেওঁ আছিল এগৰাকী কৃতি শিক্ষয়িত্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা পদ অলংকৃত কৰাৰ আগতে নতুন অসমীয়া কাকতৰ দেওবৰীয়া চোৰাটো পৰিচালনা কৰিছিল। নতুন অসমীয়া আৰু দৈনিক বাতৰি কাকতৰ সহকাৰী সম্পাদকৰ দায়িত্বও পালন কৰিছিল তেওঁ। ডক্টৰ বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা আদি বিশিষ্ট গৱেষক লোকসকলৰ সাহায্য লাভ কৰিছিল ছাত্ৰী অৱস্থাতে।
0: দ্বিতীয় মহাযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনেও নিৰ্মল প্ৰভাৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰিছিল। জীৱনক পুংখানুপুংখৰূপে চোৱাৰ, সমাজত প্ৰচলিত সকলোবোৰ কথা, বিশ্বাস, পৰম্পৰাক নতুনকৈ চোৱাৰ সাহস কৰা নিৰ্মল প্ৰভাৰ চেতনাৰে সমৃদ্ধ চিন্তা চৰ্চা তেওঁৰ লিখনিত প্ৰকাশ পালে। যুদ্ধোত্তৰ যুগৰ ৰোমান্টিক শৈলীৰ কাব্য সাধনাৰ উচ্চ শিখৰত আৰোহণ কৰা নিৰ্মল প্ৰভা বৰদলৈৰ কবিতাৰ চিত্ৰকল্প আৰু শব্দচয়ন অতি কোমল, অৰ্থবহ, অন্তৰপৰশা।
2: তেওঁ মই যোৱাগৈ দেখিছিলোঁ বেলি লহিওৱাৰ পৰত পথাৰৰ বকিয়াই দি, মূৰত জাপি কান্ধত মেট মৰা দুটা ডাঙৰি, জিৰিক জিৰিক মাত। তেওঁৰ পাছে পাছে গলগৈ আঘোণৰ সোণবৰণীয়া ৰদ, খেৰৰ চুবুৰীটো, বাঁহ বননিৰে কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক। গৈ আছিল আৰু গলগৈ, কোনে জানে তেওঁ আৰু এই জনমত উভতি আহিবনে নাহে।
0: গাঁৱৰ সেউজীয়া প্ৰকৃতি, গাঁৱৰ কৃষকজন, সোণবৰণীয়া ধাননিৰ সুন্দৰ ছবিখনে কবিৰ লগতে সকলোকে নষ্টালজিক কৰি তোলাৰ লগে লগে গাঁৱৰ এই ছবিখনে কবিক বিষাদগ্ৰস্ত কৰি তুলিলে। তেওঁৰ মনলৈ প্ৰশ্ন আহিল, এই যে গুচি গ'ল গাঁৱৰ কৃষকজন কান্ধত ডাঙৰিৰ ভাৰ লৈ ছন্দময় গতিত, তেওঁ বাৰু উভতি আহিবনে? হয়তো আহিব, নাহিবও পাৰে, নহাৰ সম্ভাৱনাই অধিক। আৰু সেই কবিৰ বিষাদগ্ৰস্ততা ইয়াতো ফুটি উঠিছে। আচলতে সাধাৰণ মানুহৰ সুখ দুখ, হাঁহি কান্দোন, প্ৰেম বিৰহ, গ্ৰাম্য জীৱনৰ সৰলতা, নিঃসংগতা, সামাজিক জীৱনৰ প্ৰতিফলন নিৰ্মল প্ৰভাৰ কবিতাৰ বৈশিষ্ট্য। মাত্ৰ কেইটিমান শাৰী, কেইটিমান শব্দেৰে জীৱনৰ, সমাজৰ একো একোটা গভীৰ তত্ত্ব বিশ্লেষণ কৰিব পৰা কবিতা সৃষ্টিৰে নিৰ্মল প্ৰভাই সাহিত্য একাডেমীৰ দৰে ৰাষ্ট্ৰীয় সন্মানো কঢ়িয়াই আনিলে কবিতাৰেই। তেওঁৰ জনপ্ৰিয় কাব্যগ্ৰন্থ সুদীৰ্ঘ দিন আৰু ঋতুৰ যোগেদি।
3: বন্দুকৰ শব্দত ৰাতি পুৱাই নে, পুৱাই সেই চৰাইটোৰ মাতত জিকুটি খাই ৰাতিৰ আন্ধাৰবোৰ লাহে লাহে।
1: সাতটা শাৰী আৰু পোন্ধৰটা শব্দৰ সেই কণমানি কবিতাটোৰ কি যে গভীৰ প্ৰাণময় আবেদন! সাম্প্ৰতিক সমাজৰ এক চিত্ৰণ কবিতাটোৰ যোগেদি অংকিত হোৱাৰ লগতে কবিৰ গভীৰ প্ৰকৃতিময় আৰু প্ৰকৃতিৰ পশু পক্ষীৰ প্ৰতি প্ৰেম সজীৱ হৈ উঠিছে। নিৰ্মল প্ৰভা বৰদলৈৰ আছে এক প্ৰতিবাদী সত্তা। নাৰীৰ মনস্তত্ব আৰু নাৰীৰ ভাৱানুভূতিৰে ৰচনা কৰা গীতসমূহ, কবিতাসমূহৰ বাহিৰেও তেওঁ লিখিছিল কিছুমান ব্যংগ কবিতাও।
0: নাৰী মনক পূৰ্ণ প্ৰকাশিত ৰূপত তুলি ধৰা অসমৰ নদ নদী, প্ৰকৃতি, সমাজ বাস্তৱক পৰিস্ফুট কৰি তোলা তেওঁৰ কাব্যগ্ৰন্থৰ সংখ্যা কম নহয়। সাহিত্য একাডেমীৰ সন্মানেৰে সন্মানিত সুদীৰ্ঘ দিন আৰু ঋতু

0: পুরুপুরি বনফৰিঙৰ ৰং অন্তৰংগ সমীপেহু দিনৰ পাছত দিন অমিতাভ শব্দ শব্দৰ ইপাৰে শব্দৰ সিপাৰে নিৰ্বাচিত কবিতা আদি তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। তদুপৰি হিন্দী আৰু ইংৰাজীতো তেওঁৰ কাব্যগ্ৰন্থ কেইবাখনো আছে। সেইবিলাকৰ ভিতৰত বন্দুক কি আৱাজ মে সুবাহ হোতা হে ক্যা বসন্তৰ এদিন দা ডন উল্লেখযোগ্য। সুন্দৰ শব্দচয়ন আৰু অতি কম ঘৰুৱা শব্দেৰে একোটা নিতুল কবিতা ৰচনা কৰিব পৰা দক্ষতা সম্পন্ন নিৰ্মল প্ৰভা নিজেই শব্দৰ মাজত বন্দী। শব্দেৰে তেওঁ দেখে, স্পৰ্শ কৰে, গোন্ধ লয়, উপলব্ধি কৰে।
1: মই শব্দবোৰৰ মাজত, শব্দবোৰ মোৰ মাজত, শব্দবোৰৰ মাজত মই, শব্দৰেই মই দেখোঁ, মই চিনি পাওঁ, মই পৰিচিত হওঁ, মই গোন্ধ পাওঁ, মই স্পৰ্শ কৰোঁ প্ৰতিটো শিহৰণ, মই উপলব্ধি কৰোঁ আত্মীয়তা। শব্দত ইমান তেজ, শব্দত ইমান জুই।
2: অসমীয়া উমলা গীত, কথাচৰিত সাগৰ, সুৱদি মাত, সুৰীয়া মাত, শিশু গীত নাট্য সংকলন, শালিকী ৰতৌতৌ, মন উৰণীয়া, সেউজী সেউজী, নতুন উমলা গীত, এনেখন মৰমৰ দেশ আদি কবিতা, গল্প, সাধুকথাৰ কিতাপৰ উপৰি চিল চিল চিলা, বাগিচিল মিলা, খেল ধেমালিৰ পুথিখনে ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তদুপৰি তেওঁ লিখিছিল ৰজা, বন্ধু, হাই নাৰিকল পিঠা আদি শিশু উপযোগী নাটকৰ উপৰি ফাইভ ফ্ৰীডম ফাইটাৰ্ছ নামৰ জীৱনীমূলক গ্ৰন্থ। শিশুৰ মনস্তত্বৰ লগত একাত্ম হ'ব পৰা বাবেই তেওঁৰ শিশু সাহিত্য ইমান জনপ্ৰিয়। শিশুৰ সাহিত্যৰ কাব্য সাহিত্যিকসকল শব্দৰ প্ৰতি সচেষ্ট হোৱা অত্যন্ত প্ৰয়োজন বুলি তেওঁ

শ্রোতাসকলে ইমান পৰে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ আধাৰত ৰচিত সংগীতালেখ্য নিৰ্মল প্ৰজ্ঞাৰ প্ৰথম খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰাজীৱ কুমাৰ ফুকন, মণি বৰদলৈ, পৰিণীতা শইকীয়া, ভাস্বতী কলিতা, ইন্দ্ৰজিৎ দাস আৰু মেলোডী পাটগিৰিয়ে। সংগীতাংশত ৰসানন্দ গগৈ, প্ৰিয়াক্ষী বৰুৱা গোস্বামী, অনন্যা চৌধুৰী, বিমিৰ্চা বিমল, অনুভৱ দাস আৰু প্ৰতিষ্ঠা বৰা। বাদ্যযন্ত্ৰত সহায় কৰিলে তপন ডেকা, দিলীপ মজুমদাৰ, অমৰজ্যোতি ডেকা আৰু দীপ ৰাজবংশীয়ে। বিৱৰণীত অৱনী বৰা আৰু জুৰি শৰ্মা। সংগীত উৎপল দাসৰ। বাণীবন্ধন কৰিলে হৃদয়ৰঞ্জন চৌধুৰীয়ে। প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশা বৰুৱাৰ। শ্ৰোতাসকল, নিৰ্মল প্ৰজ্ঞাৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা

0: runs a swimming club with no fees in which more than 15,000 people have learned to swim. Three persons lost their lives after a commercial building collapsed near Saket Metro Station in South Delhi last evening. Five persons undergoing treatment at the hospital, while three have been discharged after receiving treatment. Meanwhile, Chief Minister of Delhi Rekha Gupta visited the incident site in South Delhi and reviewed the ongoing relief and rescue operations. In a social media post, the CMO informed that rescue teams have been continuously engaged in operations since last night. Admiral Krishna Swaminathan today assumed charge as the 27th Chief of the Naval Staff. He succeeds Admiral Dinesh K. Tripathi. Addressing the media after taking over command, Admiral Swaminathan said that the Indian Navy remains vigilant in safeguarding the nation's interest and is actively deployed in a regional security environment that continues to be challenging, complex, unpredictable and uncertain. Chief of Defence Staff CDS Lieutenant General N.S. Rajasubramani has said that innovation in thought and action would drive the development of military capabilities. Addressing the media after assuming charge as the country's new CDS, General Subramani emphasized that greater collaboration among the armed forces, industry, academia, startups, and the research ecosystem would be the key enabler of modernization. U.S. President Donald Trump has said the United States is in close to reaching a nuclear agreement with Iran, but warned that military action remains an option if negotiations fail. In an interview with a private news channel at the White House, Trump said his administration's priority is ensuring that Iran never obtains a nuclear weapon. And in IPL cricket, Gujarat Titans will be up against defending champions Royal Challengers Bengaluru in the final of the 2026 season in Ahmedabad at 7:30 p.m. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো দেওবৰীয়া নাট্যানুষ্ঠান।
5: আকাশবাণী গুৱাহাটী আগবঢ়োৱা হৈছে অখিল হাজৰিকা ৰচিত নাট।
6: জগালো উঠিম উঠিম বুলি কৈ আকৌ শুলি, 5 বজাত জগালো, কলি অকণমান শুই লওঁ, তাৰপিছত উঠিছে 6:30, এতিয়া আকৌ দেশটো মূৰহে হ'ল। তুমি মাৰ লগত যে তুলনা কৰিছে ৰেখাৰ কথা নকৰা খুলি, দেখা নাই গোটেই ঘৰখনৰ কাম তাৰে কৰে, মাকে কিবা এটা কৰিবলৈ ল'লে হাততে ধৰেগে, এতিয়া তাৰ মাজতে পঢ়ি সদায় ইমান ভাল ৰিজাল্ট কৰি আহিছে, সেইবোৰহে পোৱালি। যোৱা যোৱা, চবৰে মগজ ৰেখাৰ দৰে হোৱা হ'লে ভালে আছিল, পিছে তাইৰ কথা যে কৈছা লাজ লগা নাই, তাইৰ মাকৰ ডাঙৰকে মাত এটা শুনিছিলে, ইপিনে তোমাৰ তোমাৰ চিঞৰত ৰাস্তাৰ মানুহে লৈ যাব লগা হয়, ইপিনে অনবৰতে তোমালোক দুই বুঢ়া বুঢ়ী খুটখাত আছে, এনেকুৱাত মানুহে পঢ়িব পাৰি নেকি? তই বাৰু কথা ক'বলৈ শিকিছ দেই, মই হবলৈ অকাৰণতে কিয়, দেউতাই 24 ঘণ্টা বাৰান্দাৰ চকীখনত বহি অৱসা চোৱা বাখৰ কৰি মোক খংটো তোলে, নিজৰ কাম কৰিব নোৱাৰে মোৰ কামত প্ৰতিবাৰ কৰে। অথনি মই পাকঘৰত থাকোঁতে তেওঁ বাৰে বাৰে সুধি থাকিবলৈ কিহে পাইছিল যে চাউলৰ ধান বাচিব লাগিব নেকি, মানুহে কোনোবাই ভুলিলেহেঁতেন বুলিব, মাইকী মানুহজনী অকাৰণে মতাটোৱে চব কৰে, আনকি ধানকেইটা বাচিবলৈও মানুহ পঠিয়াই লগায়, সেই জেগাৰে খং উঠি

0: ইতিনা পাঁচ ঘৰটা ওলাই আহিয়ে দেখো গৰুজনীয়ে তেওঁ মুখৰ আগতে নুমুজোপা টকালি পেলালে। তেনেকুৱা নহবি তাই লাগে, তেনেকুৱা কথাত মান মমতাকৈ থাকিবলৈ হলে ঘৰ দুবাৰ নহয় কমা বা কলা হব লাগিব। তোমালোকে যি কৰে কৰি থাকা, মুঠতে মোৰ ওচৰত হুলস্থুল কৰি নাথাকিবা। পৰীক্ষালৈ এইকেইদিন থাকোঁতে যদি অকণমান শান্তিৰে পঢ়িব পাৰিলিহেঁতেন। সঁচা কথাটো কওঁতে আকৌ এতিয়া মইহে কথা ক'বলৈ শিকা হ'ল, পঢ়িবলৈ বহুতে মূৰটো গৰম কৰি দিলা। ঠিক আছে বাৰু, মইয়ে দিওঁ পিছত দিনটো যিখিনি সময় পাওঁ তাতে ভালকৈ পঢ়িলেই হ'ল দেখোন। আজি বাৰু তোক কুটা গছো কৰিব নিদিওঁ। চাওঁচোন বাৰু কিমান পঢ়। আৰম্ভ হ'লে আকৌ চাহ একাপ লাগে, নিদিওঁ বুলিলে উঠোন পাতিব, উঠি গ'লে ইপিনে আকৌ আধা ঘণ্টা এনেকৈ পঢ়িব পাৰি নেকি? মই পৰীক্ষা নিদিয়ে ভাল। নালাগে নালাগে, তই পঢ়গে, মই সুধোগে কি হ'ল। এই মানুহজনৰ পৰা আৰু উপায় নাইকিয়া হ'ল। ছোৱালীজনী পঢ়িবলৈ পঢ়োতে বা চিঞৰিবলৈ ল'লে কেনেকুৱা হয়, ইপিনে চাহ খোৱা এঘণ্টাই হোৱা নাই, আকৌ চাহ বিচাৰিব হ'লেইনে? দেখিছে দাদা, বয়স হৈ অহাৰ লগে লগে মানুহটো কিবা উদ্ভৱ কৰি
1: নাচালো কৰিলো। দেখি থাকিলে তোমালোকক খং উঠাৰ বাবে মনে মনে ইয়াতে বহি আছো আৰু। কিনো বেয়া কামটো কৰিলো যে তালৈকে বকিবলৈ আহিছা তুমি?
0: বৰ ভাল মানুহজন ওলাইছে, কুশ্বনৰ ওপৰত ভৰি তুলি বহিবলৈ ইমান মানা কৰোঁ, তথাপি বৰ দেখাকটো যোৱা নাই, বেয়া নেলাগেনে? সেইবোৰ অটাই পিটাই থাকোঁতে ছোৱালীজনীয়ে পঢ়িবলৈ সময় অকণ নাপায়।
1: ভৰিটো চাফা আহে,
0: চাফা সেইটো চাফা বুলি সেইটি সেইবোৰ বোকা নহয়নে?
1: তুলো চাফাই আছে, এই উপপিনে সেই গৰুজনী খেদাওঁতে অকণ বোকা লাগি নবোলা, তাতে ইমান চিঞৰিবলৈ কিটো হ'ল?
0: বোকা লগা ভৰিৰে কুশ্বন লেতেৰা কৰিব, তাকে ক'লে আকৌ মইহে চিঞৰা হ'ল, মইহে অদৰকাৰত বোকা হ'ল, মোৰ মুঠতে আৰু উপায় নাইকিয়া হ'ল। আৰু ইমানকৈ কৈ থাকোঁতে সদায় চকীত বহাৰ লগে লগে চুৰিয়াখন কোচা আঁঠুৰ পৰা পাবগৈ, কেলে লাভ কাম নাইকিয়া হ'ল নেকি? মানুহ এযোৰ আহিলে কি বুলিব বাৰু?
1: এতিয়ানো কৈ মানুহ আহিব হয় আৰু?
0: মানুহ অহা নহা কথা যে কৈছে, মানুহ নাহিলে হ'বলা তেনেকৈ বহিব লাগে বুলি ক'ৰবাত লিখা আছে। উলিয়াই দিব লগা ছোৱালী এজনী আছে বোলে, অলপ ভালকৈ থাকোঁ, মানুহে অকল ছোৱালীয়ে নাচায় নহয় ঘৰখনো চায়, এইবোৰ কথা আকৌ মই শিকাব লগা হ'ল।
1: বাৰু হ'ব হ'ব যোৱা,
0: অনবতে মই এনেই চিঞৰি থাকিবলৈ পাগলি হোৱা নাই নহয়, কথা শাকিলে অকণমান কাম কৰিব লাগে। মিনু পৰীক্ষালৈ দুমাহ আছে, তাইক মোৰ অনবতে মাতি থাকে কেলে? তাই পঢ়া শুনা নাই নেকি? আপোনাৰ জেঙা মাৰি ফুৰাই তাইৰ কাম নহয় নহয়, কেলৈনো মাতিছিল তাইক? চাহ খোৱা দেখোন এঘণ্টাই হোৱা নাই।
1: মানে চাহ বিচাৰিছোঁ বুলি তোমাক কোনে ক'লে? এনেই উমানতে ধৰি লৈ বকিবলৈ আৰম্ভ কৰি দিলে আৰু। তোমাকনো কোনে মাতিছিল? মই মিনুকে মাতিছিলোঁ।
0: মিনু পঢ়া শুনা নাই, ঘণ্টাই ঘণ্টাই আপোনাক চাহৰ যোগাৰ দিবলৈহে তাই আছে।
1: সি মানে কি মস্কিল, একেটা কথাকে কিয় চেপেটা কৰি আছা বাৰু কোৱাচোন? মই জানো চাহৰ কথা কিবা উলিয়াইছোঁ, এনেই ইমানবোৰ কথা কৈছা?
0: মিনু মাতিবলৈনো অইন কি কাৰণ থাকিব পাৰে? সদায়ে চাহ একাপ কৰিবলৈ ক'বলৈহে মাতে।
2: উপায় নাই, এনেকৈ বাৰু গণ্ডগোল কৰি থাকিলে কোনে পঢ়িব পাৰে?
0: কি হ'ল দেউতা, কেলে মাতিছিল?
1: তোক কিবা কথা এটা ক'ব খুজিছিলোঁ, মা ওলাই আহি ধুমধাম গালি পাইছে।
0: নহয় অ', চকী কুচনত বোকা ভৰি তুলি থ'লে বাৰু নামাতি পাৰি নেকি? তাকে কওঁতে আকৌ গালি পৰা হ'ল, যি কৰে কৰি থওক, তোক মাতি থকা দেখিহে আহিলোঁ। মোক দেখিয়ে আকৌ লোকৰ বিচাৰ দৰকাৰ দৰে দেখিলে, মোৰ লগত হেনো দৰকাৰ নাই, কওক তোৰ আগতে কি কয়। আল ধৰি থাকিবলৈ মোৰ সময় নাই, গোটেই ঘৰখনৰ কাম পৰি আছে।
2: তুমি যে আৰু কিবোৰ কৰা, তোমাকনো চকীত ভৰি তুলি বহিবলৈ কিহে পাইছিল, তাতে আকৌ বোকা লগা ভৰি।
1: নহয় অ', মানে বোকা লাগি আছিল বুলি ক'ব নোৱাৰো নহয়, ভৰিটো চাফা বুলি ভাবিছিলোঁ আকৌ।
2: তোমাৰ কথাবোৰ শুনিলে মোৰ বৰ হাঁহি উঠে, সৰু ল'ৰাৰ দৰে কামবোৰনো কৰা কেলে? মায়ে যিটো বেয়া পায় সেইটো নকৰিলেই হ'ল।
1: মায়েতো চব কথাই মোৰ বেয়া দেখে।
2: আৰু তুমিতো তোমাৰ চব কথাই ভাল বুলি ভাবা, কেলে মাতিছিলা কোৱা, মোৰ পঢ়া আছে।
1: থক এতিয়া আৰু নকওঁ,
2: সদায় মাৰ লগত লাগি উফোন পাতিবা, মই আকৌ উফোন ভাঙিব লাগে, চাহ একাপ আনি দিম নেকি?
1: চাহ আন বাৰু একাপ, আচলতে মই মনে মনে থাকোঁ বুজিছ, মাৰহে আহি অযথা লগাই লয়।
2: বাৰু যি হ'ল হ'ল, কেলে মাতিছিলা কোৱা?
1: মাতিছিলোঁ মানে সেই মাৰ আগত যে কৈছিলোঁ সেই কথাটোহে তোক সুধিব খুজিছিলোঁ।
2: মাৰ আগত?
1: অঁ
2: মাৰ আগততো মই একো কোৱা নাই, মাৰ নহ'লে কি কথা কৈছে?
1: চব খাই গ'লি দেখোন, তাৰমানে কিবা ক'বলগীয়া কথা আছে, মই কিমান অকৰা নহয় দেই, মই তেনেহ'লে ঠিকেই বুজিছোঁ।
2: জানো এইবোৰ কি কথা কৈছা, মই হ'লে একো বুজি পোৱা নাই।
1: বুজিব নালাগে, শুন, পিছে মাৰক আকৌ আকৌ সুধিবগৈ নালাগে, সুধিবিগৈ আহক লগে লগে বলটো দুৱাৰ খেদা মাৰি।
2: তেনেহ'লে কথাটোনো কি কৈ নিদিয়া কেলে?
1: কথাটো একো ডাঙৰ কথা নহয়, মায়ে কৈছিল তই বোলে বৰকৈ লাগি আছ, কলিং বেল এটা লগাই দিয়াব লাগে বুলি।
2: বৰ কথাটো, এই কথাটো ক'বলৈকে ইমান দীঘলীয়াকৈ আৰম্ভ কৰিলেহে হয়, কৈছিলোঁ তোন, পিছে লগাই দিয়াবানে নাই?
1: তাকেইতো সুধিব খুজিছিলোঁ, এটা কথা নহয়, এই কলিং বেলটো নহ'লে নহয় নেকি?
2: নহয় তোন, বাহিৰত মানুহে দুৱাৰত টুকুৰিয়াই থাকিব, ইপিনে ভিতৰত

0: ঘৰৰ বাখৰ আলহী ৰৈ ৰৈতো আমনি লাগে। তাৰোপৰি ভিতৰৰ নাটক গোটেইখন শুনি থাকে। তোমালোকৰতো একো নাই, লাভৰ মূৰত মোৰহে নাক কটা যায়, পিছত মোৰহে লাজত ওলাব
1: নোৱাৰে। সেইটো বুজিছো, পিছে খৰচটো আকৌ বৰ কম নহব, কমেও 20 টকা। এই মহাগৰ দিনত 20টা টকা এনেকৈ খৰচ কৰিবলৈ গ'লে গাটো বেজ বেজাই যায় হ'ল। বাৰু তই কৈছো যেতিয়া লগাই দিয়াম, পিছে হেৰি তহঁতৰ কিছুমান খৰচ হয় মই অৰ্থ নাপাওঁ দেই।
0: কি কি খৰচৰ কথা কৈছা? মইতো কেতিয়াও অৰ্ডাৰ কাৰত একো খৰচ নকৰোঁ।
1: কেলে কেলে? যোৱা মাহত যে চকী বহা আৰু আওজা কুচনৰ কভাৰবিলাক নতুন কৰিলি, কি দৰকাৰ আছিল? হে, আগৰবোৰ দেখোন একেবাৰে ভালে আছিল।
0: তোমাৰো আৰু কথা, আগৰবোৰ ভালে থাকিলে কি হ'ব, গোটেইবোৰ কেলে একে ৰঙৰ নহয়? আজিকালি গোটেইবোৰ চকীত একে ৰঙৰ নলগোৱাটোহে ফেশ্বন, সেইবাবেহে বেলেগ বেলেগ ৰঙৰ লগালো। সেই তুমি কি বৰ খৰচৰ কথাটো এতিয়া দেখা নাই, ড্ৰয়িং ৰুমটো কিমান ধুনীয়া হ'ল।
1: যা যা যা, তয়ে জিকিছ আৰু, তহঁতৰ কথামতে নচলিলে হ'ব না। এটা কাম কৰ, এতিয়া কাৰাকৈ বঢ়িয়াকৈ চাহ একাপ বাকী আনো।
0: একাপ খোৱাৰ পিছত আৰু দুঘণ্টালৈ নোপোৱা, মাতিলে মই না।
1: ঠিক আছে বাৰু, যা যা, তোৰ কথাই হ'ব।

0: মিনু অ মিনু
1: কি হল দেতা?
0: আই হেৰি নহয়, এই কলিং বেলটো লগাই গলিনে?
1: লগালে
0: হা?
1: পিছে এতিয়াহে বুজিছো, বেলটো নোহোৱা হলে ভাল আছিল।
0: আৰু তহঁতৰ কথা আৰু মই একো বুজিব নোৱাৰি দেই। ইমান দিনে মাৰক কুটুৰি আছিল বাবে লগাই দিলো, আৰু এতিয়া লগে লগে আকৌ কৈছে বোলে নলগোৱা হলেই ভাল আছিল। এইবোৰ কি কথা?
1: ৰবাচোন, কথাটো শুনি লোৱা। ভাইটিয়ে যে এনেকুৱা কৰিব আমিতো ভবা নাছিলো।
0: সি কি কৰিলে?
1: তাকেতো ক'ব খুজিছো, মানে ভাইটিৰ উৎপাত বৰ বেছি হৈছে। কথা নাই, বতৰে নাই, পাঁচ দহ মিনিটৰ মূৰে মূৰে বেলটো বজাই থাকে। অইন মানুহ বুলি ওলাই আহো, সি হাঁহি হাঁহি যাই মাৰে। মাৰ খঙত তত নাই। ইপিনে আকৌ মা বাৰাণ্ডাত সদায় বহা ঠাইৰ ওপৰতে বেলটো লগালে। কেইবাবাৰো মায়ে বেলটো শুনাৰ লগে লগে চক খাই চিঞৰ মাৰি দিছে, আৰু আমি হাঁহিলত যিহে খং। ইপিনে তাতে ফূৰ্তি পাই ভাইটি খুব চৰিছেহে।
0: বঢ়িয়া হৈছে। মায়ে আহ মোক কেইবাদিনো কৈ আছিল তোৰ কথা কৈ কৈ, এতিয়া মজাটো পক। মুখ পাতি ধৰে, এতিয়া মচলা পাইছে নহয় পক। তাক দুচাটমান দিবলৈ মোক কবলৈ কৈছে, নিজে নিদিয়ে কিন্তু মাৰ খোচোন, মোৰ আৰু কাম নাই।
1: বাৰু বাৰু, তুমি এইবোৰ কৈ মাক জ্বলাই লব নালাগে।
0: নহয় তোৰ আগতহে কৈছো। এনে মিনু, ঐ তইতো এতিয়া একো কাম কৰি থকা নাই,
1: তেনেহলে মোলৈ বহি
0: বৰ দুষ্ট দেই তই। যা সুবিধা যা, তেনেহলে বঢ়িয়াকৈ চাহ একাপান। এই আৰু শুন, মাৰ আগত আৰু এইবোৰ কথা কৈ নিদিবি।
1: ইমান যদি ভয়ে, তেনেহলে নোকোৱাই ভাল।
0: তই বৰ কথা ক'বলৈ শিকিছ দেই।
1: বাৰু হৈছে হৈছে, মই চাহ একাপ আনোগৈ।
0: যা যা। আজি কোন হ'ল ভাইটি? অঁ ভাইটি, দেখিলা তালে? অঁ ভাইটি, কি দেখিও কেনেকৈ দৌৰ মাৰিলে ভাইটি? অঁ ভাইটি, অঁ একো নকৰিবি না, কোনো ঘৰখনত কোনো নমনা হ'ল। ভাইটি শুনিছে নে নাই? এইবিলা
2: কিবা এটা কৰিছো।
0: এই কি কৰিছ তাক?
2: গৰুজনী আহিছে নেকি চাইছো।
0: শুনিলা শুনিলা তাৰ কথা? হে, তোৰ অকণো গণিতাই নকৰা হৈ নেকি? মাটি থাকোঁতে আবাৰ দেখা দিবলৈ নাহে, কোটা এই সংসাৰ।
1: দেউতা
0: চাহ। অঁ
1: কি হ'ল, অকলে অকলে কি বকিয়া?
0: নহয় অ, বৰ তিতা লাগিছে আৰু। এইখন ঘৰত মোৰ অস্তিত্বই নাইকিয়া হ'ল। ভাইটিক ইমান মাতিলেতো সি দেখা পাবি আহিলে মোক। সি পেলিবলৈ লোৱাটো নমনা হ'ল যেতিয়া, এইখন ঘৰত থাকি কি কৰিবা?
1: এই সৰু কথাটো কেনো ইমান ডাঙৰ কৰি ল'বলৈ কিটো হ'ল? আচলতে সি পিটন খাই বুলি ভয়তে অহা নাই। এনেই জানো সি কিবা তুমি মাতিলে নহাকৈ থাকে।
0: সেইটো পিছে নিচা নহয়, তই ঠিক কথাই কৈছ।
1: দেউতা, মিস্ত্ৰীজন মাতি নহ'লে কলিং বেলটো বেলেগ এঠাইতে লগাই দিয়া, কাৰণ বাৰাণ্ডাৰ খুঁটাত আউজি মূঢ়াটোত বহা মাৰ তাহানিখনৰে অভ্যাস। ওপৰত বেলটো লগালে বুলিয়েনো অভ্যাসটো কেনেকৈ এৰে? তাতে বেলটোকে বেলেগ এঠাইত লগোৱা ভাল।
0: এটা কথা নহয়, বেলেগ কোন ঠাইত লগোৱা যায় বাৰু? হা,

0: আচ্ছা, সেই দৰজাখনৰ ওপৰত দৰ কেনেকুৱা হব?
1: হয় হয়, ঠাই আৰু বিচাৰি নাপালা, মোৰ পঢ়া কথাটো মুখতহে পালা। তাতকৈ তোমাৰ কোঠা মুখতে থাক, তুমিতো আৰু মানুহৰ লগত কথা পাতি ভালেই পোৱা, বেল মৰা শুনিলে ওলাই যাবা।
0: দেউতালৈ অলপ মৰম ইমানে, কিন্তু মোৰ পেচাৰ কথাটো পাহৰি গলি।
1: তেনেহলে অন্য ঠাইতো কিয় বাছা? আমাৰ খোৱা কোঠাৰ ওচৰততো নহবই, পাকঘৰৰ আগত দিলে যেয়ে নাহক মায়ে লগে লগে ধৰিব।
0: তেনেহলে গা ধোৱা ঘৰৰ আগত কেনে হব?
1: তোমাৰ যে আৰু কথা, আমি কোঠাৰ ভিতৰত থাকিলে গা ধোৱা ঘৰৰ আগত বাজিলে কি লাভ হব? বেলটো লগোৱা নলগোৱাকেই কথা হল।
2: মিনু,
1: কি মা?
2: সেয়া হবলৈ পঢ়িছ, পাকঘৰত কিবা এটা কৰিবলৈ গ'লেই কওঁ, পৰীক্ষালৈ বেছি দিন নাই, পঢ়া একেবাৰেই হোৱা নাই, পৰীক্ষাহে নিদিওঁ, আৰু কতনো শুনিবা তাই ৰোগৰ আপত্তি। এতিয়া পিছে দেউতাৰ লগত এঘণ্টা পৰ মহলা মাৰিবলৈ কত সময় ওলালো? কি আচৰিত, মইনো ক'ত এঘণ্টা পৰ মহলা মাৰিলো? দেউতা মাতিলতহে উঠি আহিলো, তাৰপিছত চাহ কাপ বাকিবলৈ ক'লত চাহ কাপ দি থৈ মই যাবই খুজিছিলো। পিছে অথনি তুমি ইমান চিঞৰ বাখৰ কৰাৰ বাবে কলিং বেলটো তোমাৰ বহা ঠাইৰ পৰা বেলেগ ঠাইলৈ নিয়াৰ কথাহে পাতিছিলো। ভাল হৈছে, যোৱা, মই একো নামাতো, থাকক আগৰ ঠাইতে।
3: বাপেকটো হৈ তাক ক'বহে লাগিছিল, তই পঢ়াৰ পৰা নুঠিবি, চাহ মাৰেই দিব, অকণো খবৰেই নাই, সেইবোৰ কক চাৰি মাতি আনি মহলাহে মাৰিব। কি
0: তাই দেখোন দিনৰ দিনটো পঢ়ি আছে, এক মিনিট যেনিবা মোৰ লগত কথা পাতিলে, তাতনো কি হানিটো হ'ল? আৰু মানুহক মাজে মাজে অকণমান চেঞ্জৰটো দৰকাৰ, আৰু পঢ়িবলৈ ক'লা বুলি তাৰমানে এক মিনিট সময় কথাটো পৰা নোলাবনে? তাইতো আৰু কেঁচুৱা ছোৱালী হৈ থকা নাই নহয়।
3: ভাল এখনে পালে, এতিয়া মোকহে বুজাবলৈ আহিছে। আপুনি বাৰে বাৰে তাইক চাহৰ কৰ্মাচ দিব, চাহ কাপ দিবলৈ আহোঁতে ৰখাই লৈ বাৰে বংকাৰে কথা উলিয়াব, শেষত তাই গৈ ভোৰ ঘূৰাব মোৰ আগত। ভোৰ ঘূৰণি আপুনি শুনিব লগা নহয় নহয়, মইহে শুনিব লাগে, মুঠতে তাইৰ লগত মহল আমাৰ বিদ্যায় ৰ, আৰু অদৰকাৰী কথা যদি পাতিছিল তেনেহ'লে মোৰ লগত পাতিলে নহয় নেকি? ইমান দিনে মোৰ লগত সংসাৰ কৰিবলৈ ভাল হ'ল, কথা এটা আলোচনা কৰিবলৈহে বেয়া।
0: ৰ'বাচোন অলপ তত দিয়া, তোমাৰ লগত একো আলোচনা নকৰোঁ বুলি মানে মই কেতিয়াবা কৈছোঁ, মই প্ৰেচাৰ থকা মানুহ, তোমাক কিবা এটা ক'লে তুমি যেনেকৈ জাংগুল খাই উঠা, মোৰ ভয়ো লাগে প্ৰেচাৰ ৰাইজ কৰে বুলি, সেইবাবে মই আঁতৰি ফুৰোঁ। মিনুক কথা এটা ক'লে তাই কাণ দিয়াৰ বাবে তাকে কওঁ আৰু, সেইটোতো তোমাৰ ইমান খং উঠিব লাগে না আৰু।
3: মোৰ যিবোৰ কথাত খং উঠে সেইবোৰত নিবোকা চামুনৰো খং উঠিব, মই কিবা আপোনাৰ প্ৰেচাৰ অৰ্থক বুলিয়েই খং কৰোঁ নে? নিজে নলগাজনত লাগি টলং ভটংকৈ ঘূৰি প্ৰেচাৰ তুলিব, এতিয়া আকৌ দোষটো মোৰ গাতহে হ'ল।
0: মই কৈছো নহয়, তুমি একেবাৰে ভুল বুজিছা, তুমি মোৰ প্ৰেচাৰ উঠা বুলি মই ক'ত কৰিব কোৱাচোন, কিবা আলোচনা কৰা নকৰা কথাহে উলিয়াইছিল।
3: তাকেতো কৈছিলো, বাৰু তাইৰ লগত আলোচনা কৰিলে কি ঠিক কৰি লাগে?
0: ভালকৈতো একো ঠিকেই কৰিব নোৱাৰিলো, তুমি ওলালাহি।
3: কি ক'লে?
0: মানে হেৰি, তুমি ওলালতে আধাতে ৰ'ল আৰু।
3: মুঠতে বেল নেফেল এইবোৰ মোৰ বহা ঠাইৰ ওপৰৰ পৰা আঁতৰক, অইন ক'ত লগাই ক'ব নোৱাৰো, নহ'লে কেতিয়াবা খঙৰ ভ্ৰমকত একেবাৰে ভাঙিম, আৰু তেতিয়া দোষটো মোৰ তাতে পৰিব।
0: নিতান্ত যদি আঁতৰাব লাগে তেতিয়াহ'লে এটা কাম কৰা, ঠাইটুকুৰা দেখুৱাই দিয়া, আৰু এনেইতো আঁতৰাবলৈ ক'লে তুমি হ'ব নহয়। অঁ,
3: এতিয়া ঠাই মইহে বিচাৰিব লগা হ'ল, কেলৈ আপোনাৰ কথাৰ মুখতে লগাব পাৰে দেখোন।
0: মাক জীয়েক দুইজনী একেটা কথা কি কৈছা, আচলতে মই অলপ জিৰাওঁতে মেলোতে ক্ষীণকৈ বাজিলে লগে লগে বুকুখনত ধৰিব, সেইবাবে মই মিনুক কৈছোঁ, বোলো মোৰ কথাৰ আগত ভাল নহ'ব নেকি, তাতকৈ তোমালোকে খোৱা কথাৰ আগত লগালে কেনে
3: হয়? হয় হয়, নিজে পইচা আছে বুলিয়ে সাৰিব, আৰু আমি প্ৰেচাৰ নথকাবোৰে হ'বলৈ জিৰাব নালাগে, ঘৰখনৰ কাম বন কৰি অলপ সময় জিৰাওঁ, তেনেকুৱাত যদি খিৰিং খাৰাংখন শুনি থাকোঁ ক'ত জিৰোৱা হ'ব, তাতকৈ গা ধোৱা ঘৰৰ আগত লগালেই হ'ল দেখোন।
0: সেয়া ময়ো তাকে কৈছিলোঁ, পিছে মিনুহে আপত্তি কৰিলে, তাই ক'লে বোলে তাত যদি লগোৱা যায় কথা সোমাই থাকিলে কাৰো কাণতেই নপৰিব, কথাটো অৱশ্যে মিছা নহয়, পিছত বহুত ভাবি চিন্তি কৈছিলোঁ যে বোলো হেৰি কৰে, তাই পঢ়া কথাৰ আগতে হওক, কাৰণ বেছি সময় তাইৰ কোঠাতে থাকে, যেতিয়া মানুহ আহিলে তাইৰ লগে লগে গম পাব, পিছে তাই আকৌ সেইটো পচন্দ নকৰিলে নহয়।
3: সেইটোহে বাকী, এনেয়ে ছোৱালীৰ পঢ়াত মন নাই, পাকেপতি পঢ়াৰ পৰা উঠি আহে, এতিয়া বেলটো লগাই দিয়ক, তাই আৰু ভালেই হ'ব, ক্ষীণ কৰিলেই উঠি আহিব, পঢ়াহে হোৱা নাই, পৰীক্ষাহে নিদিওঁ, এইবোৰ কথা তাইৰ এতিয়াই অন্ত নাই, তেতিয়া আৰু তাইক কোনে পায়?
0: তুমি অৱশ্যে ঠিক কথাই কৈছা, পিছে তাৰ বাহিৰেতো আৰু অন্য জেগাটো মই ভাবিয়েই পোৱা নাই। এটা কথা বাৰু, এনে পাকঘৰৰ আগত দিলে কেনে হ'ব হে?
3: শেষত গৈ সেইটো জেগাহে পালেগৈ, ঘূৰি ঘূৰি গৈ মোকেহে পায়, দিয়ক তাত লগাই, তাৰপিছত কেৰাহীখন পাতিবলৈ ল'ম, কৰিব ক্ষীণ, মাছটো বাচিবলৈ ল'ম, কৰিব ক্ষীণ, অনবৰত ঘৰখনৰ কথা বতৰাত মগজটো উতলি থাকে, এতিয়া বেলটো লগাই দিয়ক, তেজপুৰলৈ পঠাবলৈ আৰু বেছি পোৱা নালাগিব, সেইটোকে।

0: এই যদি বিচাৰিছে দিয়ক লগাই, তেতিয়া আপোনালোকতো ভালেই পাব। মোৰ কথানো কেলৈ ভাবিব লাগিছে? মই এইখন ঘৰ বান্ধি
1: নহয়, সেই ইমান খং নকৰিবাচোন। মই এনে কথা মাত এষাৰহে কৈছোঁ, পাকঘৰৰ মুখত লগালে বুলি কেনে কৈছোঁ। অইন কোনো এটা জেগা পচন্দ হোৱা নাই যে তোমাক সুধিয়ে চাইছোঁ তাত লগালে কেনে হয়। এতিয়াতো ঠিক আছে বাৰু, এতিয়া অন্য কোনোবা এটা চাই বাচি দিয়া। অঁ ঠিক আছে, নলগাওঁ পাকঘৰৰ মুখত।
0: আইনো ক'ত জেগাটো বিচাৰিম? এইটো ঘৰত এইকেইঠাই বাহিৰে নহয়, ক'ত ঠাই ওলাব? আগৰ পৰা যদি যাদু কৰিবলৈ শিকালোহেঁতেন তেতিয়া ফুৰ মাৰি বেলেগ ঠাই উলিয়াই দিলহেঁতেন। এতিয়াতো আৰু উপায় নাই, থাকক আগত হাতে থাকক। আনৰ অসুবিধা হোৱাতকৈ মোৰে অসুবিধা হওক, মই আন ঠাইত বহিম। বোৱাৰী কালৰ পৰা বহি অহা জেগাত কুৰা বদলাব লগা হ'ল। ভাগ্যত বা আৰু কি আছে, সদায় ভাত পানী ৰান্ধি কাম কাজ কৰি আজৰি পালে ইয়াতে বহি হাত ভৰিকেইটা পোনাওঁ। এতিয়া তাৰো নিৰাময়। আচলতে এইটুকুৰা বহিলে অকল যে বহাহে হয় সেইটো নহয় নহয়। বাহিৰত মগনি এটা আহিলেও দেখি, পাকঘৰত মেকুৰীটো সোমালেও চকুত পৰে, বাৰীত গৰু সোমালেও সাৰি যাব নোৱাৰে। অকল আপোনালোকৰ দৰে কথাতে সোমাই লৈ কিতাপ কাগজ মেলি বাহিৰৰ সংসাৰখন তল। এখেতৰ আকৌ কি হ'ল? আনিলো দৌৰি আহিছো, দেউতাৰ কিবা এটা হ'ল।
2: কি হ'ল, কি হ'ল দেউতা?
0: এতিয়া কেনেকুৱা পাইছে হয়নে? আগতকৈ ভাল পাইছেনে বাৰু?
1: একো নাই, চাওঁ আঙুলিকেইটাক অলপ টানি দিয়াচোন। এতিয়াহে ভাল লাগিছে অলপ, কেনে চক খালো। শব্দটো শুনি শুনি বুকুখন ধপধপাবলৈ ধৰিলে, গাটো কিবা ৰাইজা লাগি গ'লো, চকুৰে তেনে এন্ধাৰ আন্ধাৰ দেখিলো পাই। ৰাম ৰাম ৰাম, মই ভাবিলো বোলো আজি আৰু।
0: বাৰু হ'ব, এতিয়া বেছিকৈ কথা ক'ব নালাগে, অলপ তলকা মাৰি থাককচোন। ভাল বিহুখন উলিয়াইছিল দেই। এমিনি, এই বদমাছটো ক'ত গ'ল? তাক আজি দিন নহয় ভালকৈ। এইবোৰ কি চিপতি কৰিবলৈ আহিছে? ইমান উৎপতি হ'ব লাগেনে বাৰু? কি বুজি পোৱা নাই? ঈশ্বৰে ইমানটা বচালে বুলিহে কিবা এটা হোৱা হ'লে আজি কি হ'ল যেন? ই ভাল বিহু উলিয়াইছিল, চাচোন নিলো সি বদ গ'ল, কাম পাতে ধৰি আন তাক দিওঁ এপালি ভালকৈ।
2: বাৰু হৈছে, তুমি আকৌ চিঞৰিব নালাগে। সি চাগৈ বেলটো বজাই কোনোবাখন পালে গৈ চিঞৰি থকাৰ বাবেহে তাৰ কুপটো চৰিছে। মাতি আনি ভালকৈ বুজাই দিলে বুজি পাব।
0: হেৰ, ভায়েৰৰ বাবে এতিয়া এনেকুৱা এটা ঘটনা হ'ল। কিবা গুৰুজন ভাল আছিল বুলিহে ইমানতে ৰ'ল, তাৰপিছতো আকৌ ভায়েৰৰ গাত টোপ এটা পৰিবলৈ নিদিয়। এনেকুৱা মিচিয়াৰি কেতিয়া চিঞৰিব?
2: তুমি কিবা একো বুজি নোপোৱা। তাৰ গাত দুখ নাই বুলি মই কোৱা নাই নহয়, সি ওচৰত নায়েই যেতিয়া মিছাই দেউতাৰ আগতনো চিঞৰ বাখৰখন কৰি কি লাভ? মই কৈছো নহয়, পিছে পৰে মাতি আনি তাক ভালকৈ বুজাই দিম। এতিয়া মাতিলেও সি ভয়তে নাহে।
0: ভায়েৰক বুজাৱ যি কৰ তয়ে কৰিবি, মই এনে গুৰু গোসাঁই নমনা ল'ৰা সংসাৰত দেখা নাই। সেইটো কিবা এটা ক'বলৈ গ'লে মোৰ তিনিচুকত খংটোহে উঠে। তাৰ টেঙলাই কি নাচাবা, চৰাইটিহে সৰু, লয় হলং গছত বাঁহ।
2: বাৰু বাৰু ঠিক আছে, ময়ে বুজাম, তুমি একো কৰিব নালাগে।
0: আৰু সি আহিলে তাক মিস্ত্ৰীৰ ওচৰলৈ পঠাই দিবি। নালাগে ফলিং বেল নে ফলিং বেল, সেইবোৰ এইবোৰ নোহোৱাকৈয়ে আমাৰ জনমটো গ'ল। এতিয়া ডাঙৰ মানুহ বোলাব আৰু দৰকাৰ নাই, এইবোৰ নহ'লেও হ'ব। ঘৰুৱা মানুহ হ'লে ভিতৰলৈকে সোমাই আহিব, বাহিৰা মানুহ হ'লে দুৱাৰত টুকুৰিয়াব, সেয়ে ভাল। আৰু শুন, ভাইটিক মিস্ত্ৰীক ক'বলৈ কবি যে এতিয়া কলিং বেল নে কলি কুলেক্ষণীয়া বেল এইবোৰ তৎক্ষণাত খুন্দিবলৈ কৈছে।
1: ঠিকেই কৈছা, এইটো উঠাই পেলাই ভাল।
2: বাৰু হ'ব হ'ব, এইটো কথা লৈ আকৌ দীঘলীয়াকৈ আলোচনা কৰাৰ কোনো দৰকাৰ নাই। দেউতা তুমি নহ'লে বিছনালৈকে বোলা।
0: এৰা, আপুনি ইয়াত বহি থকাতকৈ বিছনাত পৰাহে ভাল। এতিয়া কোনোবা আহিলেও কথা বতৰা পাতিবৰ দৰকাৰ নাই। চাওঁ উঠকচোন, মুনু ধৰচোন দেউতাক ধৰ।
1: নালাগে নালাগে, ধৰিব নালাগে, পাৰিম। তোমালোকে ইমান এনেই চিন্তা কৰিছা, মই লৰচৰ কৰিব নোৱাৰা বেমাৰী নহয় নহয়। আচলতে মানে এই ধপ ধপনিটো মাৰ যোৱাৰ লগে লগে গাটো অকণমান ভাল পাইছে কিনো। এই ধপ ধপনিটো থকাৰ সময়ত গাটো কিন্তু বৰ বেয়া লাগিছিল।
0: তেনেহ'লে নধৰাকৈয়ে বলক, ভাল পালেও অকণমান কাটি হওক।
2: আজি গধূলি আৰু তুমি ওলাই যাব নালাগে দেই। এতিয়া বাৰু মই বঢ়িয়াকৈ চাহ একাপকে বাকি আনো দেই।
0: আৰু দুষ্টালে নিগৈছিল, যা বাৰু মোলৈ আনিবি একাপ।
1: ৰাম আকৌ
2: ভাইটি, এই ভাইটি।

0: দেওবৰীয়া নাট্যানুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অখিল হাজৰিকা ৰচিত নাটক কলিংবেল শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মাক মনোৰমা বৰঠাকুৰ, জীয়েক মিনু অৰুণিমা ভৰালী, নাটকৰ প্ৰযোজনা আৰু দেউতাক দুৰ্গেশ্বৰ বৰঠাকুৰ। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল।

আলোচনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ অতি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে হেমেন হাজৰিকা ৰচিত এটি বৃন্দগান।

0: বৃন্দগানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ দেশবাসীক আহ্বান জনাইছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ পৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি শ্বিলঙত আয়োজিত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল কাৰ্যসূচীৰ 76 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। এডমিৰেল কৃষ্ণ স্বামীনাথনে আজি নৌবাহিনীৰ 27 সংখ্যক মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীক আহান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই আহান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
1: इस समय देश के ज्यादातर हिस्सों में बहुत गर्मी पड़ रही है। तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
0: প্ৰধানমন্ত্ৰীয়ে গৰমৰ বতৰত আম চৰবত, বাটাৰ মিল্ক, লাচি, ছাতু চৰবত, বেল চৰবত আদি দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত পৰম্পৰাগত পানীয় গ্ৰহণ কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়ে। তেওঁ কয় যে এই পৰম্পৰাগত পানীয়সমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰেৰণাক প্ৰতিফলিত কৰে। এই পানীয়সমূহ কোনো বৃহৎ ব্ৰেণ্ডৰ অন্তৰ্ভুক্ত নহয় যদিও এইবোৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আকৰ্ষিত কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য দিয়ে। আমৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো অঞ্চলতে বেলেগ বেলেগ জাতৰ আম পোৱা যায় আৰু এইবিলাকৰ নিজা নিজা সোৱাদ আছে। তেওঁ কাশীৰ লেংৰা, মহাৰাষ্ট্ৰৰ আলফঞ্চো, গুজৰাটৰ কেশৰ, পশ্চিমবংগৰ হিমসাগৰ আদি বিভিন্ন জাতৰ আমৰ উদাহৰণ দিয়ে। শ্ৰীমোদীয়ে আম খেতিৰ সৈতে জড়িত কৃষকসকলৰ অৱদানক ভূয়সী প্ৰশংসা কৰি কয় যে আম এতিয়া ভাৰতৰ গাঁৱৰ পৰা গৈ বিশ্বৰ বজাৰত সমাদৃত হৈছে। আম খেতিয়কসকলক দেশৰ কৃষি অৰ্থনীতিৰ অতি বিশেষ অৱদানকাৰী হিচাপে শ্ৰীমোদীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোলবংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ কয় যে এই তাম্ৰলিপিসমূহত

0: সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে লগতে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান পাব পাৰি।
1: इन ताम्र पट्टिकाओं को लेकर लोगों में काफी जिज्ञासा भी है। इनमें 21 बड़ी और 3 छोटी ताम्र पट्टिकाएं हैं। चोला साम्राज्य के समृद्ध इतिहास और संस्कृति पर हम सभी को बहुत गर्व है। हमारी सरकार भारत की ऐसी अमूल्य धरोहरों के संरक्षण के लिए लगातार प्रयास कर रही है।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ অমূল্য ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে অহৰহ কাম কৰি আছে। এই ক্ষেত্ৰত তেওঁ জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত আৱিষ্কৃত গুৰুত্বপূৰ্ণ সম্পদসমূহৰ উদাহৰণ দিয়ে। এই অঞ্চলত ষষ্ঠ সপ্তম শতিকাৰ পাণ্ডুবংশী ৰাজবংশৰ মহাৰিষি বালাৰ্জুনৰ দিনৰ 3খন গুৰুত্বপূৰ্ণ তাম্ৰলিপি উদ্ধাৰ হোৱা বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। আজিৰ মন কী বাতত প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ ৰাঁচীত 800 এথলীটৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেশ্যন প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰে। এই প্ৰতিযোগিতাত বিভিন্ন শিতানত 4টা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বিন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰক তেওঁ অভিনন্দন জনায়। তেওঁ 100 মিটাৰ দৌৰত অভিলেখ ভংগ কৰা গুৰিন্দৰ বীৰ সিং আৰু অনিমেশ কুজুৰৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ উঠিছে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশৰ ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি তেওঁ তৰুণ প্ৰজন্মক একোটা এনে ক্লাবৰ সৈতে জড়িত হ'বলৈ আহ্বান জনায় আৰু বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে কেৰলমৰ আলুভাত বিনামূলীয়া সাঁতোৰ ক্লাব চলাই থকা ছাজি বালাচেৰিলক প্ৰশংসা কৰে। শ্ৰীবালাচেৰিলে তেওঁৰ ক্লাবৰ জৰিয়তে কোনো ধন নোলোৱাকৈ 15,000ৰো অধিক লোকক সাঁতুৰিবলৈ শিকাইছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। নিজৰ বক্তব্যত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ নাগেৰ কইলৰ গিৰিজা আম্মা নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিষয়ে উল্লেখ কৰি কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে প্ৰেৰণা লাভ কৰি সৈনিকসকলৰ বাবে প্ৰশংসাসূচক কাম কৰিছে। তেওঁ কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে সাহসী সৈনিকসকলৰ সহায়ৰ বাবে শিশুসকলক প্ৰতিদিনে 1 টকাকৈ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। এই উদ্যোগৰ জৰিয়তে প্ৰায় 40 লাখ টকা সংগ্ৰহ হয় আৰু এই সমুদায় টকা চেকযোগে তেওঁলৈ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰেৰণ কৰে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰৰ সোণালী জয়ন্তী সম্পূৰ্ণ কৰা চেন্নাইৰ প্ৰথমখন হিন্দু বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰে। এই বিদ্যালয়খনে দেশৰ শিক্ষাৰ অগ্ৰগতি আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি শ্বিলঙত আয়োজিত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল কাৰ্যসূচীৰ 76 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। চাইকেল চালনাৰ জৰিয়তে যুৱ সম্প্ৰদায় খেলুৱৈ শাৰীৰিক সুস্থতাৰ প্ৰতি সচেতন লোকসকলকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকক একগোট কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি অহা এই কাৰ্যসূচী মন্ত্ৰীগৰাকীয়ে আজি শ্বিলঙত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল চৌহদৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলৰ সন্মুখত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ফিট ইণ্ডিয়া আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ ভিন ভিন অঞ্চলত লাখ লাখ লোকে প্ৰতি দেওবাৰে অংশগ্ৰহণ কৰা ছানডেজ অন চাইকেল শীৰ্ষক এই অনুষ্ঠান সম্প্ৰতি এটা ৰাষ্ট্ৰীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে। দেশৰ ভিন ভিন অংশৰ 6,000তকৈ অধিক ঠাইত চাইকেল চলোৱাৰ এই কাৰ্যসূচী ৰূপায়িত হৈ আহিছে বুলি তেওঁ উল্লেখ কৰে। চাইকেল চালনাক অন্যতম সুফলদায়ক ব্যায়াম বুলি অভিহিত কৰি শ্ৰীমাণ্ডাভিয়াই ইয়াৰ লগত শাৰীৰিক সুস্থতা বৃদ্ধি, প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰা, ইন্ধন ৰাহি কৰা আৰু যানজঁটৰ সমস্যা লাঘৱ কৰাকে ধৰি ভালেমান দিশত সমাজখন উপকৃত হ'ব পাৰে বুলি মত প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি তথা ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ আহ্বানৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে কাষৰীয়া ঠাইসমূহলৈ চাইকেলেৰে যোৱাৰ অভ্যাসৰ জৰিয়তে শক্তিৰ অপচয় হ্ৰাস কৰাৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়াব পাৰি। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যুৱ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰক্ষা খাৰ্চেই কয় যে শ্বিলঙত আয়োজন কৰা এই অনুষ্ঠানত জনসাধাৰণৰ প্ৰতিনিধি, খেলুৱৈ আৰু সামগ্ৰিকভাৱে চাইকেল চালনাৰ প্ৰতি আগ্ৰহী বহুসংখ্যক লোকে অংশগ্ৰহণ কৰিছে। লোকমাথা অহল্যাবাই হোলকাৰৰ আজি জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সমাজৰ কল্যাণৰ প্ৰতি মহিয়সী নাৰীগৰাকীয়ে আগবঢ়াই যোৱা বুদ্ধিদীপ্ত, কৰুণাময়ী তথা নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে সমগ্ৰ দেশে তেওঁক চিৰদিন শ্ৰদ্ধা আৰু সন্মান সহকাৰে সোঁৱৰিব। অহল্যাবাইৰ জীৱনক সুশাসন, দেশপ্ৰেম আৰু সাংস্কৃতিক গৰ্বৰ প্ৰতীক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইগৰাকী নাৰীয়ে তেওঁৰ উৎসৰ্গীকৃত মনোভাৱেৰে দেশৰ সাংস্কৃতিক সজাগতাক অধিক শক্তিশালী কৰি গৈছে। এডমিৰেল কৃষ্ণ স্বামীনাথনে আজি নৌবাহিনীৰ 27 সংখ্যক মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এডমিৰেল দীনেশ কে ত্ৰিপাঠীৰ ঠাইত এই পদত অধিষ্ঠিত হয়। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এডমিৰেল

0: স্বামীনাথনে কয় যে দেশৰ সুৰক্ষাৰ প্ৰতি ভাৰতীয় নৌবাহিনী আগবঢ়াই অহা উল্লেখনীয় বৰঙণি আছে। আঞ্চলিক সুৰক্ষা প্ৰত্যাহ্বানমূলক জটিল আৰু আগতীয়াকৈ ধাৰণা কৰিব নোৱাৰা ধৰণৰ তথা অনিশ্চিত পৰিস্থিতিত দেশৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰে নৌবাহিনীয়ে সতৰ্ক প্ৰহৰী হিচাপে কাম কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। শ্ৰীস্বামীনাথনে লগতে দেশৰ সুৰক্ষা তথা অৰ্থনৈতিক দিশসমূহক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত বাহিনীটো সততে সক্ৰিয় হৈ থকাটো নিশ্চিত কৰাই তেওঁৰ সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় হ'ব বুলি উল্লেখ কৰে।
1: The Indian Navy stands vigilant to protect national interests wherever they are and is very actively deployed in a regional security environment that continues to remain challenging, complex, unpredictable and uncertain. It shall be my highest priority to ensure that the Indian Navy maintains the highest level of operational readiness and combat effectiveness so that it can protect the nation's security and economic interests wherever they can be.
0: IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ আৰু বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ দেশবাসীক আহ্বান জনাইছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ পৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু বৃন্দগানৰ অনুষ্ঠানত প্ৰথমেই শুনক অমিত সৰকাৰ ৰচিত এটি গীত।

0: বৃন্দগানৰ অনুষ্ঠানটিত অমিত সরকার রচিত গীতটি শুনিলে।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: বৃন্দগানৰ অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে পুৰুষোত্তম দাস প্ৰযোজিত এটি গীত।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান, অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ, আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীৰ প্ৰতি আহান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই আহান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
2: तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
1: অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে লগতে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান পাব পাৰি। শ্ৰীমোদীয়ে দেশৰ প্ৰতিটো

0: কৰা হয়। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে আন কেইবাগৰাকীও চিকিৎসকে এই শিবিৰত 150গৰাকীৰো অধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু মানাহৰ বিধায়ক থনেশ্বৰ বসুমতাৰীৰ তত্বাৱধানত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অংশ লৈ বিধায়ক বসুমতাৰীয়ে কয় যে উন্নত চিকিৎসাৰ বাবে যাব নোৱাৰা গ্ৰামাঞ্চলৰ ৰোগীসকলৰ সুবিধাৰ্থে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰৰ পৰীক্ষণৰ অন্তত জটিল ৰোগ ধৰা পৰা ৰোগীসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। নৱপ্ৰজন্মৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ চৰ্চা তথা প্ৰসাৰৰ হকে নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কলহ নাট্যগোষ্ঠীৰ উদ্যোগত অসমীয়া ভাওনাৰ বচন বিলাপ আৰু লেচাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰালত কালি পুৱাৰে পৰা আয়োজিত এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিগত বৰ্ষতো কলহ নাট্যগোষ্ঠীয়ে অংকীয়া ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি শ্বিলঙত আয়োজিত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল কাৰ্যসূচীৰ 76 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। চাইকেল চালনাৰ জৰিয়তে যুৱ সম্প্ৰদায় খেলুৱৈ শাৰীৰিক সুস্থতাৰ প্ৰতি সচেতন লোকসকলকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকক একগোট কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি অহা এই কাৰ্যসূচী মন্ত্ৰীগৰাকীয়ে আজি শ্বিলঙত থকা ৰাজ্যিক কেন্দ্ৰীয় পুথিভঁৰাল চৌহদৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলৰ সন্মুখত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহান জনোৱা ফিট ইণ্ডিয়া আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ ভিন ভিন অঞ্চলত লাখ লাখ লোকে প্ৰতি দেওবাৰে অংশগ্ৰহণ কৰা ছানডেজ অন চাইকেল শীৰ্ষক এই অনুষ্ঠান সম্প্ৰতি এটা ৰাষ্ট্ৰীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে। আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰেক্সা খাৰ্চেও অংশগ্ৰহণ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ। আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এয়াৰ মোবাইল এপযোগে। প্ৰশ্ৰোতা, আমাৰ এতিয়া অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে নিৰ্মত নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা আৰু শেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত কৌস্তুভ দাস, নিদৰ্ণ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত মই পুলকিতা বৰুৱা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু চাহগছৰ মাজে মাজে।

অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজি 31 মে দিনটো বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি ধূমপান বা ধপাত সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগ আৰু প্ৰতিকাৰ সম্পৰ্কে ডাক্তৰ জ্যোতিৰ্ময় চৌধুৰীয়ে কি কয় শুনো আহকচোন।

ধূমপান তথা ধপাতৰ ব্যৱহাৰ বহু শতিকা ধৰি আমাৰ সমাজত প্ৰচলিত হৈ আহিছে, কিন্তু ইয়াৰ ক্ষতিকাৰক প্ৰভাৱসমূহ বিগত কিছু দশকৰ পৰাহে ভালদৰে জনা গৈছে। ধূমপান স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। মন কৰিবলগীয়া যে ধূমপান কৰা ব্যক্তিসকল ধূমপান নকৰা ব্যক্তিসকলতকৈ প্ৰায় 10 বছৰমান আগেয়ে মৃত্যুবৰণ কৰে। সাধাৰণতে আমি জানো যে ধূমপান কৰা ব্যক্তিসকলৰ কৰ্কট ৰোগ বা কেঞ্চাৰ হ'ব পাৰে, কিন্তু কৰ্কট ৰোগৰ উপৰিও অন্য বিভিন্ন ধৰণৰ ৰোগ ধূমপানৰ ফলত হ'ব পাৰে, যিহেতু ই হাওঁফাওঁৰ উপৰিও শৰীৰৰ প্ৰায় সকলো অংগ প্ৰত্যংগ যেনে হৃদয়, তেজৰ শিৰা, ধমনী, জননাংগ, মুখ, ছাল, চকু, হাড় আদিৰো ক্ষতি কৰে। ধূমপানৰ ফলত শৰীৰৰ ভিতৰত নিকটিনৰ লগতে প্ৰায় 5000মান ৰাসায়নিক দ্ৰব্যৰ প্ৰৱেশ ঘটে। এই ক্ষতিকাৰক দ্ৰব্যসমূহৰ প্ৰায় 70 বিধমান কেঞ্চাৰ বা কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা ভিতৰ তথ্যৰ পৰা দেখা গৈছে যে সকলো ধৰণৰ কৰ্কট ৰোগৰ প্ৰায় 20% ধূমপানৰ বাবে হোৱা। অন্যহাতে হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত প্ৰায় 80% ৰোগীয়ে ধূমপান কৰাৰ তথ্য পোৱা যায়। ধূমপানৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগৰ উপৰিও শৰীৰৰ অন্য যেনে মুখগহ্বৰ, ডিঙি, খাদ্যনলী, বৃক্ক, জৰায়ু, যকৃত, মূত্ৰাশয়, পাকস্থলী আদিতো কৰ্কট ৰোগ হ'ব পাৰে। তাৰোপৰি ই ৰক্তকণিকাৰ কৰ্কট অৰ্থাৎ ব্লাড কেঞ্চাৰৰ সম্ভাৱনাও বৃদ্ধি কৰে। ধূমপানেনো হাওঁফাওঁৰ কিদৰে ক্ষতি কৰে? ধূমপানৰ ফলত শ্বাসনলী আৰু হাওঁফাওঁৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ুথলীসমূহৰ ক্ষতি সাধন হয়। এই ক্ষতি প্ৰথম অৱস্থাৰ পৰাই আৰম্ভ হয় যদিও ৰোগ হিচাপে দেখা দিবলৈ কেইবাবছৰৰো প্ৰয়োজন হ'ব পাৰে। এই ক্ষতিৰ ফলত দীৰ্ঘম্যাদী গুৰুতৰ সমস্যা যেনে COPD বা সংক্ৰমণজনিত ৰোগ যেনে যক্ষ্মা, নিউমনিয়া ইত্যাদি হ'ব পাৰে। তাৰোপৰি ই হাঁপানী ৰোগৰ লক্ষণসমূহো যথেষ্ট বৃদ্ধি কৰিব পাৰে। ধূমপায়ীৰ কাহ কিয় নহয়? ধপাতৰ ধোঁৱাত থকা ৰাসায়নিক পদাৰ্থসমূহ তথা ক্ষুদ্ৰ কণাসমূহে শ্বাসনলী আৰু হাওঁফাওঁক উত্তেজিত কৰে। যেতিয়া ধূমপান কৰা হয় তেতিয়া শৰীৰে শ্লেষ্মা বা কফ প্ৰস্তুত কৰি আৰু কাহৰ জৰিয়তে এনে ক্ষতিকাৰক পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দি ৰক্ষা পাবলৈ চেষ্টা কৰে। সেয়ে ধূমপায়ীসকলে প্ৰায়ে কাহি থকা আমি লক্ষ্য কৰোঁ। ধূমপানৰ ফলত হৃদয় আৰু তেজৰ নলিকাসমূহ কিদৰে ক্ষতি সাধন হয়? ধূমপানৰ ফলত হৃদপিণ্ডৰ পেশীসমূহত ৰক্ত প্ৰৱাহ কমি যায়, যাৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ যাব পাৰে। ধূমপানৰ ফলত ৰক্তচাপ বা ব্লাড প্ৰেছাৰ বৃদ্ধি হয়, শাৰীৰিক পৰিশ্ৰমৰ ক্ষমতা হ্ৰাস পায় আৰু ৰক্তকণিকাসমূহৰ গোট মৰাৰ সম্ভাৱনা বৃদ্ধি হয়। এইবোৰে হৃদযন্ত্ৰৰ সাধাৰণ ক্ৰিয়াত বাধা জন্মায় আৰু হৃদক্ৰিয়া বন্ধ বা ষ্ট্ৰকৰ আশংকা বৃদ্ধি কৰে। ধূমপানৰ ফলত শৰীৰৰ পাৰ্শ্বৱৰ্তী অংগ প্ৰত্যংগসমূহ যেনে হাত, ভৰি আদিলৈ তেজৰ চলাচল হ্ৰাস পায়, যাক পেৰিফেৰিয়েল ভাস্কুলাৰ ডিজিজ বুলি কোৱা হয়। ইয়াৰ ফলত খোজ কৰাৰ সময়ত ভৰিৰ বিষ, হাতত জোৰ কমকৈ পোৱা ইত্যাদি আৰু সেইবোৰ অংগত ঘাও হ'ব পাৰে। ধূমপান আৰু প্ৰজনন ক্ষমতা। ধূমপানৰ ফলত পুৰুষ আৰু মহিলা উভয়ৰে জননাংগৰ ক্ষতি হয় তথা সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়। পুৰুষৰ ক্ষেত্ৰত যৌন ক্ষমতা হ্ৰাস, শুক্ৰাণুৰ বিকৃতি, মহিলাৰ ক্ষেত্ৰত জৰায়ুৰ বাহিৰত গৰ্ভধাৰণ, গুৰুতৰ ৰক্তক্ষৰণ, আগতীয়া প্ৰসৱ, কম ওজনৰ শিশুৰ জন্ম বা জন্মগত বিকৃতি থকা শিশুৰ জন্ম হ'ব পাৰে। ধূমপান আৰু চকুৰ ক্ষতি। দীঘলীয়া সময়ৰ বাবে কৰা ধূমপানে দৃষ্টিশক্তি তথা চকুৰ স্নায়ুক প্ৰভাৱিত কৰে। ইয়াৰ ফলত কিছুমান শাৰীৰিক পৰিস্থিতি উদ্ভৱ হয় যি চকুজুৰিক প্ৰভাৱিত কৰে, যেনে চকুৰ চাপ বৃদ্ধি হয় যাক গ্লুক'মা বুলি কোৱা হয়, চকুৰ চানি পৰা ৰোগ সোনকালে হয়, চকুৰ মেকুলা বা ৰেটিনাৰ কেন্দ্ৰীয় অংশৰ ক্ষতি হয় যাৰ ফলত দৃষ্টিশক্তি হ্ৰাস হয়। ধূমপানৰ ফলত এই গুৰুতৰ সমস্যাসমূহৰ উপৰিও আৰু বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে, যেনে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে, দাঁত আৰু দাঁতৰ মাৰিৰ ৰোগৰ আশংকা বৃদ্ধি কৰে, গোন্ধ আৰু সোৱাদৰ অনুভূতি হ্ৰাস কৰে, ছালৰ ৰুক্ষতা আৰু বয়স বৃদ্ধি কৰে, উশাহৰ দুৰ্গন্ধ আৰু দাঁত ৰঙা কৰে, হাড়সমূহ দুৰ্বল কৰে, গাঁঠিৰ বিষ বা আৰ্থাইটিছ বৃদ্ধি কৰে, কটা ঘাঁহ শুকুৱাবলৈ অধিক সময় লগা হয়। ধূমপানে শিশু আৰু কিশোৰসকলৰ শৰীৰত কি প্ৰভাৱ পেলায়? ধূমপান বা আন ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰে শিশু আৰু কিশোৰসকলৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। আমি ইতিমধ্যে আলোচনা কৰি অহা সমস্যা বা ৰোগসমূহ কম বয়সতে আৰম্ভ হ'ব পাৰে। তাৰোপৰি নিকটিনৰ আসক্তিয়ে কিশোৰসকলৰ মগজুৰ বিকাশত ক্ষতি

পৰে। ধূমপান কৰা শিশু বা কিশোৰসকলৰ ক্ষেত্ৰত কিছুমান স্বাস্থ্যজনিত সমস্যাই অধিকভাৱে দেখা দিয়ে। উদাহৰণস্বৰূপে সঘনাই কাহ, উশাহ চুটি হৈ যোৱা, খৰকৈ উশাহ লোৱা, মূৰৰ বিষ, বৰ্ধিত কফ, গুৰুতৰ চৰ্দি বা ফ্লুজাতীয় ৰোগৰ লক্ষণ তথা শাৰীৰিক সক্ষমতাৰ হ্ৰাস আদি। ছেকেণ্ড হেণ্ড স্মক বা পৰোক্ষ ধূমপাননো কি? এটা অতি মন কৰিবলগীয়া কথা হ'ল যে ধূমপানে কেৱল ধূমপায়ীজনকে ক্ষতি নকৰে, ধূমপায়ী ব্যক্তিৰ ওচৰত থকা ব্যক্তিসকলৰো শাৰীৰিক ক্ষতি কৰে, আৰু এই ক্ষতি ধূমপায়ী ব্যক্তিসকলৰ ক্ষতিৰ প্ৰায় সমকক্ষ হয়। আৰু এটা কথা মন কৰিবলগীয়া যে ধূমপানৰ কোনো ধৰণৰ পদ্ধতিয়ে যেনে চিগাৰেট, বিড়ি, হোকা সুৰক্ষিত নহয় বা ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰিব নোৱাৰে। ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 13 লক্ষাধিক লোক ধূমপান আৰু ধপাতৰ ব্যৱহাৰৰ ফলত হোৱা ৰোগত মৃত্যুবৰণ কৰে। ভাৰতবৰ্ষত 15 বছৰ বয়সৰ ওপৰৰ 19% লোকে ধূমপান বা ধপাতৰ ব্যৱহাৰ কৰে। যদিও বা আমাৰ দেশত ধোঁৱাবিহীন ধপাত যেনে খৈনী, গুটখা, জৰ্দা আদিৰ ব্যৱহাৰ বেছি, তথাপিও ধোঁৱাযুক্ত ধপাত বা ধূমপান যেনে বিড়ি, চিগাৰেট, হোকাৰ ব্যৱহাৰো উল্লেখনীয় পৰিমাণৰ। ভাৰতত প্ৰায় 10.7% লোকে ধূমপান কৰে আৰু ইয়াৰে পুৰুষৰ সংখ্যা প্ৰায় 9% আৰু মহিলাৰ প্ৰায় 2%। উদ্বেগজনক বিষয় হ'ল ভাৰতত কিশোৰসকলৰ অৰ্থাৎ 13-15 বছৰ বয়সৰ প্ৰায় 4.1% ব্যক্তিয়ে ধূমপান কৰে। ভাৰতত প্ৰায় 30% ব্যক্তি পৰোক্ষ ধূমপানৰ প্ৰভাৱত পৰে আৰু কিশোৰসকলৰ প্ৰায় 21% পৰোক্ষ ধূমপানৰ প্ৰভাৱত পৰে। জনস্বাস্থ্যৰ ক্ষেত্ৰত ধূমপান এক উদ্বেগৰ বিষয়, কাৰণ ইয়াৰ ফলত অকল স্বাস্থ্যৰেই ক্ষতি নহয়, ই সামাজিক আৰু অৰ্থনৈতিক ক্ষতিও কৰে। ধপাতৰ ব্যৱহাৰৰ ফলত ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 177,000 কোটি টকাৰ ক্ষতি হয়। ধূমপানৰ পৰিত্যাগ। ইতিমধ্যে হোৱা আলোচনাৰ পৰা আমি জানিব পাৰিছোঁ যে ধূমপান কৰাৰ ফলত ধূমপানজনিত বহুতো স্বাস্থ্য সমস্যাই এজন ব্যক্তিৰ জীৱনৰ মানদণ্ড হ্ৰাস কৰে, আগতীয়াকৈ মৃত্যু ঘটাব পাৰে, তাৰোপৰি ই সামাজিক আৰু আৰ্থিক ক্ষতিও কৰে। এনেধৰণৰ ক্ষতিকাৰক অভ্যাসৰ পৰা আমি কেনেধৰণে মুক্তি পাব পাৰোঁ? বাৰু ধূমপানৰ ফলত ধূমপায়ী ব্যক্তিৰ মগজুৱে অহৰহভাৱে নিকোটিন নামৰ আসক্তি সৃষ্টি কৰিব পৰা ৰসায়নৰ সংস্পৰ্শত আহি থাকে। গতিকে নিয়মিতভাৱে ধূমপান কৰা ব্যক্তিয়ে ধূমপান পৰিত্যাগ কৰিলে শাৰীৰিক অস্থিৰতা, মনোযোগ দিব নোৱাৰা, ভোকৰ তাৰতম্য ঘটা বা পুনৰ ধূমপান বা অন্য ধপাতজাতীয় সামগ্ৰীৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰা আদি লক্ষণৰ সন্মুখীন হ'ব পাৰে। এনে ক্ষেত্ৰত ধূমপান পৰিত্যাগ কৰিব বিচৰা ব্যক্তিসকলে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ব্যৱহাৰ চিকিৎসা আৰু নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীৰ জৰিয়তে বিশেষ কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন নোহোৱাকৈ ধূমপান পৰিত্যাগ কৰিব পাৰি। শেষত আমি মনত ৰখা উচিত যে যিকোনো প্ৰকাৰৰ ধূমপানে শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক আৰু ধূমপানে আমাৰ আয়ুস প্ৰায় 10 বছৰমান হ্ৰাস কৰে, গতিকে ইয়াক বৰ্জন কৰাটো অতি প্ৰয়োজনীয়।

0: শ্ৰোতাসকলে ইমান পৰে ডাক্টৰ জ্যোতিৰ্ময় চৌধুৰীয়ে ধূমপানৰ ফলত হোৱা বিভিন্ন ৰোগ প্ৰতিকাৰ সম্পৰ্কে আগবঢ়োৱা বিষয়টি শুনিলে। শ্ৰোতাসকল, বাগিচাঞ্চলত ধূমপানৰ সজাগতা সম্পৰ্কে শিৱসাগৰ জিলাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেণু গোৱালাই কি কৈ শুন আহকচোন।
1: ধূমপান হৈছে মানৱ জীৱনৰ নিৰোগ ঘাতক। ধূমপান শৰীৰৰ প্ৰতিটো অংগৰ বাবে মাৰাত্মক। চিগাৰেটৰ পেকেটত লিখাই থাকে দেখোন, নহয় জানো, স্মকিং ইজ ইনজুৰিয়াছ টু হেলথ। বৰ্তমান বেছিভাগ মানুহৰ কেঞ্চাৰ হোৱাৰ মূল কাৰণে হৈছে ধূমপান। স্বাস্থ্যবিজ্ঞানে কৈছে যে ধূমপান কৰা প্ৰতিজন পুৰুষ 20 মিনিট আৰু নাৰীৰ 17 মিনিট আয়ুস কম হয়। ইয়াৰ উপৰিও হাৰ্ট এটেক, ষ্ট্ৰোক, লাংচ কেঞ্চাৰ, বিভিন্ন ধৰণৰ ৰোগৰ কাৰকে হৈছে ধূমপান। ধূমপানে অকল শৰীৰকে ধ্বংস কৰা নহয়, ই এটা পৰিয়াল আৰু এখন সমাজো ধ্বংস কৰে। ই এক সামাজিক ব্যাধি, ই এক প্ৰকাৰৰ শাৰীৰিক ও সামাজিক ব্যাধি। এইকাৰণেই যে ধূমপান কৰা সময়ত যদি

0: এতিয়া বাগিচাখনত প্ৰতি দেওবাৰে দেওবৰীয়া অনুষ্ঠান, দেওবৰীয়া আড্ডা পাতিব লাগে, দেওবৰীয়া ক্লাব পাতিব লাগে, আৰু সেই ক্লাবত বিশেষকৈ কাৰ্যসূচী হ'ব লাগে ধূমপান বিৰোধী সজাগতা সভা বা ধূমপান বিৰোধী নৃত্য নাটক, ধূমপান বিৰোধী গান, এনেধৰণৰবিলাক মানে সেই সভাত প্ৰতি দেওবাৰে যদি দেখুওৱা হয় তেতিয়া বাগিচা অঞ্চলত যথেষ্ট ধূমপানৰ পৰা আমি ৰক্ষা পাব পাৰিম, মানে ধূমপানৰ যি বেয়া প্ৰভাৱ কুপ্ৰভাৱ সেই প্ৰভাৱৰ পৰা আমি মুক্ত হ'ব পাৰিম। আৰু ধূমপানমুক্ত দিৱস যেনেধৰণৰ 31 মে'ত পতা হয়, মানুহক সজাগ কৰিব লাগে, মহিলাসকল ওলাই আহিব লাগে, পুৰুষসকল ওলাই আহিব লাগে, জ্যেষ্ঠ নাগৰিকসকল আছে তেখেতসকলো জড়িত হ'ব লাগে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, বিভিন্ন ধৰণৰ অফিচৰ কৰ্মচাৰীসকল আছে, এনেধৰণৰ সামাজিক সকলো লোক যদি সচেতন হয় তেনেহ'লে নিশ্চয় ধূমপানৰ পৰা আমি মুক্ত হ'ব পাৰিম, ধূমপানৰ যি কুপ্ৰভাৱ তাৰ পৰা আমি হাত সাৰিব পাৰিম। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমি নিজে নিজকে সচেতন হ'ব লাগিব, নিজে নিজকে সজাগ হ'ব লাগিব, নিজৰ শৰীৰটো বচাই ৰাখিব লাগিব। কথাতে কয় দেখোন হেলথ ইজ ৱেলথ, স্বাস্থ্যই সকলো, স্বাস্থ্যই মূল ধন। আৰু এই কথা যদি আমি বুজি নাপাওঁ আৰু আমি নাখাবলগীয়া খাদ্য বা নিচাজাতীয় দ্ৰব্য যদি সেৱন কৰোঁ, ধপাত খাওঁ, তেনেহ'লে আমি নিজৰ স্বাস্থ্যটো নিজে ধ্বংস কৰিম। সেয়ে সকলো মানুহ নিজে সজাগ আৰু সচেতন হোৱা উচিত, আৰু সেই সজাগতা আমি সমাজতো অনা উচিত, তেতিয়াহে আমাৰ সমাজখন, আমাৰ বাগিচাখন ৰক্ষা পৰিব, আৰু আমাৰ যি মানৱ সম্পদ সেই মানৱ সম্পদ ৰক্ষা পৰিব, আমাৰ নৱপ্ৰজন্মই ইয়াৰ পৰা মুক্ত হ'ব বুলি ভাবিছোঁ।
1: যিহেতু আজিৰ দিনটো বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে, এই দিৱসৰ লগত সংগতি ৰাখি বাইদেউ বাগিচা অঞ্চলত ইয়াৰ সজাগতা সম্পৰ্কে বহু কথাই ক'লে, ইয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল।
0: ধন্যবাদ।
1: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক শিৱচৰণ দাস আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমৰ।

শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হলহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহ কচাৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

চাহ গছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

শ্রোতাসকলক পুনতে জানাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 8 বজাত মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব।

5:55 শুনিবলৈ পাব বৃন্দগান, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বৰ্ষাকালীন মাহজাতীয় শস্যৰ কৃষি ব্যৱস্থাপনা, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা, জুৰি তালুকদাৰ আৰু ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বীণা হাজৰিকাৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:00 ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীৰ কথিকা ভাষা

খাত অভিধানৰ ভূমিকা 7:20 নলিনী মহন্ত আৰু সহশিল্পীসকলে পৰিৱেশন কৰা নাম 7:35 পূবালীৰ হৈ অনুষ্ঠানত বিজেন্দ্ৰ ৰাভাৰ সংগীসকলৰ কণ্ঠৰ ৰাভা গীত নিশা 9:30 মহাপুৰুষ মাধৱদেৱৰ জীৱনভিত্তিক এখনি সংগীতালেখ্য ৰসময়ী মাগহু ভকতি ৰচনা ৰবীন দাসৰ প্ৰযোজনা অৱনী ৰঞ্জন পাঠক আৰু নন্দিতা শৰ্মাৰ নিশা 9:00 চিত্ৰগীত 9:30 আধুনিক গীত অনুষ্ঠান নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ এম ৰাজমৰ বেহেলা বাদন এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে শ্ৰোতাসকলক এইখিনিতে জানিবলৈ লৈছো আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে কালি নিশা 9:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু আমাৰ স্বাস্থ্য এই বিষয়ে যোগ শিক্ষকদ্বয় দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ 9:30 এখনি নাটক চিৰাজ লক্ষীধৰ শৰ্মাৰ মূল চুটিগল্পৰ দাতাৰ অভিযোজনা অৰুণ শৰ্মাৰ প্ৰযোজনা ফণী শৰ্মাৰ শ্ৰোতাসকলক পুনৰবাৰ জনাইছো কাইলৈ 9:30 এখনি নাটক চিৰাজ লক্ষীধৰ শৰ্মাৰ মূল চুটিগল্পৰ অনাতাৰ অভিযোজনা অৰুণ শৰ্মাৰ প্ৰযোজনা ফণী তালুকদাৰৰ 6:40 ক্ৰীড়া বাৰ্তা 5:45 বিদ্যাৰ্থী অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতিৰ প্ৰথম খণ্ড 5:00 আগবঢ়াব অংকুমণি বৰাই 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতি মালিকা শিল্পী জয়ন্ত হাজৰিকা দীপালী বৰঠাকুৰ ৰেদীপ দত্ত দেৱজানী শৰ্মা আৰু দিলীপ চৌধুৰী 5:55 জ্ঞান বিজ্ঞান যুগুতে আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই 6:30 নিয়োগ বাতৰি যুগুতে আগবঢ়াব উৎপল বৰাই 7:15 আজি পুৱা আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ 9:15 জিলাৰ ৰেহৰূপ 9:20 অসমীয়া আৰু হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত 10:00 হাতে পাতে সুৰৰ আৱেগ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ আগবঢ়াব পম্পী বৈশ্যই 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ 11:05 পাৰাগমালা লাইভ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত বৃদ্ধগান্তি শুনিলে।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক অসামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীৰ ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ দখল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
2: इस समय देश के ज्यादातर हिस्सों में बहुत गर्मी पड़ रही है। तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
0: অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ

0: হস্তান্তৰ কৰে। তেওঁ কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে লগতে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান পাব পাৰি। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ উঠিছে বুলি উল্লেখ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি তেওঁ তৰুণ প্ৰজন্মক এনে একোটা ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায় আৰু বন্ধৰ দিনত এটা তাৰকা গৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে অসমক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰামৰ্শই বিকশিত অসমৰ গতিত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহত ভাৰতক সুদক্ষতাৰে আগবঢ়াই নিয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সুনিপুণ গভীৰ দৃষ্টিভংগী অতি জ্ঞানবৰ্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক। ডঃ জয়শংকৰে প্ৰদান কৰা বহুমূলীয়া সময় আৰু পৰামৰ্শৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰি ডঃ শৰ্মাই বিদেশ মন্ত্ৰীগৰাকীৰ দিক নিৰ্দেশনা আৰু পৰামৰ্শৰে অসমীয় চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে দুগুণ উৎসাহেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত সাংসদ নিশিকান্ত দুবেকো সাক্ষাৎ কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সৌজন্যমূলক সাক্ষাৎ কৰে। ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোডীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদ কামনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰে। ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.3 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকা বাবে ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কোকৰাঝাৰত এই উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত ধপাত বিৰোধী সজাগতা কাৰ্যসূচী আয়োজন কৰা হয়। শিলচৰতো জিলা ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত ধপাত আৰু নিকটিন আসক্তিৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। মৰিগাঁও আৰু ধেমাজি জিলাতো ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত পদযাত্ৰা আৰু ৰাজহুৱা সভাৰ আয়োজনেৰে ধপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আজি 1000গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰীৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হয়। গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত এই পৰীক্ষাৰ জৰিয়তে বাছনি কৰিবলগীয়া মুঠ 40গৰাকী শিক্ষাৰ্থীক জলপানী আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোৰ উদ্ধৃতিৰে আকাশবাণীৰ শিৱসাগৰৰ সংবাদদাতাই জানিবলৈ দিছে। শিৱসাগৰ ছোৱালী কলেজ কেন্দ্ৰত অনুষ্ঠিত আজিৰ বাছনি পৰীক্ষাত অঞ্চলটোৰ মুঠ 172গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। প্ৰকল্পটোৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমীৰণ ফুকনে এনেদৰে কয়।
1: অসম ছাত্ৰ সন্থাৰ এটা সপোনৰ প্ৰকল্প প্ৰত্যাশা, যি প্ৰকল্পৰ অধীনত আমি UPSCত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু তাত সফলতা লাভেৰে সৈতে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটোত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো গুৰুত্ব, আমোলাসকলে ভাৰতৰ প্ৰশাসন ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যিটো গুৰুত্বপূৰ্ণ ভূমিকাত তেওঁলোক অৱতীৰ্ণ হয়, সেই ভূমিকাত যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী গৈ তাত নিয়োজিত হ'ব পাৰে, সেই পৰ্যায়ত আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাশা প্ৰকল্পৰ অধীনত

0: প্ৰত্যেক বছৰে যোৱা বৰ্ষৰ পৰা অসমৰ পৰা 26 গৰাকী নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছৰ অধীনত 7খন ৰাজ্যৰ পৰা 2গৰাকীকৈ সৰ্বমুঠ 40 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি দিল্লীৰ নেক্সট IAS শিক্ষক প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ গ্ৰহণৰ কাৰণে প্ৰেৰণ কৰিছোঁ। এই প্ৰশিক্ষণৰ বাবে যি মাচুল হয় সেই মাচুল আমি সদৌসম ছাত্ৰ সংখ্যা ব্যয় কৰাৰ সমান্তৰালভাৱে প্ৰশিক্ষণকালীন সময়ত আমাৰ যিসকল প্ৰশিক্ষাৰ্থী দিল্লীত থাকি পঢ়া শুনা কৰিব তেওঁলোকক মাহিলী 12,000 টকাকৈ জলপানী প্ৰদান কৰা হৈছে। লক্ষ্য এটাই, UPSCত আমাৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে অৱতীৰ্ণ হয়, তাত সফলতা লাভ কৰে আৰু আহিব লগা দিনত অসম তথা উত্তৰ পূৰ্বৰ আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ যোগেদি ভাৰতবৰ্ষলৈ, অসম আৰু উত্তৰ পূৰ্বলৈ যাতে সেৱা আগবঢ়াব পৰাকৈ তেওঁলোক শক্তিশালী ৰূপত আগবাঢ়ি যায়, সেই লক্ষ্যৰে সৈতে প্ৰকল্পক আমি আগবঢ়াই লৈ গৈ আছো।
1: ধেমাজি সাংবাদিক সংস্থাৰ অন্যতম সাংবাদিক সংগঠন জুনাই প্ৰেছ ক্লাবৰ দ্বাদশ সাধাৰণ অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ সভাগৃহত অনুষ্ঠিত হয়। অধিৱেশনত মুকলি সভাৰ লগতে মননশীল বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠানতে জুনাইৰ বিশিষ্ট শিক্ষাবিদ প্ৰতাপ চন্দ্ৰ পাৱকক জীৱনজোৰা সাধনা বঁটা, জ্যেষ্ঠ সাংবাদিক মৃদুপ্ৰৱণ চুতীয়াক সাংবাদিকতা বঁটা আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ অলুম নৰহক জৰ্জ পেগু হোৱাৰেণী কৃতি শিক্ষাৰ্থী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা জুনাই অঞ্চলৰ 6গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নৱপ্ৰজন্মৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ চৰ্চা তথা প্ৰসাৰৰ হকে নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং নাট্যগোষ্ঠীৰ উদ্যোগত অসমীয়া ভাওনাৰ বচন, বিলাপ আৰু লেচাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰালত কালি পুৱাৰে পৰা আয়োজিত এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বিগত বৰ্ষতো কলং নাট্যগোষ্ঠীয়ে অংকীয়া ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো দুখন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত ইণ্ডোনেছিয়াৰ যুটী মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰে। বিগত দুবছৰত ভাৰতে প্ৰথমবাৰৰ বাবে এই খিতাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে খাই খাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকি ৰেড্ডী আৰু চিৰাগ ছেট্টী যুটীৰ ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ দখল। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 6:45।
2: মিডিয়া মুভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই বিষয়ত আলোচনা কৰিবলৈ আমি দুগৰাকী সমল ব্যক্তিক আজি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে ডক্টৰ পল্লৱী ডেকা, এখেত আহিছে কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিৰ পৰা, আৰু এনেগৰাকী কৃষি অৰ্থনীতি বিশেষজ্ঞ। লগতে আছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ জুৰি তালুকদাৰ, এখেত উদ্ভিদ ৰোগ বিশেষজ্ঞ।
4: নমস্কাৰ,
3: আপোনালোক দুয়োগৰাকীকে স্বাগতম। এতিয়া আজিৰ যিটো আমাৰ বিষয় বৰ্ষাকালীন মাহজাতীয় শস্য, আমি মাহজাতীয় শস্য বুলি ক'লে আমি যিবিলাক সততে দেখোঁ সেইবিলাক আমি ঠিক আঘোণ মাহত ধান চপোৱাৰ পাছত, আমি পথাৰ শস্য বুলি ক'লে ধান চপোৱাৰ পাছত আমি সততে দেখিবলৈ পাওঁ। কিন্তু এতিয়া বৰ্ষাকালীন বুলি ক'লে, বৰ্ষাকালীন মাহজাতীয় শস্য বুলি ক'লে কোনবিলাক খেতিৰ কথা আপোনালোকে ক'ব?
4: হয়, বৰ্ষাকালীন অৰ্থাৎ আমি ইংৰাজীত ক'বলৈ খাৰিফ ছিজন বুলি কোৱা হয়। বৰ্ষাকালীন আমি কৰিব পৰা মাহজাতীয় শস্যৰ ভিতৰত হ'ল মাটিমাহ, মগুমাহ, কাউপি অৰ্থাৎ লেচেৰা মাহ, তাৰপিছত পিজনপি, অৰহৰ আমি বৰ্ষাকালীন বা শাওনৰ পৰা ভাদৰ মাহৰ ভিতৰত আমি কৰিব পাৰোঁ।
3: হয়, এতিয়া এনেধৰণৰ খেতিবিলাক কৰিবলৈ গ'লে আমি লাভজনক দিশটো আগতে অকণমান চাব খুজিছোঁ। মাহজাতীয় শস্য খেতিৰ যোগেদি কেনেকৈ

0: কৃষক লাভান্বিত হ'ব পাৰে?
1: হয়, আমি সকলোৱে জানো অসমখন প্ৰধানকৈ ধান ধান খাদ্য বেছিকৈ কৰা হয় অসমত। গতিকে এই ধানৰ উৎপাদনত যিহেতু অসমৰ কৃষকসকল পুৰা সততাৰে লাগি থাকে, তাৰ লগতে মাহজাতীয় শস্যৰ কিছুমান মানে বিশেষ মানে আগবঢ়া দেখা নাযায়। কিন্তু কি হয় কি, আমি কিছুমান ধৰক পদ্ধতি আছে বা কিছুমান আমি উপায় আছে যাৰ থ্ৰুৱেদি আমি কি কৰিব পাৰোঁ, এই খেতিৰ দ্বাৰা আমি আৰ্থিক লাভালাভ হ'ব পাৰোঁ। যেনেকৈ ধৰক কিছুমান অঞ্চলত কি হয়, কুঁহিয়াৰৰ ধৰক অকল কুঁহিয়াৰ খেতিয়ে কৰে, সেই কুঁহিয়াৰ খেতি কৰা জেগাবোৰত যদি কুঁহিয়াৰৰ মাজে মাজে যিটো আমাৰ মিক্স ক্ৰপ বুলি কয় বা গোম ধান কৰে কিছুমানত, সেই গোম ধানৰ মাজে মাজে যদি আমি এই আমাৰ মাহজাতীয় শস্যৰ খেতি কৰোঁ, তেতিয়াহ'লে কি হয়, মাহজাতীয় শস্য কৰিলে মাটিৰ উৰ্বৰতাটো বাঢ়ে আৰু লগতে কি হয়, উৰ্বৰতা বাঢ়াৰ লগে লগে যিটো মানে আমাৰ প্ৰধান মূলত তাত যিটো শস্য কৰা হয় সেই শস্যৰ উৎপাদন বাঢ়ে। তাৰোপৰি কি হয়, অসমৰ কি হয়, বেছিভাগ জেগাতে দেখা যায় কি মানে কি হয়, আমাৰ শালি ধানটোতো কৰেই কিন্তু আহু ধানৰ খেতিও কৰে। যিবিলাক ধৰক বান আক্ৰান্ত এৰিয়া হয় সেইবিলাকত আহু ধান খেতি কৰে। গতিকে আগতীয়াকৈ অহা যিটো আমাৰ বানপানী হয় তাৰ আগতেই যদি আমাৰ এই মাহজাতীয় শস্যৰ খেতি কৰে নহয়, তেতিয়া কি হয়, আমাৰ উৎপাদন এক প্ৰকাৰে বাঢ়ি যায়। তাৰপিছত ছেকেণ্ড কথা হ'ল, আমাৰ ধৰক যিবিলাক অঞ্চলত মৰাপাটৰ খেতি কৰে, মৰাপাট ধৰক আমাৰ ফেব্ৰুৱাৰী মাহত আমাৰ কটা হৈয়ে যায়, তাৰপিছত কি হয়, পথাৰবিলাক চন পৰি থাকে। কিন্তু সেইবোৰ জেগাত যদি আমি চন নপৰি পেলাই সেইবোৰ জেগাত যদি আমি এই মাহজাতীয় শস্য কৰোঁ, শস্য কৰিলে কি হয়, সেই মাটিৰ উৰ্বৰতাটো বাঢ়ে, লগতে কি হয়, তাৰ উৎপাদন মাহজাতীয় শস্যৰ উৎপাদনো আমি পাবলৈ সক্ষম হওঁ।
0: এতিয়া মৰাপাটৰ খেতিৰ কথাটো আপুনি কৈছে, ফেব্ৰুৱাৰী মাহত মৰাপাটখিনি চপোৱা হয়, গতিকে তাৰ পাছতে সেইখিনি সময়তে মাহজাতীয় শস্য ৰুব পৰা যায়,
1: ৰুব পৰা যায়। ঠিক তেনেদৰে আৰু কিছুমান অঞ্চলত কি হয়, আমাৰ সৰিয়হৰ খেতি কৰে বা এনেকুৱা ঘেঁহুৰ খেতি কৰে, সেইবোৰ অঞ্চলতো আমাৰ ফেব্ৰুৱাৰীলৈকে আমাৰ এইবিলাক মানে কি হয়, হাৰ্ভেষ্ট কৰা হৈয়ে যায়। গতিকে সেইবোৰ জেগাতো কি কৰিব পাৰে, আমাৰ মাহজাতীয় শস্য খেতি কৰিব পাৰে আৰু মাহজাতীয় শস্য উঠোৱাৰ পিছতে ধানটো আৰম্ভ কৰিব পাৰে। মানে কি হয়, একেদৰা মাটিতে আমি দুই তিনিটা খেতি একেলগতে কৰি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ।
0: তেনেকে যিটো ক্ষয় ক্ষতিৰ সম্ভাৱনা এটা পৰিপূৰক হিচাপে থাকে, কিবা কাৰণত যদি এবিধ ফচল ভালকে উৎপাদন নহ'ল বা বেছি পানী হ'ল বা খৰাং হ'ল, তেনে ক্ষেত্ৰত এই মাহজাতীয় শস্যখিনি অকণমান পৰিপূৰক হিচাপে কৃষকজনক লাভ দিব পাৰে। আৰু আপুনি ক'লে যে কুঁহিয়াৰ বা গোম ধানৰ মাজে মাজে কিছু মাহজাতীয় শস্য কৰিব পাৰে, সেইবিলাক কোনবিলাক মাহজাতীয় শস্য কৰাৰ কথা আপুনি ক'ব?
1: সেইবিলাক মানে আমাৰ যিবিলাক গ্ৰীষ্মকালীন আমাৰ কিছুমান জাত আছে, ধৰক এইবিলাক কি হয়, যিবিলাক আমি মাজত কৰোঁ সেইবিলাক জাতবিলাক আমাৰ কিছু শ্বৰ্ট ডিউৰেশ্যন হ'ব লাগে, যিবিলাকৰ মানে কাৰ্যকালটো খুব কম হয়। ধৰক আপোনাৰ 80-90 দিন বা 75-85 দিন, তেনেকুৱা ধৰণৰ জাত কিছুমান নিৰ্বাচন কৰি ল'ব লাগে। আৰু তেনেকুৱা জাতৰ ভিতৰত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা কেইটামান জাত আছে, যেনেকৈ মাটিমাহৰ ক্ষেত্ৰত আছে KU301, আৰু আছে পণ্ট AU19, আৰু ইয়াৰ উৎপাদন 1.3 কুইণ্টলৰ পৰা 1.6 কুইণ্টল প্ৰতি বিঘা উৎপাদন পাব পাৰি। ঠিক তেনেদৰে যদি মগুমাহ খেতি কৰিবলৈ যায় তেতিয়া K851 আৰু প্ৰতাপ আছে, আৰু তেনেকৈ AAU34, AAU39 এই জাতসমূহ আছে। আৰু এই মগুমাহৰ জাতকেইটাৰ আপোনাৰ কৃষিকাল হৈছে 70-75 দিন, মানে ধৰক মোটামুটি আপোনাৰ 2.5 মাহমানৰ ভিতৰত উঠাব পাৰি। আৰু ইয়াৰ উৎপাদনো আপোনাৰ 1.3 কুইণ্টলৰ পৰা 1.8 কুইণ্টল প্ৰতি বিঘা আশা কৰিব পাৰি। এনেকুৱা যদি আমাৰ কমদিনীয়া যদি মাটিমাহৰ জাত নিৰ্বাচন কৰি লয়, তেতিয়া খুব ধুনীয়াকে কম দিনৰ ভিতৰতে আপোনাৰ ধান ৰোৱাৰ আগতে শেষ কৰিব পাৰে।
0: এতিয়া আমি ইয়াৰ যিটো কৃষিকাৰ্য সেইফালে আমি আগবাঢ়িম আলোচনাত, কিন্তু তাৰ আগে মই অকণমান আৰ্থিক দিশটোৰ ফালে যাব খুজিছোঁ। আৰ্থিক লাভালাভ কেনেধৰণৰ বা আপোনালোকে কেনে দেখিছে আপোনালোকে যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়ন কিছুমানলৈ যায়?
2: হয়, বাইদেউ ইতিমধ্যে ক'লে আমি মাহজাতীয় শস্যৰ পৰা কেনেকুৱা ধৰণৰ উপকাৰিতা পাব পাৰোঁ, মাটিৰ উৰ্বৰতা বঢ়াই, সেইটো তেনেকৈ আমি ইনডাইৰেক্টলি মানে আমি পোনপটীয়াকৈ নহ'লেও আমি এটা তাৰ পৰা লাভ পাওঁ, বা কাৰণ তাতে আমি একেদৰে মাটিতে যদি আমি মাটিমাহ লগাওঁ নেক্সট আমাৰ তাৰ পিছৰ শস্যটো আমাৰ উৎপাদন বঢ়ায়, তেনেকৈ আমি লাভান্বিত হ'ব পাৰোঁ। আৰু আমি যদি চাবলৈ যাওঁ পুৰা একদম যদি আমি বিজ্ঞানসন্মতভাৱে কৰোঁ, তেতিয়া আমি 1 হেক্টৰ মাটিত আমি প্ৰায় 35,000-45,000 যদি খৰচ কৰোঁ, আমি তাৰে 80,000 পৰা 80,000 আমি উৎপাদন লাভ পাব পাৰোঁ।

0: কেপ হব
1: বিছে পড় তেনেকে আমাৰ মুঠ লাভ আমি 20000 পা 25000 মান পাব পাৰো হেক্টৰ মাটিৰ পৰা হয় হয় তেনেকে আমি লাভমেন্ট হব পাৰো কিন্তু আমাৰ কিছমান সমস্যাৰ কাৰণে বা আমাৰ এতিয়াও আমাৰ ভাৰতবৰ্ষত ইয়াৰ উৎপাদনটো কমি আছে আৰু উৎপাদন কমি থকাৰ কাৰণে আমি বেলেগ দেশৰ পৰা আমাৰ আমদানি কৰি আনিব লগা হয় প্ৰায় আমাৰ কানাডা ম্যানমাৰ তাৰপিছত আফ্ৰিকান কিছুমান
0: কোন কোন মাহজাতীয় শস্যবিলাক আহে
1: বেছিকৈ মাটিমাহ মগুমাহ ৰহৰ এইবোৰ আমাৰ আমদানি কৰি আনিব লগা হয় যদি আমাৰ কৃষকসকলে আমাৰ ভাৰতবৰ্ষত যদি আমি ভালকৈ উৎপাদনটো কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ যিখিনি আমাৰ আমদানি কৰা ব্যয় হয় সেইখিনি আমাৰ খৰচটো কমি যাব আৰু তেনেস্থলত আমাৰ পুষ্টি নিউট্ৰিশ্যনেল ছিকিউৰিটিটো আমাৰ থাকিব লগতে আমাৰ কৃষি অৰ্থনীতিটো আমাৰ শক্তিশালী হ'ব
0: মানে কৃষিৰ স্বাৱলম্বিতাৰ এটা দিশ মানে এতিয়াও ক'ৰবাত খালী হৈ আছে আমি যদি মাহজাতীয় শস্যৰ দিশৰ পৰা চাওঁ এতিয়া আপুনি কৈছে যে আমি আমদানি কৰিবলগীয়া হয় অৰ্থাৎ আমাৰ মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি হোৱা নাই কোনোবা কোনোবা ক্ষেত্ৰত গতিকে তাৰ কাৰণবিলাক অকণমান ক'ব নেকি
2: হয় তাৰ কাৰণ মানে কি হয় আমাৰ মানে বিশেষকৈ কৃষকসকলে কি কৰে যিখিনি ধৰক তেখেতসকলৰ উৰ্বৰা মাটি থাকে সেইখিনি ধানৰ কাৰণে ৰাখি থৈ দিয়ে আৰু যিখিনি অনুৰ্বৰ মাটি থাকে সেইখিনিতহে মাহজাতীয় শস্য কৰে এইটো মানে প্ৰধান কাৰণ যিহেতু এইটো গ্ৰীষ্মকালীন হয় বন বাটৰ সমস্যা খুব হয় এই খেতিটোত তাৰপিছত আপোনাৰ উপযুক্ত শস্য পৰিচৰ্যাটো তেওঁলোকে নকৰে ধৰক লগাই থৈ দিলে তেনেকে হৈ থাকে তাৰ উপৰি কি হয় জলসিঞ্চনৰ অভাৱ আমাৰ অসমত এতিয়াও জলসিঞ্চনটো ভাৰতৰ অন্য ঠাইৰ নিচিনা এতিয়াও মানে উন্নত হোৱা নাই যাৰ কাৰণে আমি মাহজাতীয় শস্য কৰিবলৈ অকণমান প্ৰব্লেম এতিয়াও ফেচ কৰি আছো গতিকে এইবোৰ প্ৰব্লেমটো আছে কিন্তু ধৰক আমাৰ লগতে তাৰ সমাধানো আছে যদিহে আমি বিজ্ঞানসন্মতভাৱে কৰিবলৈ যাওঁ তেতিয়া কিন্তু আমি আজিৰ যিটো আমাৰ এতিয়াও অভাৱ এটা হৈ আছে সেই অভাৱটো আমি সন্মুখীন নহ'ম
0: এতিয়া এই মাহজাতীয় শস্যৰ এতিয়া বৰ্ষাকালীন যিখিনি মাহজাতীয় শস্য সেইখিনি বিভিন্ন প্ৰত্যাহ্বান আছেই হয়নে কেতিয়াবা হয়তো জোখতকৈ বেছি বৰষুণ হ'ব পাৰে কেতিয়াবা হয়তো বৰষুণ নহ'বও পাৰে আমি যোৱা কিছু বছৰত দেখিছোঁ সময়ত বৰষুণ হোৱা নাই আৰু বনবাদ বেছিকৈ বাঢ়ে সেই সমস্যাবিলাকো আমি ধাপে ধাপে আলোচনা কৰি যাম গতিকে আমি একেবাৰে আৰম্ভণিৰ পৰা পাতিব খুজিছোঁ যে মাহজাতীয় শস্যৰ কাৰণে বৰ্ষাকালীন বিশেষকৈ বৰ্ষাকালীন মাহজাতীয় শস্যবিলাকৰ কাৰণে কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিব একেবাৰে ভূমি প্ৰস্তুতিৰ পৰা যদি পাতোঁ
1: হয় বৰ্ষাকালীন মাটিমাহ মগুমাহ আমি আমি অসমত আমি প্ৰায় মাটিমাহ মগুমাহে কৰা হয় আৰু এই মাহজাতীয় শস্য বেছিকৈ পানী জমা হৈ থাকিলে বেছি দিনলৈ সহ্য কৰিব নোৱাৰে সেইকাৰণে আমি মাটি যেতিয়া বাছনি কৰোঁ তেতিয়া ওখ ৰ'দ খাই বালিচহীয়া মাটি বাছনি কৰিব লাগে আৰু পানী যাতে ওলাই যায় তেনেকুৱা আমি সু ব্যৱস্থা এটা কৰি ল'ব
0: লাগে
1: হয় সেনেকৈ ব্যৱস্থা আমি কৰি লওঁ কৰি লোৱাৰ পাছত আমি প্ৰায় এমাহমান মাটি গুটি বীজ সিঁচাৰ আমি এমাহমান আগৰ পৰা মাটি প্ৰস্তুত কৰাৰ কৰিব লাগে আৰু আমি যিমান পাৰোঁ পচন সাৰ বা গোবৰ সাৰ ব্যৱহাৰ কৰিলে ভাল আৰু তেনেকৈ আমি মাটি প্ৰস্তুত কৰাৰ সময়তে আমি যদি 5 বা 6 কুইণ্টেল গোবৰ সাৰ বা পচন সাৰ ব্যৱহাৰ কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ উৎপাদনত সহায় হয় লগতে আমি মাটি প্ৰস্তুতিৰ ক্ষেত্ৰত 2 বা 3 বাৰ হাল বাই ভালকৈ মৈয়াই মিহি কৰি ল'ব লাগে মাটিডৰা আৰু শেষৰবাৰ হাল বাওঁতে আমি যদি আমি জীৱাণু সাৰ ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমি 4 কেজি প্ৰতি বিঘাত 4 কেজি ইউৰিয়া 30 কেজি একক ছুপাৰ ফচফেট আৰু 3.5 কেজি আমি মিউৰেট অফ পটাছ ব্যৱহাৰ কৰিব লাগে আৰু আমি যদি জীৱাণু সাৰ ব্যৱহাৰ কৰোঁ জীৱাণু সাৰ ব্যৱহাৰ কৰিলে হয় কি আমাৰ বাকী আমাৰ যিবোৰ আমাৰ ৰাসায়নিক সাৰ তাৰ আমি ব্যৱহাৰটো আমি কমাব পাৰোঁ আৰু কিছু পৰিমাণে আমি যিবোৰ আমাৰ পুষ্টি লাগে শস্যত সেইখিনিও আমি যোগান ধৰিব পাৰোঁ আৰু তেনেকৈ আমি যদি জীৱাণু সাৰ যেনে ৰাইজবিয়াম আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়া বিঘাই প্ৰতি আমি 3 কেজি ইউৰিয়া 30 কেজি একক ছুপাৰ ফচফেট আৰু 3.5 কেজি আমি ইউৰিয়েট অফ পটাছ ব্যৱহাৰ কৰিব লাগে ইয়াৰ যদি জীৱাণু সাৰ ব্যৱহাৰ কৰোঁ আমি 1 কেজি আমি ইউৰিয়া কমাই দিলে হয় আৰু তেনেকৈ চাব গ'লে এতিয়া আমি যদি ৰাইজবিয়াম ব্যৱহাৰ কৰোঁ ৰাইজবিয়াম ব্যৱহাৰ কৰি আমি বীজ সিঁচাৰ আগতে আমি বীজৰ লগত আমি মিহলি কৰি ল'ব লাগিব এতিয়া তাৰে আজিকালি জুলীয়াকৈ আমি ৰাইজবিয়াম পোৱা যায় বায়' ফাৰ্টিলাইজাৰ যিটো আমি জীৱাণু সাৰ বুলি কওঁ সেইটো যিকোনো আমাৰ বায়' ফাৰ্টিলাইজাৰ দোকান বা আমাৰ অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰ যোগাযোগ কৰিলেও পোৱা যাব আমি প্ৰথমতে বীজখিনি লোৱাৰ আগতে আমি প্ৰতি কেজি বীজৰ কাৰণে 10 ml আমি জীবাণু সাৰ ল'ম, ৰাইজোবিয়াম ল'ম আৰু এশ এম এল

0: আমি চাফা পানীত মিহলাই আমি ভালকে বীজখিনিত মিহলাই লওঁ, যাতে মানে প্ৰত্যেকটো বীজত ভালকে এটা প্ৰলেপ পৰে। আৰু ভালকে মিহলাই লোৱাৰ পিছত আমি ভাল চাফা কাপোৰ বা বস্তাত আমি ধুনীয়াকে শুকুৱাই লওঁ চাহ জেগাত। তাৰপিছত আমি সোনকালে এইখিনি বীজখিনি সিঁচাৰ ব্যৱস্থা কৰিব লাগে।
1: আৰু যিখিনি জাতৰ কথা উল্লেখ কৰিছে সেইখিনিয়ে হয়তো আপোনালোকে ক'ব মানে।
0: হয় হয়।
1: আৰু তাৰপাছত আমি আহোঁ এতিয়া ধৰক বেমাৰ আজাৰ বা পোক পতংগৰ সমস্যালৈ।
2: হয়, বেমাৰ আজাৰ বুলি ক'লে মাহজাতীয় শস্যত বিশেষকৈ পাত দাগ পৰা বেমাৰ এটা হয়। আৰু ইয়াৰ লক্ষণটো হৈছে কি হয়, আমাৰ সৰু সৰু ঘূৰণীয়া কিছুমান মুগা ৰঙৰ দাগ পৰিবলৈ ধৰে পাতত আৰম্ভণিতে। তাৰপিছত কি হয়, লাহে লাহে সেই ঘূৰণীয়া দাগৰ চাৰিওফালে হালধীয়া আৱৰণ এটা সৃষ্টি হয়। আৰু লাহে লাহে গৈ পেলাই সেই ফুটবিলাক লগ লাগি পেলাই, দাগবিলাক লগ লাগি পেলাই পাতবিলাক মুগাৰ পৰি পেলাই পাতবিলাক শুকাই যোৱাৰ নিচিনা হয়। সেইটো পাতত দাগ পৰা বেমাৰ বুলি কয়। এতিয়া এটা এইটো এটা ভেঁকুৰৰ কাৰণে হয়। আৰু এই বেমাৰবিধ মানে প্ৰতিকাৰ কৰিবলৈ হ'লে আমাৰ যিটো কাৰ্বেণ্ডিজিম আছে, কাৰ্বেণ্ডিজিমৰ 2 গ্ৰাম 1 লিটাৰ পানীত মিহলি কৰি পেলাই যেতিয়া আমাৰ গছটো ঠনধৰি উঠে তেতিয়া স্প্ৰে' কৰিব লাগে। আৰু এবাৰ স্প্ৰে' কৰাৰ 10 বা 15 দিন পিছত আৰু দ্বিতীয় স্প্ৰে'টো কৰিব লাগে। এনেকৈ 2-3টা স্প্ৰে' এডৰা খেতিত স্প্ৰে'টো কৰি থাকিব লাগে। তাৰোপৰি আৰু এটা আছে, ইয়াৰ অতি মানে সংক্ৰামক বেমাৰ হয়, সেইটো হ'ল মজেক ভাইৰাছ বুলি কয়, যিটো আমাৰ বগা মাখিৰ কাৰণে হয়। ইয়াৰ লক্ষণটো হৈছে পাতবিলাক হালধীয়া পৰি যায় প্ৰথমতে, তাৰপিছত গোটেই গছডালে লাহে লাহে পাতৰ পৰা গৈ পেলাই গোটেই গছডাল হালধীয়া হ'বলৈ ধৰে। আৰু লগতে কি হয়, হালধীয়া হৈ যোৱাৰ কাৰণে পাতৰ সালসংশ্লেষণটো কমি যায়, গছডালৰ শ্ৰীবৃদ্ধি কমি যায়, যাৰ কাৰণে উৎপাদনত খুব ক্ষতি হয়। আৰু এই ভাইৰাছটো নিয়ন্ত্ৰণ কৰিবলৈ যিহেতু এতিয়াও কোনো ঔষধ উদ্ভাৱন হোৱা নাই, গতিকে সেই মাখিটো যিটোৱে আমাৰ ভাইৰাছটো বহন কৰে, সেই মাখিটো কণ্ট্ৰল কৰিবলৈ হ'লে আমাৰ যিবিলাক পোক মৰা দৰৱ আছে, যেনেকৈ ধৰক ইমিডাক্লোৰপিডটো ব্যৱহাৰ কৰিব পাৰে, এইটো জুলীয়া হয়, সেইটো 1 ml 1 লিটাৰ পানীত মিক্স কৰি পেলাই মিহলি কৰিব পাৰে। আৰু লগতে যদিহে ভাবে যে নহয় মই ৰাসায়নিকভাৱে কণ্ট্ৰল নকৰোঁ, তেতিয়াহ'লে তেখেতসকলে এখন য়েল' ষ্টিকি কাৰ্ড বুলি এখন হালধীয়া ৰঙৰ কাৰ্ড এখন কিনিবলৈ পায়। সেইখন যিখিনি খেতি কৰে সেই খেতিডৰাৰ মাজত লগাই থ'লে যিটো পোক থাকে মানে বগা মাখিটো থাকে, সেইটো হালধীয়া ৰঙৰ কাৰণে বিৰাট আকৰ্ষিত হয়, তেতিয়া সেই মাখিটো আহি পাই পেলাই সেই কাৰ্ডখনত লাগি ধৰে। আৰু কি হয়, খেতিডৰা কৰোঁতে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে কৰিব লাগে, ৰাখিব লাগে, মানে বনবাদ হৈ থাকে যিহেতু গ্ৰীষ্মকালীন সময়ত, বনবাদবোৰ নিয়ন্ত্ৰণ কৰি থাকিব লাগে। আৰু এনেকুৱা যদি ভাইৰাছৰ আক্ৰমণ থকা গছ এডাল বা দুডাল দেখিবলৈ পোৱা যায়, ততালিকে উঠাই আনি পেলাই দূৰত পেলাই সেইখিনি জ্বলাই পেলাব লাগে।
1: আৰু এতিয়া আপুনি ক'লে যে আপুনি 2 জাতৰ কথা কৈছে, এইখিনিক 2.5 মাহমান সময় লাগে চপোৱাৰ পৰা চপোৱালৈকে, নহয়? গতিকে সেই একেদৰা মাটিতে পাছত ধান খেতি, যাতে ধান খেতিৰ কাৰণেও মাটিখিনি ভাল হৈ উঠে, গতিকে তেনে ক্ষেত্ৰত হয়তো ঠিক চ'ত মাহত যেতিয়া প্ৰথম বৰষুণ আহে সেইখিনি সময়তে হয়তো মাহজাতীয় শস্যখিনি ৰোৱাটো ভাল সময় বুলি ক'ব আপুনি নেকি?
2: হয়, যেতিয়া ধৰক আমাৰ সৰিয়হখিনি উঠোৱা হয়, ধৰক আপোনাৰ মাৰ্চ চ'ত মাহৰ আৰু লাষ্টৰ ফালে আৰু হেৰি উঠোৱা হয়, তেতিয়া মানে আমাৰ আৰম্ভণিতে এই মগুমাহটো, মগুমাহে হওক বা মাটিমাহে হওক, ছটিয়াই দিব পাৰে। আৰু যেতিয়ালৈকে আমাৰ ধানৰ এতিয়া কঠীয়া পাৰিবলৈ হ'ব নহয়, তাৰ আগে আগে আমি মগুমাহ বা মাটিমাহখিনি আমি উঠাব পাৰোঁ, চপাই আনিব পাৰোঁ। হয়, যিহেতু এতিয়া শালি ধানৰ বতৰ হৈছে, কঠীয়া পাৰাৰ সময় হৈছে, গতিকে এই কঠীয়া পাৰাৰ সময়খিনিৰ আগতে যদিহে কঠীয়া পাৰা মাটিখিনিতে আমি মাটিমাহ বা মগুমাহ ছটিয়াই থৈ দিওঁ, তেতিয়াহ'লে কি হয়, আপোনাৰ এই কঠীয়াতলিখনত যিখিনি আমাৰ মাটিৰ উৰ্বৰতাৰ দৰকাৰ হয় ন, সেই মগুমাহ বা মাটিমাহৰ খেতিৰ জৰিয়তে সেইটো তাৰ বৃদ্ধি হয়। আৰু দ্বিতীয়তে কি হয়, যিহেতু কঠীয়াতলিত বনবাদ যদি বেছিকৈ হয়, তেতিয়া কঠীয়াতলি অকণমান দুৰ্বল, কঠীয়াবোৰ অকণমান দুৰ্বল হোৱা দেখা যায়, গতিকে আমি মগুমাহ বা মাটিমাহৰ খেতি কৰিও আমি কি কৰিব পাৰোঁ, সেই বনবাদৰ উপদ্ৰৱটো কম পৰিমাণৰ কৰিব পাৰোঁ। গতিকে মই খেতিয়কসকলক এটাই আহ্বান কৰোঁ, যিসকলে ধৰক কঠীয়াতলি এতিয়া লগাই আছে, অহা বছৰ যাতে মানে কঠীয়া পৰাৰ আগতে যাতে মাটিমাহ বা মগুমাহ তেখেতসকলে নিজৰ ঘৰত হোৱাকে হ'লেও যাতে অকণমান হ'লেও খেতি কৰে, তাৰ কাৰণে মই আহ্বান জনাম।
1: হয়, আচলতে এই

0: মাহজাতীয় শস্যবিলাক আমাৰ গোটেই পথাৰখনৰ কাৰণে বন্ধুৰ নিচিনা আচলতে,
1: হয়
0: মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰে আৰু বাকী খেতিবিলাকক হ'বলৈও সুবিধা দিয়ে আচলতে। এতিয়া মাহজাতীয় শস্যত আমাৰ এতিয়া বৰ্ষাকালীন সময়ছোৱাত আমাৰতো বন পাতৰ সমস্যা বেছিকৈ হয়, সেইবিলাকৰ ক্ষেত্ৰত ৰাসায়নিক কিবা প্ৰয়োগ কৰিব লাগিব নেকি নে জৈৱিকভাৱেও তাৰ কিবা উপায় আছে?
1: জৈৱিকভাৱে মানে কি হয়, আমাৰ ৰাসায়নিকটো আমাৰ যিবিলাক বন মৰা ঔষধ আছে সেইটো আমাৰ ধানত ব্যৱহাৰ কৰেহে, নহ'লে আমি যিবিলাক আমাৰ উইডাৰ আছে উইডাৰ দি পেলাইও বনবাত নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু এইটো আৰু কি হয়, আৰু এটা আপোনাৰ এটা উইডিচাইড আছে মানে যিটো ঔষধ বন মৰা ঔষধ, সেইটো যদি আমি গুটিখিনি ছটিয়াৰ আগতে, যেতিয়া হাল বোৱা হয় হাল বোৱাৰ পিছত আমি গুটিখিনি ছটিয়াৰ আগতে এবাৰ যদি স্প্ৰে মাৰি দিওঁ ন, বনবাত মানে তুলনামূলকভাৱে কম হয়, বহুত কম হয়। এইটো আমাৰ গৱেষণাৰো চলি আছে আৰু আমাৰ দুবাৰ তিনিবাৰমান গৱেষণা কৰা হ'ল, কিন্তু মানে আমি ভাল এটা ফল পাইছোঁ, কিন্তু কৃষক ৰাইজে এতিয়াও গ্ৰহণ কৰা নাই। সেইটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহত কিছুমান আমাৰ ডেমনষ্ট্ৰেশ্যন হিচাপে লোৱা হৈছে।
0: এতিয়া আমি যিবিলাক সামগ্ৰীৰ কথা আপোনালোকে উল্লেখ কৰিলে, জৈৱিক সাৰ বা তেনেধৰণৰ, সেইবিলাকতো অনলাইন বজাৰতো আজিকালি পোৱা যায়, কৃষকসকলে নিশ্চয় তাৰ পৰা ল'ব পাৰিব। এতিয়া আহোঁ আমাৰ এই মাহজাতীয় শস্যৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে, বিশেষকৈ বৰ্ষাকালীন মাহজাতীয় শস্য, ইয়াৰ আগবাঢ়িবৰ কাৰণে কৃষকসকলৰ উপযোগী কিবা কিবি আঁচনি আছে নেকি বাৰু?
2: হয়, আছে। ইতিমধ্যে কোৱা হ'ল যে আমি আমাৰ বছৰি আমাৰ ইয়াৰ চাহিদা হ'ল আমাৰ প্ৰায় 30-35 মিলিয়ন টন, কিন্তু আমাৰ উৎপাদন হৈ আছে প্ৰায় 24-27 মিলিয়ন টন। আমাৰ এতিয়াও 4-7 মিলিয়ন টনৰ আমাৰ এটা ব্যৱধান এটা আছে, আৰু তাৰ কাৰণে চৰকাৰে বহুতখিনি আঁচনি লোৱা হৈছে। ইয়াৰ আগতেতো আৰু বেছি আছিলে ইয়াৰ ব্যৱধানটো, এতিয়া আঁচনিসমূহৰ জৰিয়তে ইয়াৰ ব্যৱধানটো বহুত কমিছে। আৰু বৰ্তমান চলি থকা আঁচনিসমূহৰ ভিতৰত এটা আছে প্ৰধানমন্ত্ৰী অন্নদাতা আয় সুৰক্ষা অভিযান, এইটো হৈছে PM আশা, আৰু ইয়াৰ অধীনত আমাৰ যোনটো ন্যূনতম সমৰ্থন মূল্য, যোনটো আমাৰ মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কয়, সেইটো আমাৰ চৰকাৰে নিৰ্ধাৰিত কৰে। আৰু যদি বজাৰত ন্যূনতম সমৰ্থন মূল্যতকৈ দামটো কম হয়, তেতিয়াহ'লে আমাৰ নাফেড বুলি যিটো অৰ্গেনাইজেশ্যন আছে, নেশ্যনেল এগ্ৰিকালচাৰ কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অফ ইণ্ডিয়া, আৰু NCCF নেশ্যনেল কোঅপাৰেটিভ কনজিউমাৰ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে কৃষকৰ পৰা MSP ৰেটত আমাৰ ক্ৰয় কৰি লোৱা হয়। তাৰোপৰিও আমাৰ আৰু এটা আঁচনি আছে, মিছন ফৰ আত্মনিৰ্ভৰ ইন পালচেছ, এইটো আমাৰ 5 বছৰৰ কাৰণে এই আঁচনিটো চৰকাৰে গ্ৰহণ কৰিছে। এইটো 2025-26ৰ পৰা আৰম্ভ হৈছে আৰু 2030-31 চনৰ ভিতৰত আমাৰ ভাৰত চৰকাৰে এটা আঁচনি লৈছে যাতে আমাৰ ভাৰতত মাহজাতীয় শস্য উৎপাদনত আত্মনিৰ্ভৰ কৰিব পাৰে। আৰু এই আঁচনিৰ অধীনত আমাৰ বিভিন্ন ধৰণৰ কৃষকৰ প্ৰশিক্ষণ, তাৰপাছত জলসিঞ্চন বা প্ৰচেছিং ইউনিট সংৰক্ষণৰ ব্যৱস্থা আদিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে। আৰু এই আঁচনিৰ সময়ত আৰু এটা দেশজুৰি 1000টা প্ৰচেছিং ইউনিট স্থাপন কৰা পৰিকল্পনা কৰিছে। তাৰ উপৰিও আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন অন পালচেছ বুলি আঁচনি এটা আছে, তাৰ জৰিয়তে কৃষকসকলক উন্নত বীজ, তাৰপিছত কৃষি যন্ত্ৰপাতি, প্ৰযুক্তিগত সহায় আদি প্ৰদান কৰা হয়। আৰু এই আঁচনিৰ মূল উদ্দেশ্য হৈছে উৎপাদন আৰু উৎপাদনশীলতাৰ ওপৰত বেছিকৈ বৃদ্ধি কৰা। তাৰ উপৰিও আমাৰ অসম চৰকাৰে আমাৰ জিলা কৃষি বিভাগৰ জৰিয়তে বিভিন্ন ধৰণৰ উন্নত জাত বা প্ৰশিক্ষণ আদি আমাৰ কৃষকসকলে সময়ে সময়ে দি আহিছে। তাৰোপৰি বৰ্তমান আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে আমাৰ IRPPR বুলি এটা অৰ্গেনাইজেশ্যন আছে, এইটো সন্থা হ'ল আমাৰ পালচেছৰ ওপৰতে মানে মাহজাতীয় শস্যৰ ওপৰত, ইণ্ডিয়ান ইনষ্টিটিউট অফ পালচেছ ৰিচাৰ্চ কানপুৰত আছে। আৰু তাৰ জৰিয়তে আমাৰ প্ৰতি বছৰে আমাৰ কিছুমান ডেমনষ্ট্ৰেশ্যন প্ৰদৰ্শনীমূলক কিছুমান খেতি আমি কৃষকৰ মাজত কৰি আহিছোঁ। তাৰোপৰি আমি তাৰ ওপৰত সজাগতামূলক কিছুমান প্ৰগ্ৰামো কাৰ্যসূচীও লওঁ, লগতে আমি ট্ৰেইনিং কিছুমানো দিয়াওঁ।
0: এই আঁচনিবিলাকে নিশ্চয় আমাৰ কৃষক সমাজক সহায় কৰিব আৰু কৃষকসকলৰ মাজত এক সজাগতাও সৃষ্টি কৰিব, যিটো আমি অথনিও আমি আলোচনাটোত উল্লেখ কৰিছোঁ যে এতিয়াও আমদানি কৰিবলগীয়া হয় আৰু বৰ্ষাকালীন এই সময়ছোৱাত মাহজাতীয় শস্য বহুত কৃষকে নকৰে। এতিয়া কথাটো হ'ল যে আমি মাহজাতীয় শস্যখিনি চপোৱাৰ সময়ত, যিহেতু বৰ্ষাকাল, আমাৰ আৰ্দ্ৰতা বেছি হৈ থাকে আৰু আমি সাধাৰণতে দেখোঁ যিবিলাক মাহজাতীয় শস্য আছে বজাৰৰ পৰা আমি অকণমান কমকৈ আনিলেও তাত সোনকালেই পোক লাগে, সেই দুটা সমস্যা। গতিকে তাতে

0: বর্ষাকাল, জলবায়ু এনেও অকমান বেলেগ হয়ে থাকে, গতিকে সেই তেনেকুৱা সময়ত সংরক্ষণের কেনে ধরনের সমস্যা হয়নো বা কেনে ধরনের তা সমাধান করব পারি?
1: হয়, পোকৰ সমস্যাটো যেতিয়া আমি সংরক্ষণ করো খুবই আহে, অকল মা জাতীয় শস্য বুলি নহয়, এইটো এটা সব মানে ধানে হোক বা হেৰি হোক সকলো ফসলতে মানে প্রধান সমস্যা হয়। আৰু কি হয়, আমার এইখিনি মানে যিখিনি আমি শস্য আমি নেক্সট বছৰৰ কাৰণে ৰাখো, বীজ হিচাপে ৰাখো, সেইখিনি আমি বিশেষকৈ মা জাতীয় শস্যবিলাক আমি অকণমান কোল্ড ষ্টোরেজ মানে অলপ ঠাণ্ডা ৰুম এটাত ৰাখিব লাগে। তাৰপিছত দ্বিতীয়তে আমাৰ কিছুমান বেগ আছে, সেই বেগবোৰত কি কৰিব লাগে, আমাৰ মালাথিয়ান ডাষ্ট বুলি এটা পাউডাৰ আছে, মালাথিয়ান সেই পাউডাৰটো দি থ'ব লাগে। আৰু নহ'লে কি কৰিব পাৰি, সেই এনেকুৱা পাউচ কিনিব পায় আমাৰ ইনচেক্টিচাইড থকা কিছুমান, সেই পাউচবিলাক কি কৰিব লাগে, বেগৰ ভিতৰত ভৰাই ভৰাই থ'ব লাগে, তেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ। আৰু কি হয়, কিছুমান জেগাত মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো পালচিড হাব মানে য'ত আমি কি কৰিব পাৰোঁ, এই মা জাতীয় শস্যবিলাক আমি সংৰক্ষণ কৰাৰ কাৰণে আমাৰ কিছুমান ব্যৱস্থা আছে, আৰু সেইবোৰত আমি কৃষকৰ পৰা আনি পেলাই আমাৰ ষ্টৰেজত আমি ৰাখোঁ, যাৰ যিখিনি আমি আকৌ নেক্সট বছৰৰ কাৰণে আমি কৃষক সমাজতে বিলাই দিব পাৰোঁ, তেনেকৈ কিছুমান আমাৰ তেনেকৈ ব্যৱস্থাপনা আছে। আৰু বিশেষকৈ অসম কৃষক বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ আছে, আমাৰ কামৰূপত আছে এটা পালচিড হাব, আৰু আপোনাৰ কাছাৰত আছে, তেনেকৈ আমাৰ তিনিখনমান তেনেকৈ পালচিড হাব মানে আছে।
0: এতিয়া আমি বিভিন্ন লাভালাভৰ কথা পাতিছোঁ, আৰ্থিক লাভালাভৰ কথাও পাতিছোঁ, গতিকে স্বাস্থ্যজনিত বা পুষ্টিৰ ফালৰ পৰা যদি আমি লাভালাভৰ কথা পাতোঁ, সেই বিষয়ে কি ক'ব এগৰাকী বিশেষজ্ঞ হিচাপে?
2: হয়, ভাৰতবৰ্ষৰ জনসাধাৰণৰ খাদ্য তালিকাত মাহজাতীয় শস্যই এক বিশেষ স্থান দখল কৰি আহিছে, আৰু দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশই নিৰামিষভোজী হোৱাৰ বাবে আমাৰ মানৱ দেহৰ গঠনৰ আৰু বৃদ্ধিৰ বাবে যি আমাৰ প্ৰটিন জাতীয় খাদ্যৰ আমাৰ প্ৰয়োজন হয়, তাৰে বেছি সংখ্যক আমাৰ মাহজাতীয় শস্য পূৰণ কৰি আহিছে। আৰু মানুহৰ আমাৰ খাদ্য তালিকাত স্থান লাভ কৰা বিভিন্ন খাদ্য শস্যৰ ভিতৰত মাহজাতীয় শস্য সৰ্বাধিক প্ৰটিন আমাৰ যোগান ধৰে, বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু বৃদ্ধসকল তেওঁলোকৰ বাবে মাহজাতীয় শস্য বেছি উপকাৰী হয়। ইয়াত আমাৰ প্ৰটিনৰ বাহিৰেও আমাৰ ডায়েটৰী ফাইবাৰ থাকে, কেলছিয়াম থাকে, আইৰণ, মেগনেছিয়াম, ভিটামিন বি কমপ্লেক্স আৰু পটাছিয়াম আদি বহুত গুৰুত্বপূৰ্ণ খনিজ আৰু ভিটামিন থাকে।
1: আৰু কি হয়, আমাৰ যিবিলাক ধান বা গোম ধানে আমি প্ৰধান খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, আৰু ধান বা গোম ধানৰকে আমাৰ মাহজাতীয় শস্য 3% প্ৰটিন বেছিকৈ পোৱা যায়। তাৰোপৰি কি হয়, আমাৰ যিবিলাক এই মাহজাতীয় শস্যৰ ডাল বা পাত যিবিলাক আমি গৰুৰ বা ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ ইয়াত যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে, তাৰোপৰি
0: পশু খাদ্য হিচাপে
1: ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰোপৰি ইয়াক আমি কাভাৰ ক্ৰপ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। কাভাৰ ক্ৰপ মানে ধৰক কি হয়, আমাৰ শস্যডৰাত তাৰমানে কি হয়, আমাৰ এই যিটো বনবাদটো নিয়ন্ত্ৰণ হয় বুলি কৈছোঁ যে সেইটো হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি কি হয়, ই নাইট্ৰজেনৰ পৰিমাণটো বঢ়াই দিয়ে, যাৰ কাৰণে কি হয়, আমাৰ সাৰ প্ৰয়োগৰ পৰিমাণটো কমি যায়। এইকেইটা হ'ল মানে ইয়াৰ সুবিধা।
0: আমাৰ এই অনুষ্ঠানত ভালেখিনি আমি আলোচনা কৰিছোঁ বৰ্ষাকালীন মাহজাতীয় শস্যৰ বিষয়ে। একেবাৰে শেষত কি ক'ব আমাৰ শ্ৰোতাসকলক বা কৃষকসকলক উদ্দেশ্যে?
2: হয়, ইতিমধ্যে আমি যিখিনি কথা আলোচনা কৰিলোঁ, আমি গম পালোঁ যে আমি মাহজাতীয় শস্য কৰিলে অকল পুষ্টিৰ লগতে আমি নিজৰ অৰ্থনীতিও বঢ়াব পাৰোঁ, লগতে আমি মাটিৰ উৰ্বৰতাও বঢ়াব পাৰোঁ। মাটিৰ উৰ্বৰতা বঢ়াবলৈ আমি সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, লগতে আমাৰ সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ধৰক বাইদেউ ইতিমধ্যে কৈছে যে আমি মূল শস্যটো কৰাৰ আগতে যদি আমি মাহজাতীয় শস্য কৰোঁ, তেতিয়াহ'লে আমাৰ মাটিৰ উৰ্বৰতা বাঢ়ে। আৰু কি হয়, এই শস্যৰ শিপাত ৰাইজবিয়াম নামৰ এবিধ বেক্টেৰিয়া আমাৰ শস্যৰ শিপাত যিটো আমাৰ টেঙুনা থাকে তাত আমাৰ নাইট্ৰজেন সঞ্চয় কৰে, আৰু পাছত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই মৌলবিধে আমাৰ মাটিৰ লগত মিহলি হয়, তাৰে মাটিৰ উৰ্বৰতাটো বৃদ্ধি কৰে। তেনে সেই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ বাবে আমাৰ মাটিৰ উৰ্বৰতাটো বাঢ়ে। লগতে কি হয়, এই শিপাই মাহজাতীয় শস্যৰ শিপাবোৰে আমাৰ মাটিৰ কণিকাবোৰ টানকৈ ধৰি ৰাখে, তেনেকৈ আমাৰ মাটি ক্ষয় হোৱাটো সহায় কৰে। লগতে আমাৰ আৰ্দ্ৰতাটো ৰাখে, কাৰণ এইটো ওপৰৰ যিখিনি আমাৰ ডালপাত যিবোৰ গাগছ আছে, সেই গাগছখিনি আমাৰ মাটিৰ দ্বাৰা সংৰক্ষণ কৰি ৰখাত সহায় কৰে, যাতে বৰষুণৰ পানীৰ পৰা আঘাত নাপায় মাটিৰ দ্বাৰা।

নষ্ট নহয়, লগতে যিখিনি মাটি যিখিনি বৰষুণৰ পানী ওপৰত পৰে সেইখিনি আমাৰ তললৈ নিগৰি যোৱাত সহায় হয় আৰু তেনেকৈ আমাৰ মাটিৰ আৰ্দ্ৰতা বাঢ়ে। তাৰ উপৰি ইতিমধ্যে বাইদেউ ক'লে যে আমি গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, গছৰ ডালপাত যিবোৰ ৰৈ গ'ল সেইবোৰো আমি গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, অন্যথা আমি সেইখিনি শুকুৱায়ো পাছত যেতিয়া আমাৰ অভাৱৰ দিন হয় বাৰিষা দিনত যেতিয়া আমাৰ গৰু খাদ্য পশু খাদ্য হিচাপে পশু খাদ্য পাবলৈ আমাৰ অভাৱ হয় সেইখিনি টাইমতো আমি ইয়াক সংৰক্ষণ কৰি আমি দিব পাৰোঁ। লগতে আমাৰ গুটি বীজ বা আমি বীজৰ গুড়িখিনি কৰিও আমি তাৰ পুষ্টি মানে হেৰি কৰিব পাৰোঁ, আমি পশু দিব পাৰোঁ তেনেকৈ। আমি ইয়াৰ উপৰিও আমি যদি খেতি কৰোঁ তাৰে লাভান্বিতটো পামেই, তাৰ উপৰি আমি মাটিৰ উৰ্বৰতাও বঢ়াব পাৰিম। সেইকাৰণে কৃষকসকলক আমি অনুৰোধ জনাম যে তেওঁলোকে ভালকৈ বিজ্ঞানসন্মতমতে একদম সুষম হাৰত সাৰ বা ভাল বীজ বা ভাল উৎসৰ পৰা বা প্ৰমাণিত বীজ আনি যদি কৰে তেওঁলোকে নিশ্চয় লাভান্বিত হ'ব আৰু আমাৰ দেশৰ যিটো

0: ইনডাইৰেক্টলি ক'ব গ'লে আমাৰ কৃষি অৰ্থনীতি বাঢ়িব, লগতে আমাৰ খাদ্য সুৰক্ষাটো বাঢ়িব।
1: ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভালেখিনি আলোচনা কৰা হ'ল আৰু আমি আপোনালোকে উল্লেখ কৰিছে আলোচনাটো যে এতিয়াও মাহজাতীয় শস্য আমাৰ আমদানি কৰা হয় বিভিন্ন দেশৰ পৰা, গতিকে আমি যদি সেই ক্ষেত্ৰত যদি আগবাঢ়ো, কৃষকসকল যদি আগবাঢ়ে আৰু দেশৰ অৰ্থনীতিলৈও তেওঁলোকে বৰঙণি আগবঢ়াব পাৰিব, গতিকে এই কৃষি কাৰ্যৰ জৰিয়তে যে তেওঁলোকে আচলতে ৰাষ্ট্ৰৰ হিতৰ কাৰণে সেৱা আগবঢ়াইছে, দেশ সেৱা কৰিছে, সেই দিশটোৰ প্ৰতি যদি অলপ মন দিয়ে, লগতে বৰ্ষাকালীন মাহজাতীয় শস্য যদি আগবঢ়াই আপোনালোকে কোৱাৰ দৰে, তেতিয়াহ'লে তেওঁলোক নিজেও আৰ্থিকভাৱে আগতকৈ ভালেখিনি লাভৱান্বিত হ'ব। আজি আপোনালোক দুয়োগৰাকী আহি এইখিনি সময় দিলে, গতিকে দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: বৰ্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ।

0: প্ৰতিটো পাৰ্টি লাগিব। প্ৰথমে চ্যাম্পিয়নৰ লগত সেলফি লম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজে দি দিম।
1: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
0: বাই গাৰ্লছ, কোন ফালে গৈছা?
2: শুনা নাই?
0: নো শ্বেয়াৰিং।
1: RBI কয় জানি লওক, সতৰ্ক হওক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা? এতিয়া নতুন কাণ ফুলি?
7: নহয়, প্ৰথমে সঞ্চয়,
6: প্ৰথমে কাণ ফুলি।
7: শুনক, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী।
6: কিন্তু কাণ ফুলি কি হব?
7: যাবানে ভিডিঅ ইনজেকচন?
8: RBI কয়
6: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
9: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বীণা হাজৰিকাৰ কণ্ঠত মহাপুৰুষ শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত।

0: বীণা হাজৰিকাৰ কণ্ঠৰ বৰগীতটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়া
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
2: इस समय देश के ज्यादातर हिस्सों में बहुत गर्मी पड़ रही है। तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
1: অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ লগতে কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান ল'ব পাৰি। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ উঠিছে বুলি উল্লেখ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি তেওঁ তৰুণ প্ৰজন্মক এনে একোটা ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায় আৰু বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে অসমক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰামৰ্শই বিকশিত অসমৰ গতিত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহৰ ভাৰতক দক্ষতা

0: আগবঢ়াই নিয়াত কেন্দ্রীয় মন্ত্রীগৰাকীৰ সুনিপুণ গভীৰ দৃষ্টিভংগী অতি জ্ঞানবৰ্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক। ডঃ জয়শংকৰে প্ৰদান কৰা বহুমূলীয়া সময় আৰু পৰামৰ্শৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰি ডঃ শৰ্মাই বিদেশ মন্ত্ৰীগৰাকীৰ দিক নিৰ্দেশনা আৰু পৰামৰ্শৰে অসমেও চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে দুগুণ উৎসাহেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। তেওঁলোকে অসমৰ উন্নয়ন সম্ভাৱনা আৰু অনাগত দিনৰ লক্ষ্য সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন কামনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো দুখন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। আজি তেনে অনিয়ম কৰা 12খন গাড়ীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
1: নগাঁও গোটেই অসমৰ ভিতৰত 3 নম্বৰত আছে আটাইতকৈ বেছি এক্সিডেণ্ট হয়। সেইকাৰণে ইতিমধ্যে ৰাইজক খুব বিনম্ৰভাৱে আমি অনুৰোধ কৰি আছিলোঁ, কিন্তু এটা কথা দেখিছোঁ যে অনুৰোধেই কাম নহয়। এতিয়া আমি ক্লিপাৰ্ছ এনেকৈ চকাত যে লগাই দিব পাৰে সেই ক্লিপবিলাক সেইটো আনিছোঁ। হাইৱেৰ ভিতৰত আমাৰ নগাঁও জিলাখনৰ ধাবাবিলাকৰ কাষত যোনবোৰ ট্ৰাক আনি পেলাই ৰখাই দিয়ে, সচৰাচৰ দেখা গৈছে যে সেই ট্ৰাকবিলাকত ৰৈ থকা অৱস্থাত পিছপিনে তেওঁলোকৰ এটাটো ট্ৰাক তেওঁলোকে হাইৱেত তেনেকৈ ৰখাব নোৱাৰে। কিবা কাৰণবশতঃ ইমাৰ্জেঞ্চিত যদি ৰখাইছে তেতিয়াহ'লে তেওঁলোকৰ মানুহ থাকিব লাগিব, লাইট জ্বলি থাকিব লাগিব। সৰহসংখ্যক আমাৰ যোৱা মাহত 35টা এক্সিডেণ্ট হৈছে। 35টা এক্সিডেণ্টত প্ৰায় 22জন মানুহ আমি তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু সৰহসংখ্যক আমি দেখিছোঁ যে হেলমেট নিপিন্ধাৰ বাবে আৰু খুব জোৰকৈ গাড়ী চলোৱাৰ বাবে।
0: উল্লেখযোগ্য যে নগাঁও জিলাত বিগত এমাহত 35টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত 22জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনত ঘৰ ভাড়া দিয়া মালিকসকলৰ লগতে পেয়িং গেষ্টৰ মালিকসকলৰ বাবেও কেতবোৰ নিয়ম বলবৎ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2: ধপাতমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.3 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকাৰ বাবে অথবা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আজি সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰত এই উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত ধপাত বিৰোধী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিলচৰতো জিলা ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত ধপাত আৰু নিকটিন আসক্তিৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। মৰিগাঁও আৰু ধেমাজি জিলাতো ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত পদযাত্ৰা আৰু ৰাজহুৱা সভাৰ আয়োজনেৰে ধপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগ UPSCৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আজি 1000গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী বাছনি পৰীক্ষাত অৱতীৰ্ণ হয়। গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত এই পৰীক্ষাৰ জৰিয়তে বাছনি কৰিবলগীয়া মুঠ 40গৰাকী শিক্ষাৰ্থীক জলপানী আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোৰ উদ্ধৃতিৰে আকাশবাণীৰ শিৱসাগৰৰ সংবাদদাতাই জানিবলৈ দিছে। শিৱসাগৰ ছোৱালী কলেজ কেন্দ্ৰত অনুষ্ঠিত আজিৰ বাছনি পৰীক্ষাত অঞ্চলটোৰ মুঠ 172গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। প্ৰকল্পটোৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমীৰণ ফুকনে এইদৰে কয়।
3: অসম ছাত্ৰ সন্থাৰ এটা সপোনৰ প্ৰকল্প প্ৰত্যাশা, যি প্ৰকল্পৰ অধীনত আমি UPSCত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু তাত সফলতা লাভেৰে সৈতে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটোত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো গুৰুত্ব, সেই ভূমিকাত যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী গৈ তাত নিয়োজিত হ'ব পাৰে সেই পৰ্যায়ত আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰত্যেক বছৰে যোৱা বৰ্ষৰ পৰা অসমৰ পৰা 26 গৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চল

0: ছাত্র সংগঠন নেসোর অধীনত সাতখন রাজ্যের পৰা দুগৰাকীকৈ সর্বমুঠ চল্লিশগৰাকী ছাত্র ছাত্রীক আমি দিল্লির নেক্সট IAS শীর্ষক প্রতিষ্ঠানত প্রশিক্ষণ গ্রহণের কারণে প্রেরণ করেছো। লক্ষ্য এটাই, UPSCত আমার ছাত্র ছাত্রী যাতে অবতীর্ণ হয়, তাত সফলতা লাভ করে আর আহিবলগা দিনত অসম তথা উত্তর পূর্বর আমার যে সকল যুবক যুবতী আছে তেওঁলোকে ভারতীয় প্রশাসনিক সেবার যোগেদি ভারতবর্ষলৈ অসম আর উত্তর পূর্বলৈ যাতে সেবা আগবাব পৰাকৈ তেওঁলোক শক্তিশালী রূপত আগবাঢ়ি যায়, সেই লক্ষ্যরে সুতরাং এই প্রকল্পক আমি আগবাই লৈ গৈ আছো।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে মাই ভাৰত NSS কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা লাভ কৰিছে। শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত সমন্বয়কগৰাকীয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভি আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। সমাজসেৱা, যুৱ উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অৱদানৰ বাবে ডাঃ কাকতিক এই সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2019-20 বৰ্ষৰ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচিত ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষে পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদকদ্ৰব্য বিৰোধী অভিযান, গছপুলি ৰোপণ কাৰ্যসূচী আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগাই আহিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি শ্বিলঙত আয়োজিত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল কাৰ্যসূচীৰ 76 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। চাইকেল চালনাৰ জৰিয়তে যুৱ সম্প্ৰদায়, খেলুৱৈ, শাৰীৰিক সুস্থতাৰ প্ৰতি সচেতন লোকসকলকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকক একগোট কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ ৰূপায়ণ কৰি অহা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলৰ সন্মুখত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ফিট ইণ্ডিয়া আন্দোলনৰ সমৰ্থনত সমগ্ৰ দেশৰ ভিন ভিন অঞ্চলত লাখ লাখ লোকে প্ৰতি দেওবাৰে অংশগ্ৰহণ কৰা ছানডেজ অন চাইকেল শীৰ্ষক এই অনুষ্ঠান সম্প্ৰতি এটা ৰাষ্ট্ৰীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে। পাণ্ডুত অসম আৰক্ষী আৰু ৰেলৱে আৰক্ষীৰ দলে চলোৱা উচ্ছেদ অভিযানত 149টা ঘৰ আৰু দোকান পোহাৰ উচ্ছেদ কৰা হয়। পাণ্ডু আৰু জালুকবাৰীত অবৈধভাৱে স্থাপন কৰা আৱাসগৃহ আৰু ব্যৱসায়িক অঞ্চলত জিলা প্ৰশাসনে যোৱা 3 দিন ধৰি এই উচ্ছেদ অভিযান চলাই আহিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া দ্বিতীয়খন ৰেলৰ দলঙৰ বাবে এই অভিযান চলোৱা হৈছে। ৰাভা জনগোষ্ঠীয় লোকসকলে আজি পবিত্ৰ বাইখু উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইখু উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে। কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল হোৱাৰ লগতে কীট পতংগই যাতে শস্য অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইখু থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা 3 দিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। তামোলপুৰতো বৰবেলবাৰীত বাইখু উৎসৱ উপলক্ষে আজি 150 ৰাভা মহিলাই জনগোষ্ঠীটোৰ বাৰেৰহণীয়া সাজপাৰ পৰিধান কৰি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীদৈমাৰীয়ে জনগোষ্ঠীটোৰ ধৰ্মীয় বিশ্বাস, স্বকীয় লোক সংস্কৃতি, বৰ্ণিল পৰম্পৰা আৰু ঐতিহাসিক মৰ্যাদাৰ বিষয়ত ভাষণ দিয়াৰ লগতে সকলোকে বাইখু উৎসৱৰ ওলগ জনায়।
2: বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ডাওধৰাত আজি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে আন কেইবাগৰাকীও চিকিৎসকে এই শিবিৰত কমেও 150গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে। বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম আৰু মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ তত্বাৱধানত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অংশ লৈ বিধায়ক বসুমতাৰীয়ে কয় যে উন্নত চিকিৎসাৰ বাবে যাব নোৱাৰা গ্ৰামাঞ্চলৰ ৰোগীসকলৰ সুবিধাৰ্থে এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত পৰীক্ষণৰ অন্তত জটিল ৰোগ ধৰা পৰা ৰোগীসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে। নৱপ্ৰজন্মৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ চৰ্চা তথা প্ৰসাৰৰ হকে নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং নাট্যগোষ্ঠীৰ উদ্যোগত অসমীয়া ভাওনাৰ বচন, বিলাপ আৰু লেচাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰালত আজি পুৱাৰে পৰা আয়োজিত এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। বিগত বছৰতো কলং নাট্যগোষ্ঠীয়ে অংকীয়া ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ধেমাজি সাংবাদিক সংস্থাৰ অন্যতম সাংবাদিক সংগঠন জোনাই প্ৰেছ ক্লাবৰ দ্বাদশ সাধাৰণ অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ সভাগৃহত অনুষ্ঠিত হয়। অধিৱেশনত মুকলি সভাৰ লগতে মননশীল বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত এইবেলি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় স্বাভাৱিক বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ জাৰি কৰা দীৰ্ঘকালীন পূৰ্বানুমান অনুযায়ী

জুনৰ পৰা ছেপ্টেম্বৰলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ মৌচুমী বতাহৰ আগমনৰ সময়ছোৱাত স্বাভাৱিকতকৈ 11% হাৰত বৰষুণ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতৰ সত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত ইণ্ডোনেছিয়াৰ যুটী মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰে। বিগত দুবছৰত ভাৰতে প্ৰথমবাৰৰ বাবে এই খিতাপ জয় কৰিছে। তেজপুৰৰ কলিবাৰী নিবাসী সৰবৰহী মহিলা লিলী বৰুৱাৰ আজি দুপৰীয়া নিজা বাসভৱনত দেহাৱসান ঘটে। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ৰাজেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী লিলী বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: ডেজার্ট আহি গল পিছে আমাৰ চ্যাম্পিয়ন অহাই নাই এতিয়ালৈ
1: বিল ভৰাৰ আগতেতো আহিব নহয়
2: ওই সোৱালীহঁত কি কৰি আছো
3: বিললৈ ৰৈ আছো
2: তোমাৰ কাৰ্ডখন দিয়া না ইণ্ডিয়া
4: আরবিআই কয় যে আপনার পেন ওটিপি সিভিভি বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুয়ে নিদিব অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার মোবাইল বা সিকিউর নেটওয়ার্কের পরে করব
5: হ্যাঁ এই কোয়ার চ্যাম্পিয়নশিপ আছে নাকি
4: আরবিআই কয় জানি ল সতর্ক হোক
6: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ডক্টৰ গোলকচন্দ্ৰ গোস্বামীয়ে যুগুতোৱা এটি কথিকা ভাষা শিক্ষাত অভিধানৰ ভূমিকা
7: অভিধান ভাষাৰ ৰহঘৰা ইয়াত ভাষাৰ শিকিব লগা আৰু আয়ত্ত কৰিব লগা সকলো কথা পোৱা যায় ব্যাকৰণৰ দাপোণত প্ৰতিফলিত হোৱা ভাষাৰ গঠনত অভিধানেহে তেজমঙহৰ প্ৰলেপ সানি ভাষাৰ নিতুল গঢ় দিয়ে ভাষাৰ সমস্ত বিষয় উদাহৰণসহ অভিধানতে আলোচনা কৰা থাকে সেইকাৰণে ভাষাৰ যিকোনো কথা জানিবলৈ হ'লে এখন ভাল অভিধান মেলি চাব লাগে এইখিনিতে কৈ থোৱা উচিত যে তেনে সৰ্বাংগ দিশ সামৰি লোৱা ভাল অভিধান অসমীয়া ভাষাত এতিয়ালৈকে ৰচিত হোৱা নাই ভাষাৰ মৌলিক সামগ্ৰী শব্দ সম্ভাৰ সেই শব্দৰ বৰ্ণগত গঠন আৰু উচ্চাৰণো ভাষাৰ শিকিবলগীয়া প্ৰাৰম্ভিক বিষয় উচ্চাৰণ শুদ্ধ নহ'লে ভাষাৰ বিকৃতি ঘটে অৰ্থ বুজাটো ব্যাঘাত হয় শব্দৰ সেই উচ্চাৰণৰ জ্ঞানো অভিধানৰ পৰাই আহৰণ কৰিব লাগে ভাল অভিধানত উচ্চাৰণ সদায় দিয়া থাকে শব্দৰ উচ্চাৰণৰ দৰে আখৰ জোটনিও ভাষাৰ অপৰিহাৰ্য বিষয় ব্যাকৰণে বানানৰ নীতি নিৰ্ধাৰণ কৰি আৰ্হিস্বৰূপে কেতবোৰ শব্দৰ উদাহৰণ দাঙি ধৰে সমস্ত শব্দৰ বানান ব্যাকৰণত দেখুওৱা সম্ভৱ নহয় অভিধান সমস্ত শব্দৰ ভাণ্ডাৰ সেয়েহে সকলো শব্দৰে বানান অভিধানতে পোৱা যায় আখৰ জোটনিৰ দৰে শব্দৰ শুদ্ধ অৰ্থৰো সম্ভেদ দিয়ে অভিধানে অভিধানত একোটা শব্দৰ যিমান অৰ্থ থাকিব পাৰে সেই সকলো অৰ্থ দিয়া হয় কি প্ৰসংগত কেনেদৰে সেই শব্দবোৰৰ প্ৰয়োগ হয় তাক লব্ধ প্ৰতিষ্ঠিত সাহিত্যিকৰ লিখাৰ পৰা উদ্ধৃতি দি বুজোৱা থাকে এনে উদ্ধৃতিৰ পৰা শব্দৰ শুদ্ধ প্ৰয়োগ জানিব পাৰি তদুপৰি সেই শব্দৰ প্ৰয়োগ কিমান পুৰণি সেই কথাও জনা যায় শব্দৰ অৰ্থ সদায় একে নাথাকে কালক্ৰমত নানান প্ৰভাৱত শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে উদাহৰণস্বৰূপে

চহৰ শব্দটোকে ল'ব পাৰি। পুৰণি কালত চহৰ শব্দই গাঁও অঞ্চল বুজাইছিল, য'ত মানুহে মাটি চহ কৰি খেতি বাতি কৰে। সেয়েহে সত্ৰৰ গোসাঁইসকল চহৰ ফুৰিবলৈ যোৱা মানে শিশ ভকতৰ গাঁৱলৈ যোৱা বুজাইছিল। কিন্তু চহৰ শব্দই আজিকালি গাঁও নুবুজায়, নগৰহে বুজায়। অৰ্থ বিপৰীত নহ'লনে বাৰু? এই অৰ্থান্তৰৰ হেতু পাৰ্চী চহৰ শব্দৰ আমদানি। ফাৰ্চী চহৰ শব্দৰ অৰ্থ ডাঙৰ নগৰ, ৰাজধানী। চহৰ শব্দৰ অৰ্থই অসমীয়া চহৰ শব্দৰ অৰ্থান্তৰ ঘটালে বুলি ধৰিব পাৰি। অৰ্থৰ এনে পৰিৱৰ্তন কেতিয়া আৰম্ভ হ'ল তাৰো সম্ভেদ পোৱা যায় অভিধানত। অভিধানত শব্দৰ ব্যাকৰণগত মৰ্যাদাৰো উল্লেখ থাকে। কোনো এটা শব্দ বিশেষ্য নে বিশেষণ, নে ধাতু নে ক্ৰিয়া বিশেষণ, সেইবোৰ কথা জানিলে শব্দৰ অৰ্থ আৰু প্ৰয়োগ শুদ্ধ হয়। উদাহৰণস্বৰূপে স্বৰ শব্দৰ অৰ্থ জানিবলৈ হ'লে কোনটো স্বৰ চাব? স্বৰ শব্দৰ বিশেষ্য হ'লে নৈৰ বালিচৰ হ'ব পাৰে, হাতৰ তলুৱাৰে গালত মৰা স্বৰো হ'ব পাৰে, নাইবা গুপ্তস্বৰো হ'ব পাৰে। অভিধানত বিশেষ্য স্বৰ শব্দক স্বৰ এক, স্বৰ দুই, স্বৰ তিনি বুলি দেখুৱাই বেলেগ বেলেগ অৰ্থ উদাহৰণসহ দিয়া থাকে। এতেকে অভিধানত বিচৰা স্বৰ শব্দই কি প্ৰসংগত কি অৰ্থ প্ৰকাশ কৰিছে আমি বুজিব পাৰোঁ। স্বৰ শব্দৰ ধাতুৰূপেও ব্যৱহাৰ হ'ব পাৰে। ভিন ভিন অৰ্থত একাধিক স্বৰ ধাতু পোৱা যায়। যেনে স্বৰ ধাতু এক অৰ্থ জীৱ জন্তুৱে ঘাঁহ খা। উদাহৰণ, পথাৰত গৰু চৰে, স্বৰ ধাতু দুই অৰ্থ দেওভূত লম্ভে। যেনে মানুহজনৰ গাত ভূত চৰিছে, স্বৰ ধাতু তিনি অৰ্থ মাত্ৰা বেছি হ, যেনে তাৰ উদ্ভণ্ডালি চৰিছে। স্বৰ ধাতু চাৰি অৰ্থ অত্যন্ত বাঢ়ি কমি যা, যেনে তাৰ ভোক চৰিছে, অৰ্থাৎ ভোকৰ মাত্ৰা বাঢ়ি এতিয়া নোহোৱা হৈছে। এইবোৰৰ উপৰিও পুৰণি অসমীয়াত যে স্বৰ ধাতুৱে গাড়ী ঘোঁৰা আদিৰ ওপৰত উঠি ফুৰা বুজাইছিল, স্বৰ ধাতুৰ সেই পঞ্চম অৰ্থটো অভিধানতে পোৱা যায়। তাৰ প্ৰয়োগৰো উদ্ধৃতি দিয়া থাকে, যেনে ৰথত চৰিয়া কৃষ্ণ গৈলা বৃন্দাবনে। এনেদৰেই শব্দৰ অৰ্থ জনাত অভিধানে কেনেদৰে সহায় কৰে ভাবি চাওক। সকলো লিখকে ভাষা শুদ্ধ আৰু শুৱলা কৰিবলৈ ভাল পায়। শব্দ ভাণ্ডাৰৰ ওপৰত দখল থাকিলেহে ভাষা শুৱলা কৰিব পাৰি। অভিধান চৰ্চাৰ পৰা এনে দখল আয়ত্ত হয়। ভাল অভিধানত শব্দৰ অৰ্থ দিওঁতে সমাৰ্থক যিমান শব্দ পোৱা যায় সেইবোৰ বাছি বাছি একেলগে দিয়া থাকে। শব্দৰ অৰ্থ অনুসৰি সঠিক প্ৰয়োগ বাছিবৰ সুবিধাৰ কাৰণে আজিকালি সমাৰ্থক শব্দৰ উপৰিও বিপৰীতাৰ্থক শব্দও সমান্তৰালভাৱে দাঙি ধৰা হয়। তেতিয়া লিখকে ৰুচি অনুসৰি বা ষ্টাইলৰ লগত খাপ খুৱাই শব্দ চয়ন কৰিব পাৰে। তেতিয়া ভাষা শুনিবলৈ শুৱলা হয়, ভাষাৰ নমনীয়তা আৰু সাৱলীলতাও বৃদ্ধি পায়। লক্ষ্মীনাথ বেজবৰুৱা আৰু বেণুধৰ শৰ্মাৰ শব্দৰ ওপৰত এনে দেখল আছিল। সেইকাৰণে তেওঁলোকে অননুকৰণীয় এক ষ্টাইল প্ৰদৰ্শন কৰিব পাৰিছিল। আজিকালি অসমীয়াসকলে টু, খন, ডাল আদি উপশব্দবোৰৰ প্ৰয়োগো নজনা হৈ আহিছে। সাগৰটো, কাপোৰটো, ৰজাটো, ৰাণীটো আদি প্ৰয়োগ ভুল। কোন শব্দৰ লগত কি উপসৰ্গ বহিব লাগে তাৰো নিৰ্দেশ দিয়ে অভিধানে। ৰাণীগৰাকী অতি সম্ভ্ৰান্ত মহিলা, সেইদৰে ৰজাজনো সম্ভ্ৰান্ত ব্যক্তি। এতেকে ৰাণীটো, ৰজাটো আদি অতি অভদ্ৰ প্ৰয়োগ বুলি অভিধানৰ পৰাই জানিব পাৰি। সেইদৰে সম্বন্ধ বুজোৱা মা, পেহা, ভাই, ভনী আদি এক বিশেষ শ্ৰেণীৰ বিশেষ্য শব্দ। এইবোৰত পুৰুষবাচক এবিধ বিভক্তি লগাব লাগে। যেনে মোৰ মা, ইয়াত শূন্য বিভক্তি লাগিছে। তোমাৰ মাৰা, ইয়াত ৰা। তোৰ মাৰ, ইয়াত ৰ। আৰু তাৰ বা আপোনাৰ মাক, ইয়াত ক যোগ হয়। এই বিভক্তিবোৰ নলগোৱাকৈ সেই শ্ৰেণীৰ বিশেষ্যবোৰৰ প্ৰয়োগেই হ'ব নোৱাৰে। এনেবোৰ শব্দ যে বিশেষ শ্ৰেণীভুক্ত সেই কথা অভিধানত সাংকেতিক চিনেৰে দেখুওৱা থাকে। তেতিয়া তেনে শব্দত পুৰুষবাচক বিভক্তি অপৰিহাৰ্যৰূপে যোগ দিব লাগে বুলি অভিধান চাওঁতাই গম পায়। ভাল অভিধানৰ

0: শব্দৰ উচ্চাৰণত চাহাঘাত আৰু লয়ৰ নিৰ্দেশো জানিব পাৰি, যেনে খাহীৰ আঞ্জাৰে ভাত খাহি। এই বাক্যত খাহি আৰু খাহি ইয়াৰ উচ্চাৰণৰ বৈশিষ্ট্য আছে, সেই কথা অভিধানত দেখুওৱাৰ ব্যৱস্থা থাকে। ইংৰাজী অভিধানত শব্দৰ উচ্চাৰণ দেখুৱাওঁতে চাহাঘাতৰ মাত্ৰা সদায় স্পষ্ট কৰি দিয়া থাকে। অভিধানৰ পৰাই শব্দৰ উৎপত্তিও জানিব পাৰি। বুৎপত্তি শব্দই মূল উৎস বুজায়। শব্দ এটাৰ মূল উৎস কি, কোৰ পৰা কেনেকৈ সেই শব্দটোৰ উদ্ভৱ হ'ল, তাৰ মৌলিক অৰ্থ কি আছিল, কি অৰ্থত সাম্প্ৰতিকালত তাৰ প্ৰয়োগ হয়, এইবোৰ প্ৰশ্নৰ উত্তৰৰ সন্ধানকে শব্দৰ বুৎপত্তি বিচাৰ বোলে। বুৎপত্তি বিচাৰ অভিধান প্ৰণয়নৰ অতিশয় জটিল বিষয়। বুৎপত্তিৰ পৰাহে শব্দৰ মৌলিক অৰ্থ উদ্ধাৰ কৰিব পাৰি। শব্দৰ অৰ্থ এটা গুৰুত্বপূৰ্ণ কথা। আদালততো ভাল প্ৰামাণ্য অভিধানৰ অৰ্থ মানি লোৱা হয়। গতিকে শব্দৰ অৰ্থ নিৰ্ণয়ত অভিধান প্ৰণেতাসকল কিমান সতৰ্ক হোৱা উচিত আৰু ভাষা আয়ত্ত কৰিবলৈ হ'লে অভিধানৰ গুৰুত্ব কিমান বেছি, ইও এটা প্ৰমাণ। জতুৱা ঠাঁচে ভাষা ৰসাল কৰে, তেনে ৰসাল কথাই অন্তৰ স্পৰ্শ কৰে। শব্দৰ জতুৱা প্ৰয়োগ সঠিক নহ'লে ইপ্সিত অৰ্থ বুজা নাযায়। জতুৱা ৰূপ, অৰ্থ আৰু প্ৰয়োগৰো বিতং জ্ঞান অভিধানৰ পৰাই আহৰণ কৰিব পাৰি। মুঠতে অভিধান ভাষাৰ শিকিবলগীয়া জ্ঞানৰ যথা সৰ্বস্ব বুলি ক'লেও বঢ়াই কোৱা নহয়।
1: ভাষা শিক্ষাত অভিধানৰ ভূমিকা ডাঃ গোলোক চন্দ্ৰ গোস্বামীয়ে যুগুতোৱা কথিকাতি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাধাৰণ সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে পি এম স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদপথৰ ব্যৱসায়ীসকলক পি এম স্বনিধি ঋণৰ চেক আৰু কিউ আৰ কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে কাইলৈ নতুন দিল্লীত জল শক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিব। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ঘণ্টেক পাছতে গুজৰাট টাইটান্স ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে গৰমৰ বতৰত দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত পৰম্পৰাগত পানীয় গ্ৰহণ কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়ে। তেওঁ কয় যে এই পৰম্পৰাগত পানীয়সমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰত প্ৰেৰণাক প্ৰতিফলিত কৰে। এই পানীয়সমূহ কোনো বৃহৎ ব্ৰেণ্ডৰ অন্তৰ্ভুক্ত নহয় যদিও এইবোৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আকৰ্ষিত কৰি আহিছে। আমৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো অঞ্চলতে বেলেগ বেলেগ জাতৰ আম পোৱা যায় আৰু এইবিলাকৰ নিজা নিজা সোৱাদ আছে। তেওঁ কাশীৰ লেংৰা, মহাৰাষ্ট্ৰৰ আলফনছো, গুজৰাটৰ কেশৰ, পশ্চিমবংগৰ হিমসাগৰ আদি বিভিন্ন জাতৰ আমৰ উদাহৰণ দিয়ে। শ্ৰীমোদীয়ে আম খেতিৰ সৈতে জড়িত কৃষকসকলৰ অৱদানক ভূয়সী প্ৰশংসা কৰি কয় যে আম এতিয়া ভাৰতৰ গাঁৱৰ পৰা গৈ বিশ্বৰ বজাৰত সমাদৃত হৈছে। আমাৰ খেতিয়কসকলক দেশৰ কৃষি অৰ্থনীতিৰ বিশেষ অৱদানকাৰী হিচাপে শ্ৰীমোদীয়ে উল্লেখ কৰে। আজিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালৰ এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চুল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ কয় যে এই তাম্ৰলিপিসমূহত চুল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে লগতে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চুল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান পাব পাৰি। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ অমূল্য ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে অহৰহ কাম কৰি আছে।

ক্ষেত্ৰত তেওঁ জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত আৱিষ্কৃত গুৰুত্বপূৰ্ণ সম্পদসমূহৰ উদাহৰণ দিয়ে। এই অঞ্চলত ষষ্ঠ সপ্তম শতিকাৰ পাণ্ডুবংশী ৰাজবংশৰ মহাঋষি বালাৰ্জুনৰ দিনৰ 3খন গুৰুত্বপূৰ্ণ তাম্ৰলিপি উদ্ধাৰ হোৱা বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তৰুণ প্ৰজন্মক এনে ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায়। তেওঁ লগতে বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈও পৰামৰ্শ দিয়ে। নিজৰ বক্তব্যত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ নাগেৰকৈলৰ গিৰিজা আম্মা আৰু নামৰ এগৰাকী শিক্ষাৰ্থীৰ বিষয়ে উল্লেখ কৰি কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে প্ৰেৰণা লাভ কৰি সৈনিকসকলৰ বাবে প্ৰশংসাসূচক কাম কৰিছে। তেওঁ কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে সাহসী সৈনিকসকলৰ সহায়ৰ বাবে শিশুসকলক প্ৰতিদিনে এটকাকৈ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। এই উদ্যোগৰ জৰিয়তে প্ৰায় 40 লাখ টকা সংগ্ৰহ হয় আৰু এই সমুদায় টকা চেকযোগে তেওঁলৈ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰেৰণ কৰে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰৰ সোণালী জয়ন্তী সম্পূৰ্ণ কৰা চেন্নাই প্ৰথমখন হিন্দু বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰে। এই বিদ্যালয়খনে দেশৰ শিক্ষাৰ অগ্ৰগতি আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি PM স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদপথৰ ব্যৱসায়ীসকলক PM স্বনিধি ঋণৰ চেক আৰু QR কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। আগৰতলাত অনুষ্ঠিত উদযাপন অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু আন বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ পূৰ্বে সেই স্থানত বিশিষ্ট ব্যক্তি, বিষয়া আৰু হিতাধিকাৰীসকলে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 134 সংখ্যক মন কী বাত অনুষ্ঠান শুনে। ত্ৰিপুৰাৰ নগৰ অঞ্চলৰ স্থানীয় সংস্থাৰ প্ৰতিনিধি আৰু পদপথৰ বিক্ৰেতাসকলৰ সমাৱেশক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ PM স্বনিধি আঁচনিয়ে সমগ্ৰ ভাৰততে ক্ষুদ্ৰ উদ্যোগীসকলৰ ব্যৱসায়লৈ পৰিৱৰ্তন আনিছে। তেওঁ কয় যে পূৰ্বে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে স্থানীয় ধনদাতাক নিৰ্ভৰ কৰিবলগীয়া হৈছিল আৰু চক্ৰবৃদ্ধি সুতৰ হাৰত ঋণ ল'বলগীয়া হৈছিল, কিন্তু PM স্বনিধিৰ আঁচনিয়ে ব্যৱসায়ীসকলক এই ঋণৰ পৰা মুক্ত কৰি দিছে। এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই কয় যে ৰাজ্যখনে PM স্বনিধি আঁচনি ৰূপায়ণত 100% সফল হৈছে। ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে কাইলৈ নতুন দিল্লীত জলশক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিব। মন্ত্ৰালয়ে কয় যে জলসম্পদ ব্যৱস্থাপনা, খোৱাপানী, জলবায়ুৰ স্থিতিস্থাপকতা আৰু জল ব্যৱহাৰৰ কাৰ্যক্ষমতাৰ দৰে বিষয়সমূহত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু অত্যাধুনিক গৱেষণা প্ৰসাৰিত কৰাৰ বাবে নতুন পদক্ষেপ লোৱা হ'ব। পানীখণ্ডৰ বিকাশত সহায় কৰিবলৈ ভাৰত উইন পৰ্টেলৰ অধীনত ষ্টাৰ্টআপ আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ আৰম্ভণি কৰিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই কৰ্মশালাত বিভিন্ন প্ৰতিষ্ঠান আৰু স্থানীয় সংস্থাত জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো বিভিন্ন কাৰ্যব্যৱস্থা হাতত ল'বৰ বাবে নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হ'ব। এই অনুষ্ঠানৰ সময়ত জলশক্তি মন্ত্ৰালয় আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জলসম্পদ মূল্যায়ন, নিৰীক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে উপগ্ৰহ ভিত্তিক নতুন প্ৰযুক্তি শক্তিশালী কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইতিমধ্যে 24টা অধ্যয়ন আৰু সহযোগিতাৰ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। কাইলৈ হ'বলগীয়া এদিনীয়া কৰ্মশালাত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে যুটীয়াভাৱে উদ্বোধন কৰিব। হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ ৰামগড়স্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOৰ টাৰ্মিনেল বেলষ্টিক গৱেষণা পৰীক্ষাগাৰত আজি এটা উচ্চ ক্ষমতাসম্পন্ন বোমা সফলতাৰে পৰীক্ষা কৰা হয়। ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ তত্বাৱধানত এই বোমা পৰীক্ষণ অনুষ্ঠিত কৰা হৈছিল। বিষয়াসকলে কয় যে সফলভাৱে সম্পন্ন হোৱা সমগ্ৰ প্ৰক্ৰিয়াটো সকলো সুৰক্ষা ব্যৱস্থা কঠোৰভাৱে পালন কৰা হৈছিল। বোমা পৰীক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাগাৰৰ বিষয়ববীয়া, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সমগ্ৰ অঞ্চলটোতে সতৰ্কবাণী জাৰি কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত এটা ৰাসায়নিক দ্ৰব্যভৰ্তি টেংক ফাটি যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 11জনলৈ বৃদ্ধি পাইছে। আজি উদ্ধাৰকাৰী দলে ঘটনাস্থলীৰ পৰা 9জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে মঙলবাৰে ঘটনাটো সংঘটিত হোৱাৰ পাছতে 2জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বিগত সপ্তাহজুৰি ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে টেংকৰ ৰাসায়নিক দ্ৰব্যই ইতিমধ্যে ওচৰৰ কলম্বিয়া নদী প্ৰদূষিত কৰিছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ বেইৰাগৰ ছচপাছৰ পথত এখন বাহন দ খাইত পৰি 8জন যাত্ৰীৰ মৃত্যু হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে 29 মে'ৰ মাজনিশা চুৰাহ অঞ্চলৰ বিপদসংকুল পথটোত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

0: প্ৰশাসনে উদ্ধাৰ অভিযানত দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা আঠজন লোকৰ মৃতদেহৰ সাতজন পৰ্যটক আৰু এজন বাহনখনৰ চালক। ইতিমধ্যে উল্লেখযোগ্য যে হিমাচল প্ৰদেশ ফুৰিবলৈ যোৱা পৰ্যটকৰ দলটি ডেলহাউছিৰ এখন হোটেলত আছিল। 29 মে'ত দলটি চচপচলৈ বুলি ওলাই গৈছিল যদিও সন্ধিয়া পৰ্যন্ত ঘূৰি নহাত হোটেল কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ তদন্ত আৰম্ভ কৰাৰ পাছতহে দুৰ্ঘটনাটোৰ কথা পোহৰলৈ আহে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টী যুটীয়াই আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছাহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ান যুটীক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰি ভাৰতীয় যুটীটোৱে দুবছৰ বিৰতিৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে PM স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদবাহৰ ব্যৱসায়ীসকলক PM স্বনিধি ঋণৰ চেক আৰু QR কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খন্তেক পাছতে গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নলিনী মহন্ত আৰু সংগীসকলে পৰিৱেশন কৰা নাম।

শ্রোতাসকলে ইমান পৰে নলিনী মহন্ত আৰু সংগীসকলে পৰিৱেশন কৰা নাম শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পৱালীৰ সুৰ। এই অনুষ্ঠানত এতিয়া শুনক বিজেন্দ্ৰ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত।

ओ मेरा मुठा कंपन मुठा तुम तो जुगी जुगी नान खेलियान तू नारो बसर।

0: শ্রোতাসকলে পূবালীৰ সুৰ অনুষ্ঠানত ৰাভা গীত শুনিলে ৰিজেন্দ্ৰ ৰাভাৰ কণ্ঠত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: সংবাদ চলন্তিকা।
4: সময়ৰ গতিত এটা দশক পাৰ হৈ আন এটা দশকৰ দিশে আগবঢ়া যাত্ৰা কেতিয়াও সহজ নহয়। কিন্তু যেতিয়া এই যাত্ৰা দেশৰ উন্নয়ন সংকল্প আৰু জনসাধাৰণৰ সপোন পূৰণৰ সৈতে জড়িত হৈ পৰে, তেতিয়া ইতিহাসৰ সোণালী অধ্যায়ত পৰিণত হয়। NDA চৰকাৰে যোৱা 26 মে'ত দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ 12 বছৰ সম্পূৰ্ণ কৰিলে। বিগত এই 12টা বছৰত দেশে অৰ্থনীতি, আন্তঃগাঁথনি, ডিজিটেল বিপ্লৱৰ পৰা আৰম্ভ কৰি সমাজৰ একেবাৰে শেষৰজন ব্যক্তিলৈকে আত্মনিৰ্ভৰশীলতাৰ নতুন বাৰ্তা কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। পৰিৱৰ্তনৰ এই দীঘলীয়া পথছোৱাত দেশে কি পালে, কিদৰে সলনি হ'ল আমাৰ সমাজ আৰু অৰ্থনীতি, আৰু অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই বা এই উন্নয়নৰ যাত্ৰাত কেনেকৈ অংশীদাৰ হ'ল, এই সকলোবোৰ সামৰি মই অৰূপ কুমাৰ শৰ্মাই আজিৰ সংবাদ চলন্তিকা অনুষ্ঠান আগবঢ়াবলৈ ওলাইছো। অনুষ্ঠানৰ প্ৰথমতে শুনক নলবাৰী জিলাৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক উত্তম শইকীয়াই উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ কথা বিবেচনা কৰি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা উত্তৰ পূৰ্বৰ পৰিৱৰ্তনশীল ঔদ্যোগিকৰণ আঁচনিৰ চমু আভাস।
5: আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি কৰি আহিছে। আমাৰ বৰ্তমানৰ যিটো আঁচনি চলি আছে সেইটোকৈ উন্নতি, ইংলিছত হ'ব উত্তৰ পূৰ্ব ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম 2024। এইটো আঁচনি অসমীয়াত ক'ব হ'লে উত্তৰ পূৱৰ পৰিৱৰ্তনশীল উদ্যোগকৰণ আঁচনি। ইয়াত আমাৰ যিখিনি মেনুফেকচাৰিং বা উৎপাদন কৰা বা ছাৰ্ভিচ ছেক্টৰ যিখিনি আমাৰ সেইখিনি উদ্যোগৰ কাৰণে এই আঁচনিটো আছে। এই আঁচনিটো আৰম্ভ কৰিছে 9 মাৰ্চ 2024 পৰা, সেইদিনাখন কেন্দ্ৰীয় চৰকাৰে ডিক্লেয়াৰ কৰিছে, নটিফিকেশ্যন আহিছে। এই আঁচনিটো আৰম্ভ হৈছে, নিম্নতম ইনভেষ্টমেণ্ট হ'ব লাগিব 50 লাখ টকা। 50 লাখ টকাৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি আমাৰ ছাৰ্ভিচ ছেক্টৰ ইণ্ডাষ্ট্ৰি বা মেনুফেকচাৰিং উৎপাদন যিখিনি উদ্যোগ সেইখিনি 50 লাখৰ ওপৰ হ'লে এই স্কীমটোত তেওঁলোকে সহায় পাব পাৰে স্কীমৰ যোগেদি। আমাৰ ইয়াত যিখিনি ছাৰ্ভিচ ছেক্টৰ ইণ্ডাষ্ট্ৰি, ধৰক হস্পিটেল, আমাৰ 3-ষ্টাৰ হোটেল বা বিভিন্ন আমাৰ কেইবাটাও ইয়াত স্কীমত আছে তেনেকুৱা, সেইখিনি 50 লাখৰ পৰা। তাৰপিছত যিখিনি আমাৰ মেনুফেকচাৰিং ছেক্টৰ উৎপাদন কৰা উদ্যোগ সেইখিনি 1 কোটিৰ পৰা, 1 কোটি তাত হয় কি, যদি ক্ষুদ্ৰ উদ্যোগ হয় তেতিয়া 1 কোটিত আপোনাৰ তাত চিভিল কনষ্ট্ৰাকশ্যন বা যিটো ঘৰ ফেক্টৰী ঘৰ বনায় সেইটো যোগ হয়। আমাৰ এই আঁচনিটো 2টা প্ৰচেছ আছে। প্ৰথমতে তেওঁলোকে আমাৰ এটা উন্নতি পৰ্টেল আছে, সেই উন্নতি পৰ্টেলটোত পঞ্জীয়ন কৰিব লাগিব।

0: বহুকেইটা আপোনাৰ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আমাৰ ইতিমধ্যে 3-4টামান আমাৰ উদ্যোগে ইতিমধ্যে তেওঁলোকে ইনিচিয়েটিভ আশা হাজৰ কাৰণে আবেদন কৰিলেই তেওঁলোকে। আৰু আমাৰ ইয়াত কেইবাখনো চিকিৎসালয়ো প্ৰাইভেট হস্পিটেলেও আমাৰ আবেদন কৰিছে, ৰিজৰ্টে আবেদন কৰিছে। গতিকে এই গোটেই আমাৰ ছাৰ্ভিচ ছেক্টৰ, মেনুফেকচাৰিং ছেক্টৰ গোটেইখিনি ইয়াত আমাৰ এই যি 23টা এপ্লিকেশ্যন আছে বা 21টা আমি এতিয়ালৈকে পঠাইছোঁ, এই গোটেইকেইটা ইয়াত আমাৰ সোমাই আছে। গতিকে আমাৰ ক্ষুদ্ৰ উদ্যোগৰ পৰা ধৰক আমাৰ 1 কোটি মানৰ পৰা আৰম্ভ কৰি লাৰ্জ স্কেলৰলৈকে আছে। আপোনাৰ পেপচিকো ইয়াত এপ্লাই কৰিছে, পেপচিকো যিখিনি সুবিধা পাব ইয়াত মেক্সিমাম ৰাজ সাহায্য পাব 7,50,00,000 টকা ৰাজ সাহায্যটো যিটো কেপিটেল ইনভেষ্টমেণ্ট। কিন্তু গোটেইকেইটা মিলি আপোনাৰ বাকী যিকেইটা ৰাজ সাহায্য ইনচেনটিভ আছে গোটেইকেইটা মিলি এটা ইণ্ডাষ্ট্ৰীত 250 কোটি টকালৈকে এই ৰাজ সাহায্যখিনি লাভ কৰিব পাৰিব। গতিকে এইটো বহুত ভাল স্কিম। আমাৰ উদ্যোগীসকল পুৰণা উদ্যোগীও আগবাঢ়ি আহিব পাৰে, কোনোবাই এক্সপেঞ্চন কৰিব পাৰে, কোনোবাই নতুন কৰিব খুজিব পাৰে, কোনোবাই যদি আগতে আছে তেওঁলোকেও কৰিবলৈ পাৰে। আমাৰ ইয়াত আছে তেনেকুৱা বহুত উদ্যোগ আছে, তেওঁলোকে এক্সপেঞ্চন কৰিব বা প্ৰসাৰণ কৰিব বিচাৰিছে, তেওঁলোকে ইয়াত পঞ্জীয়ন কৰিছে। এখন হস্পিটেলে তেওঁলোকে এক্সপেঞ্চন কৰিব, তেওঁলোকে আমাৰ তাত পঞ্জীয়ন কৰিছে, তেখেতসকলে সাহাৰ্য পাব। গতিকে এই আঁচনিৰ জৰিয়তে নতুন পুৰণা সকলো উদ্যোগ, মেনুফেকচাৰিং ছেক্টৰ, ছাৰ্ভিচ ছেক্টৰ, এই দুইটা ছেক্টৰতে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। কিন্তু এটা মনত ৰাখিব লাগিব, 30 ছেপ্টেম্বৰ 2026 ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ শেষ দিন।
1: শ্ৰী শইকীয়াৰ পৰা উত্তৰ পূবৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা উত্তৰ পূবৰ পৰিৱৰ্তনশীল উদ্যোগীকৰণ আঁচনিৰ সবিশেষ শুনিলে। এতিয়া শুনক ধেমাজিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী গুঞ্জন গগৈৰ মন্তব্য।
2: কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিয়ে জিলাখনৰ যুৱকসকল, বিশেষকৈ যিসকলে কৃষিৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিব বিচাৰে, তেখেতসকলৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি কৰি থাকোঁ। বিশেষকৈ পিগাৰীৰ ক্ষেত্ৰত আমাৰ যুৱকসকল যথেষ্ট আগবাঢ়ি আহিছে। গতিকে পিগাৰীৰ ক্ষেত্ৰত তেখেতসকলক স্কিল প্ৰশিক্ষণৰ যোগেদি কেনেকুৱা ধৰণে ফাৰ্ম প্লেনিং কৰিব লাগে, কি ধৰণে আগবাঢ়িলে তেখেতসকল লাভৱান হ'ব পাৰিব, এই ক্ষেত্ৰত আমাৰ প্ৰশিক্ষণ চলি থাকে। তাৰোপৰি ছাগলী পালনটো এটা নতুন দিশ, বহুত যুৱক আজিকালি ছাগলী পালনৰ কাৰণে আগবাঢ়ি আহিছে, তেখেতসকলকো কেনেকুৱা ধৰণে ফাৰ্ম প্লেনিং কৰিব লাগিব। লগতে দুগ্ধ পালনৰ ক্ষেত্ৰত জিলাখনত যিহেতু ইতিমধ্যে প্ৰচেছিং ইউনিট আৰম্ভ হৈছে, গতিকে দুগ্ধ পালনৰ ক্ষেত্ৰত আমি যুৱকসকলক কেনেকৈ আকৰ্ষিত কৰিব পাৰি তাৰ ওপৰত এইবাৰ আমি এটা নতুন প্ৰজেক্ট এটাৰ জৰিয়তে এই দুগ্ধ পালন, ছাগলী পালন বা আমাৰ পিগাৰী ক্ষেত্ৰত আমি বিভিন্ন ধৰণে সহায় কৰিবলৈ তেখেতসকলক প্ৰয়াস কৰিছোঁ। বিভিন্ন সামগ্ৰী আমি ইতিমধ্যে প্ৰদান কৰিছোঁ, তাৰ ওপৰত প্ৰশিক্ষণটো আমাৰ থাকে, স্কিল ট্ৰেইনিং আমি দিওঁ, ডেমনষ্ট্ৰেশ্যনো আমাৰ থাকে। আৰু ধেমাজি জিলাখনত ব্যৱসায়িক ভিত্তিত কৰা খেতি বুলি ক'লে ধানৰ পাছতে আমাৰ গোমধানটো আহে। গোমধানত এইবাৰ আমাৰ বহুতকেইজন যুৱক জিলা কৃষি বিভাগৰ লগত সংযুক্ত হৈ তেওঁলোকে বহল ভিত্তিত গোমধানৰ খেতি কৰিছে। খেতিটো কৰাৰ আৰম্ভণিতে আমি আমাৰ ফালৰ পৰা প্ৰশিক্ষণ দিছোঁ। তাৰোপৰি ইয়াত ভোট জলকীয়া খেতি আৰু অন্যান্য লাভজনক শাক পাচলিৰ খেতি কৰিবলৈ বহুত যুৱক আগবাঢ়ি আহিছে। গতিকে তেখেতসকলকো কেনেধৰণে কৰিব লাগিব, ইয়াৰ যিখিনি প্ৰযুক্তিগত জ্ঞান থাকে আৰু কেনেকুৱা ধৰণে আগবাঢ়িলে মানে মাৰ্কেটিং কেনেকৈ কৰিব লাগে, এই সামগ্ৰিক বিষয়সমূহ সামৰি পেলাই আমি কৃষি বিজ্ঞান কেন্দ্ৰে প্ৰশিক্ষণ, ডেমনষ্ট্ৰেশ্যন এনেকুৱা ধৰণৰ, তাৰোপৰি আমি ব্যক্তিগতভাৱে যোগাযোগ কৰোঁ, আমি ফিল্ড ভিজিট কৰোঁ, তেওঁলোকৰ ফাৰ্মলৈ যাওঁ। গতিকে এনেকুৱা ধৰণে আমি কৃষকসকলক, বিশেষকৈ যুৱকসকলক আমি সহায় কৰি আছোঁ।
1: কৃষি ক্ষেত্ৰৰ বিকাশ সন্দৰ্ভত গুঞ্জন গগৈ আগবঢ়োৱা মন্তব্য শুনিলে। এতিয়া শুনক কেন্দ্ৰীয় চৰকাৰে শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আৰোপ কৰা গুৰুত্ব সন্দৰ্ভত বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত চেতিয়াই আগবঢ়োৱা মন্তব্য।
3: কেন্দ্ৰীয় চৰকাৰে খেলানুষ্ঠানসমূহৰ আন্তঃগাঁথনি যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। আমাৰ বিদ্যালয়ত নিশ্চিত তৰফৰ পৰা আমি 8 কোটি টকা এটা বিল্ডিং পাইছোঁ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। ইয়াৰ উপৰিও ডিজিটেল এডুকেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহত যথেষ্ট তেওঁলোকে স্কিম দিবলৈ সক্ষম হৈছে, আমি যথেষ্ট উপকৃত হৈছোঁ। আমাৰ স্মাৰ্ট টিভি তথা স্মাৰ্ট ক্লাছৰুম আছে। চৰকাৰে শিক্ষানুষ্ঠানসমূহত ছায়েন্সৰ ক্ষেত্ৰত ইণ্টিগ্ৰেটেড লেব শিক্ষানুষ্ঠানসমূহ প্ৰদান কৰিছে। আমি তেনেকৈ প্ৰায় 52,50,000 টকা এটা আমি ইণ্টিগ্ৰেটেড লেব পাইছোঁ। তাত ফিজিক্স লেব আছে, কেমেষ্ট্ৰি লেব আছে, বায়'লজি লেব আছে। ইয়াৰ উপৰিও আমাৰ বিদ্যালয়ত 2 বছৰ হৈছে, আমি ছায়েন্স স্কিমটো আমি ইণ্ট্ৰডিউচ কৰিছোঁ। চৰকাৰে এই ক্ষেত্ৰত আমাক যথেষ্ট সহযোগিতা আগবঢ়ায়।
1: হেমন্ত চেতিয়া।

0: মন্তব্য শুনিলে এন ডি এ চৰকাৰে বিগত 12 বছৰত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ভালেমান আঁচনি ৰূপায়ণ কৰিছে। অৱশ্যে প্ৰত্যাহ্বান এতিয়াও আছে। বহনক্ষম উন্নয়ন, প্ৰতিবছৰে হোৱা বানৰ স্থায়ী সমাধান আৰু বিভিন্ন জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত সম বিকাশ নিশ্চিত কৰাৰ বাবে এতিয়াও অধিক কাম কৰাৰ প্ৰয়োজন আছে। তথাপি আমি ক'ব লাগিব যে এন ডি এ চৰকাৰৰ বিগত 12 বছৰৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি নেতিবাচক ছবিখন এতিয়া সলনি হৈছে। অসম এতিয়া কেৱল উত্তৰ পূবৰ প্ৰৱেশদ্বাৰ হৈ থকা নাই, বৰঞ্চ ভাৰতৰ ভৱিষ্যৎ গঢ়াৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। সংবাদ চলন্তিকা শুনিলে। আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগীৰে আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। চলন্তিকাৰ পৰা মই
1: কাহিনী হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। অ' লাভলি, ৱেল ডান, বিজনেছ প্লেন এপ্ৰুভ। এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখনো লৈ লোৱা। সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ লোন যদি মই ফটোকে লৈ লোৱা, তুমি গুণ।
2: RBI কয়
1: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগ জ্যোতিষপুৰ। এতিয়া শুনক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। অনুষ্ঠানটি আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই প্ৰচাৰ কৰি শুনাইছে।
4: মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। মন কী বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে জড়িত হবলৈ পাই মই সুখী হৈছো। দেশৰ বিভিন্ন প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ, সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়া ক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 এথলীট ভাগ ল'বলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে 4টা ভিন্ন প্ৰতিযোগিতাত 4টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰ বীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ, এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ, অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰ বীৰ সিং আৰু অনিমেশ কুজুৰ। মই ভাবিলো এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতো। অনিমেশজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালো, সত শ্ৰী আকাল।
5: নমস্কাৰ ছাৰ।
4: বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য। আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছো, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আমোদজনক। মই বিচাৰো মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
5: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিড কালৰ অন্ত পৰিল, তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
4: আৰু গুৰিন্দৰবীৰজী কেনেকুৱা, কওকচোন।
6: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছোঁ আৰু 10.1 বেগেৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে ট্ৰেক আৰু মোৰ পোচাক

0: সুৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককাদেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰ পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ, মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গোবিন্দৰে দৌৰি আছে। মই সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
1: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
0: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতাইও ফুটবল খেলিছিল। ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিং যে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল, এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ, তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মই মোৰ দেউতাই সদায় কৈছিল গোবিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে, তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ।
1: আপোনালোক দুয়োজনে চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গোবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন।
0: হয় ছাৰ, মই গোবিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো পুজিছিল সঠিকভাৱে আগুৱাইছোঁ নে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰৰ জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায়, আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
1: আনিমেশজী,
2: ছাৰ 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ নতুন ক্ষেত্ৰ এখনত ভৰি থলুৱৈ যেতিয়া মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়ে আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাম্পতীয়াকৈ আগবাঢ়িব লাগিব। তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম, পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন সকলোবোৰ তোক দি যাম। তই মতে কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে ইয়াক কঠিন নহয়।

0: আমি সকলো কৰিব পাৰোঁ ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে। আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
1: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
0: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গোৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এই ভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে চৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমি সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গোৰিন্দৰ বীৰ, আপুনি কি ক'ব?
2: আমি ভালকৈ দৌৰিম বুলি ঠিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুয়ো মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈসুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈয়ে পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালোঁ। ধন্যবাদ, ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ। কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাছ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰ্বত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰ্বত, চোল কাঢ়ি। দক্ষিণ ভাৰতত পাৰকম, নিৰমূৰ, চাম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰ্বত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফঞ্চু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদাম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগানপল্লী, ততাপুৰি, নীলম আৰু মালগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়। আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব

বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছো। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছোঁ যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধুকথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত চাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ চুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। চাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই চাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হলে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, চাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়, প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেডাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছোঁ। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে, সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনিমংগলম গাঁৱত এটি বৌদ্ধবিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত 3খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালি ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰ্ভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছ'চাইটি সম্পৰ্কে জানিব পাৰিছোঁ। তেওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰ

পর্যবেক্ষণ এটি অপূর্ব অভিজ্ঞতা। অ্যাস্ট্রো কেরালা নামৰ এটি সংস্থায় নাইট অবজারভেশন ক্যাম্প আর বিভিন্ন কর্মশালার আয়োজন করে। ইয়াত তরুণ তরুণীসকলে টেলিস্কোপ নির্মাণ আর নক্ষত্রর মানচিত্র ব্যবহারের শিক্ষা লাভ করে। রাজকোটর বিগ ব্যাং অ্যাস্ট্রোনমি ক্লাবে গিরর অরণ্যের কচ্ছ রানলে বহু জ্যোতির্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন করে। জ্যোতির্বিদ্যা পরিসংস্থাও জ্যোতির্বিজ্ঞানের সঙ্গে জড়িত এটি পুরনি সংস্থা। ইয়াত পর্যবেক্ষণের সা সুবিধার লগতে কিতাব, গ্রন্থাগার আর টেলিস্কোপ লাইব্রেরির সুবিধা আছে। মই আইজাক অর্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰো, কাৰণ ই দেশৰ ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমি ক্লাবৰ সৈতে জড়িত হবলৈ অনুৰোধ কৰিছো। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছো। বন্ধুসকল, মন কি বাতৰ অনুষ্ঠানটো টেলিভিশ্যনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছো। এই ভিডিঅ'টো হৈছে এটি খুঁটিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হ'ল। এতিয়া নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি, এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হ'ল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল, তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়্যা আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'লে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হ'লগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে।
দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ

0: ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছো, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছো যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছো, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক, সমাজৰ উপকাৰ কৰা সকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে, ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। অনুষ্ঠানটি আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই প্ৰচাৰ কৰি শুনালে।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: শ্রোতাসকলে আজি নিশা 9:30 বজাত শুনিবলৈ পাব মহাপুৰুষ মাধৱদেৱৰ জীৱনভিত্তিক এখনি সংগীতালেখ্য ৰসময় মাগহু ভকতি, ৰচনা ৰমেন দাসৰ, প্ৰযোজনা অবনী ৰঞ্জন পাঠক আৰু নন্দিতা শৰ্মাৰ।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

0: 8:15-8:25 সুধা কণ্ঠৰ গীত
1: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
3: আৱৰ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
5: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
6: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
5: কোন ঠাই অ
6: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
5: তাত হেৰো কি কি সুবিধা পোৱা যায়
6: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্য সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
7: তেন্তে মই এবাৰ যাব লাগিব
6: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
8: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক কেতিয়াবা নাধুনিক গীত প্ৰথমে এয়া মমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত গীতটি লোৱা হৈছে প্ৰতীক্ষা এলবামটিৰ পৰা

0: गुजरात टाइटंस और रॉयल चैलेंजर्स बेंगलुरु के बीच फाइनल मुकाबला जारी। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: মিডিয়াম ওভাৰ 411.5 মিটাৰ 739 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জতে আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনি আছে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ চিত্ৰগীত। অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ আৰম্ভণিতে শুনো আহক অনুতাপ বোলছবিৰ গীত খগেন মহন্তৰ কণ্ঠত।

শ্রোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানত এইবাৰ শুনোৱা হওক অনুৰাগ ছবিৰ গীত পুলক বেনাৰ্জী আৰু মিতালী চৌধুৰীৰ কণ্ঠত।

0: ನಾನು ನಮ.
1: মিহির বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে অনুৰাগ বোলছবিৰ পৰা। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। অনুষ্ঠানত এইবাৰ শুনো আহক পুতলাঘৰ বোলছবিৰ পৰা জ্যোতি গীত

দীপেন বৰুৱা আৰু অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে পুতলা ঘৰ ছবিৰ পৰা। গীতৰ কথা আছিল তফজুল আলীৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে শুনি আছে অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এবাৰ শুনিবলৈ লৈছো মৰমী বোলছবিৰ গীত দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত।

0: বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠগীতটি শুনিলে মৰমী এলবামটিৰ পৰা। চিত্ৰগীত অসমীয়া বোলছবি গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি নতুন দিল্লীত কেন্দ্রীয় বন্দর জাহাজ পরিবহন আর জলপথ মন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ করে বিকশিত দর্শনের অধীনত রাজ্যখনের উন্নয়নের গতি ত্বরান্বিত করার সন্দর্ভত আলোচনা করে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে প্রকাশ করে মুখ্যমন্ত্রীগুলো কয় যে শ্রী সোণোৱালের সঙ্গে হওয়া প্রতিটি সাক্ষাৎকালত ভবিষ্যৎ তথা রাজ্যের প্রগতির পর্যালোচনার সুযোগ লাভ করা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্রী ডক্টৰ শর্মাই ইয়াৰ পূৰ্বে আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্রী ডক্টৰ এ জয়শংকৰক সাক্ষাৎ কৰে। মুখ্যমন্ত্রীয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বিষয়ত আলোচনা কৰে। শ্রীসিংয়ে এই ক্ষেত্রত অসমক সহযোগিতা আগবঢ়ার আশ্বাস দিয়ে। বিদেশ মন্ত্রী ডক্টৰ এছ জয়শঙ্করক সাক্ষাৎ করে মুখ্যমন্ত্রী ডক্টৰ শর্মায় বিশ্বৰ সাম্প্রতিক পরিস্থিতি আৰু বর্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহত ভাৰতক দক্ষতাৰে আগবঢ়াই নিয়াত কেন্দ্রীয় মন্ত্রীগৰাকীৰ গভীৰ দৃষ্টিভঙ্গী অতি জ্ঞানবর্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। বিশ্ব ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি জিলা স্বাস্থ্য বিভাগৰ ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় সভাগৃহত আয়োজিত কাৰ্যসূচীত ধপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত স্বাস্থ্যৰ উপৰি সমাজ আৰু অৰ্থনীতিৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। মৰিগাঁও জিলাৰ ধপাত নিয়ন্ত্ৰণ কোষে এই দিৱস উপলক্ষে আজি সজাগতা সমদল উলিওৱাৰ লগতে ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই সমদলত জি এন এম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। বজালী জিলাৰ পাঠশালাত স্বেচ্ছাসেৱী সংগঠন শব্দ আৰু বজালী টাইকোৱাণ্ডো স্কুলৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত ধপাত আৰু ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰে মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত পেলোৱা কুপ্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই আজি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। বজালী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আৰু ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি বিদ্যালয়খনৰ প্ৰাংগণত অসমীয়া কিতাপ বিষয়ক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই শিক্ষাৰ্থীসকলে জ্ঞান আহৰণ, অধ্যৱসায় আৰু প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি তোলাৰ দিশত আলোকপাত কৰে। জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ পাৰিসাংখ্যিক সহায়ক মাধুৰ্য ডেকাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনত ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। একাদশ শ্ৰেণীৰ ছাত্ৰী ৰিম্পী শৰ্মাই শ্ৰেষ্ঠ কুইজাৰৰ বঁটা লাভ কৰে। ওদালগুৰি জিলাৰ ৰৌতাৰ ইকৰাবাৰীত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 11 জন যুৱক আহত হয়। ইয়াৰে গুৰুতৰভাৱে আহত 4 জনক উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আমাৰ ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে ইকৰাবাৰী অভিমুখে এখন মালবাহী গাড়ীত গৈ থকা অৱস্থাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ গছত খুন্দা মৰাৰ ফলত আটাইকেইজন যুৱক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। গোৱাৰ বেম্বলিম এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় মহিলা মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপত অসমৰ অনু শইকীয়াই বিশেষ সফলতা লাভ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ প্ৰবীণ খেলুৱৈগৰাকীয়ে 200 মিটাৰ দৌৰ আৰু 80 মিটাৰ হাৰ্ডলছত তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। খেলুৱৈগৰাকীৰ এই সফলতাৰ বাবে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই অভিনন্দন জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক জয়ৰ বাবে 156 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক

0: 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজনু বৰা সোঁৱৰণী প্ৰাইজ মনি টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত আজি ডিব্ৰুগড় ক্ৰিকেট ক্লাবে খিতাপ জয় কৰে। আজি অনুষ্ঠিত ফাইনেলত ক্ৰিকেট ক্লাবে ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰক 6 উইকেটত পৰাস্ত কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05
1: আকাশবাণী গুৱাহাটী নিবেদন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ জীৱনভিত্তিক এখনি সংগীতালেখ্য ৰসময় মাগুহু ফুকটি, ৰচনা ৰমেন দাসৰ। এয়া ৰসময় মাগুহু।

1411 শকত উত্তৰ লক্ষীমপুৰ জিলাৰ লেটেকু পুখুৰী নামৰ গাঁওখনিত উপজা মাধৱদেৱ আদিতে আছিল সাত্তপন্থী। 1522 খ্ৰীষ্টাব্দত ধোৱা

ৰহময় ভক্তি আৰু সেৱা ৰসৰ একান্ত সাধক মহাপুৰুষ মাধৱদেৱ। এনে ভক্তিৰ মূৰ্ত প্ৰকাশ ঘটিছে নামঘোষাত। জীৱনকালত নানান নিকাৰ ভুঞ্জিও গুৰুবাক্য পালনৰ প্ৰতিশ্ৰুতিৰে মাধৱদেৱে সেৱা ৰসৰ সমুদ্ৰত বুৰ গৈছিল। তেওঁৰ হৃদয়ৰ ভক্তিভৰা সেৱা ৰসৰ এনে মহিমা কেতিয়াবা শ্ৰীকৃষ্ণৰ বিচিত্ৰ চৰিত্ৰৰ চিনস্বৰূপে, কেতিয়াবা গুৰুভক্তিৰ চিনস্বৰূপে আৰু কেতিয়াবা আত্মজ্ঞানী আদি ৰূপৰ প্ৰবাহত প্ৰবাহিত হৈছিল। উপাস্য দেৱতাৰ শ্ৰেষ্ঠত্ব আৰু মাহাত্ম প্ৰকাশক মাধৱদেৱৰ ৰসময়ী সেৱা ৰসে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে হৃদয় আলোড়িত কৰে।

মানুহৰ জীৱন প্ৰবাহৰ লগত প্ৰবাহিত কৰুণা ৰসেই প্ৰকৃত ৰস। ভক্তি আৰু জ্ঞানৰ পন্থাৰে মানুহে মায়াময় সংসাৰৰ মায়া অতিক্ৰম কৰিব পাৰিলে ভগৱানৰ কৃপা ৰসৰ দ্বাৰা সকলো কৰ্ম কৰিবলৈ সক্ষম হয়। এই সত্য প্ৰতিষ্ঠাৰ হকে মাধৱদেৱে মানৱ জাতিক ভগৱানৰ কৃপা ৰসৰ প্ৰতি আকৃষ্ট কৰিবলৈ নিজকে মূৰুখমতি জ্ঞান কৰি ভগৱানৰ চৰণত ঠাই বিচাৰি নামঘোষাত হৃদয়স্পৰ্শী ভকতিৰ আৰ্হি প্ৰদৰ্শন কৰিছে এনেদৰে।

শুদ্ধ মনেরে ভগবানক পোৱাৰ এনে তত্ত্বমূলক হৰহ ব্যাখ্যাৰে ভক্তিৰ নৱৰূপ প্ৰবাহিত হৈছে ৰত্নাৱলীত। অৱশ্যে এই ক্ষেত্ৰত পৰম ধৰ্মক হিংসা কৰি বিষ্ণুক ভজিব যোৱাটো নিৰৰ্থক বুলিও দৃষ্টি আকৰ্ষণ কৰিছে।

অসমৰ ভক্তিতত্ব ধৰ্ম সংস্কৃতিৰ গৌৰৱ প্ৰতিষ্ঠাপক মহাপুৰুষ মাধৱদেৱ, বিশেষকৈ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদান যুগ যুগান্তৰলৈ স্মৰণীয় হৈ ৰ'ব। বিষয়সুখক পৰিহৰি চিৰকুমাৰ ব্ৰতেৰে আজীৱন কৃষ্ণৰসেৰে জনগণৰ মংগলৰ হকে আত্মোৎসৰ্গৰ দ্বাৰা ধন্য হ'ল মাধৱদেৱ। তেৰাৰ বহুমুখী প্ৰতিভাৰ চিৰপ্ৰবাহিত অৰূপ ৰূপতত্ত্বই জগতবাসীৰ মন প্ৰাণত ৰসময় ভক্তিৰ জোৱাৰ তুলি বিপথগামী জনসাধাৰণক শুদ্ধ আনন্দময় পথৰ সন্ধান দিয়াৰ কামনাৰে মাধৱ পুৰুষলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ।

0: ৰহময় মাগহু ফকতি মহাপুৰুষ মাধৱদেৱৰ জীৱনভিত্তিক সংগীতালক্ষখনি শুনিলে সংগীতালক্ষখনি ৰচনা আছিল ৰমেন দাসৰ। সংগীতাংশৰ পৰিচালনা অনন্ত ওজাৰ। সংগীতাংশত ভাগ ল'লে অনন্ত ওজা, ভূপেন নাথ, ৰেঙনি দাস, জুনুমণি দত্ত আৰু গোলাপ শইকীয়াই। বাদ্যযন্ত্ৰত আছিল ভাস্কৰজ্যোতি ওজা, প্ৰসন্ন বৰুৱা, মাধৱ পাঠক, দীপেন্দ্ৰ শৰ্মা আৰু প্ৰদ্যুৎ মিশ্ৰ। বৰ্ণনা গোলাপ শইকীয়াৰ। বাণীবন্ধনত শৈলেন্দ্ৰ কুমাৰ শৰ্মা। নন্দিতা শৰ্মাৰ সহযোগত সংগীতালক্ষখনি প্ৰযোজনা কৰিলে অবনিৰঞ্জন পাঠকে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ডক্টৰ এম ৰাজমৰ বেহেলা বাদন ৰাগ দেশী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমানপুৰে শুনিলে ডক্টৰ এন ৰাজমৰ বেহেলা বাদন ৰাগ দেশে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিব হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ মই পুলকিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।